এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 18 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 4 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: Indiana Meteorological Department, IMD, has issued a red alert for heavy to very heavy rainfall over Assam, Meghalaya, sub-Himalayan West Bengal and Sikkim till today. Heavy rainfall is also expected over Delhi, Haryana, Chandigarh, Punjab, Himachal Pradesh, Jammu and Kashmir, Ladakh, Uttar Pradesh and Uttarakhand during the next 3 to 4 days. And that is the end of this news bulletin.
1: শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মুকুতামালা।
2: প্ৰকৃত শিল্পীৰ গুণ আৰু দায়িত্ব সম্পৰ্কে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, ৰূপতন্ত্ৰৰ সাধনা সহজ সৰল নহয়, অতি কঠিন, অতি কঠোৰ। ইয়াৰ যাত্ৰীসকলে জীৱনজুৰি চৰিলেও ভ্ৰমিলেও অসীম ৰূপৰ সাধনাৰ শেষ নেপায়। এনেই ৰূপ, ইয়াৰ আদি নাই, অন্ত নাই। এনে ৰূপতান্ত্ৰিকসকলহে শিল্পী হ'বৰ অধিকাৰী। শিল্পী হ'বলৈ হ'লে ঝঞ্ঝাবিজয়ী আত্মাৰ গৰাকী হ'ব লাগিব। তেহে সি গৌৰী শংকৰৰ জতাৰোহৰ সোণালী ৰহৰীত দেহাতিয়াব পাৰে। প্ৰশান্তৰ গভীৰ তলিৰ খেলুৱৈৰ তলৰ শামুক পুতলি তাৰ গৰ্ভত থকা মুকুতা লভিব পাৰে। ৰূপতীৰ্থযাত্ৰীসকলৰ কিছুমানেহে ৰূপতান্ত্ৰিক হয়, আৰু সেই ৰূপতান্ত্ৰিকৰ অতি কমেহে সিদ্ধ জ্ঞান লাভ কৰে। সিয়েই হয় আচল শিল্পী, যিয়েনে ৰূপতন্ত্ৰত সিদ্ধ পুৰুষ। ইয়াত শিল্পী এটা কোনো শিল্পৰ অধিকাৰী নহয়, বহুমুখী নবোন্মেষশালিনী শকতি প্ৰতিভাৰ জেউতিৰে জিলিকা, বহু শিল্পত পাকৈতজনহে প্ৰকৃত আৰ্টিষ্ট। নানা তৰহৰ শিল্পত পাৰ্গতালি লভিবলৈ হ'লে সেই প্ৰতিভাৰ প্ৰয়োজন। সেই প্ৰতিভাৰ আভাই তাৰ চকুৰ আগত বহুতো বিধভিধ ৰূপ উজ্বলাই তোলে। ৰূপতন্ত্ৰ সাধনাৰ নীতি জটিল, পতি কুটিল। সহজ সৰল পোনপটীয়া বুলি এনে সৌন্দৰ্য সাধনাৰ ৰাজালিত জাকে জাকে আহি পাবত গজাই আমোখাই থিয় দিয়ে, ৰূপতীৰ্থৰ বিচিত্ৰ পতিয়েদি আগুৱাই জিৰণিচোৰাত গোট খাই জিৰায়। সেই চোৰা মলি জেং জাবৰেৰে ভৰপূৰ হয়, গাইগুটীয়া তাৎচিল্যৰ জঞ্জাল আৰু হীন ৰুচিৰ আৱৰ্জনাৰে। সমাজত সেইবোৰেই অসহনীয় অসুখ হয়, অশান্তি হয়, সত্য হয় অসত্য, শিৱ হয় অশিৱ আৰু সুন্দৰ হয় অসুন্দৰ। এনে গেলা পচা পেকৰ পৰা প্ৰকৃত শিল্পী আৰ্টিষ্টে ধুনীয়া পদুম ফুলাই নাইবা শাৰী মাজি পুচি চিকুনাই। অসুন্দৰৰ কুঁৱলী আঁতৰে সুন্দৰৰ বাট মুকলি হয়। এয়ে তাৰ কৰম, শিল্পীৰ ধৰম। পেনপেনীয়া বোকা ফেনেকি ফেনেকি, খচকি খচকি সিহঁতে সৌন্দৰ্যৰ সপোন উধাৰে। সমাজ থগুৱা হয়, ধুনীয়া হয়, তাত সুখে বাহ লয়, শান্তি বিৰাজে। সপোনে দিঠকৰ মূৰতি ধৰে, মৰতত সৰগ নামে। ই যুগৰ চিত কেৱলীয়া হলেও বৈশ্যানৰ। আজি বিজ্ঞানে দখৰা দুখৰি কৰিলেও পৃথিৱীখন মুঠকৈ এগুটীয়া কৰি থৈছে। মানৱ মনৰ ৰহঘৰাত বহুতো কুঠৰি থাকিলেও সেই ৰহঘৰা হয় এটাহে, মৌকোহ। কাৰণ মানুহৰ অন্তৰ অখণ্ডতাৰ সেৱক, এক দেউ এক সেউ তাৰ মূল মন্ত্ৰ।

0: কৰা হয় এটাহে, মৌকো। কাৰণ মানুহৰ অন্তৰ অখণ্ডতাৰ সেৱক, এক দেউ এক সেউ তাৰ মূল মন্ত্ৰ, সেই দেৱেই সুন্দৰ। গজালি মানুহে এই মন্ত্ৰ পাহৰি যায়, ভাই ভাই ঠাই ঠাই হয়। শিল্পী আৰ্টিষ্টে সেই বৈচিত্ৰ গোটাই ঐক্য গঢ়ে। ঐক্যৰ পৰশলোভী দল জাতি ধৰ্মৰ হেঙাৰ আঁতৰি যায়, বাধাবেগিনীৰ পাহাৰ ঢহি পৰে। কুমাৰে গঢ়ে প্ৰতিমা, তাত প্ৰাণদান দিয়ে পুৰোহিতে। দল জাতি ধৰ্মই দেশ গঢ়ে ৰাজ্যজোৰে, শিল্পীয়ে তাত প্ৰাণ প্ৰতিষ্ঠা কৰে, গতিকে তাৰ দায়িত্ব বহুত।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাখিনি বিষ্ণুপ্ৰসাদ ৰাভাৰ লিখনিৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ জগজিৎ সিঙৰ কণ্ঠৰ দুদিমান ভজন।

ভজনৰ অনুষ্ঠানত আজি শ্ৰোতাসকলক জগজিৎ সিঙৰ কণ্ঠৰ দুটিমান ভজন শুনোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি নিশা আনবাজি 2 মিনিটৰ খেল আৰু খেলুৱৈ অনুষ্ঠানত দুৰাণ কাপ আৰু উত্তৰ পূব ভাৰত এই বিষয়ে অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কুলপ্ৰদীপ ভাগৱতীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ শৰণীয়াই। আলোচনাটিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল পৰাৰ। সন্ধিয়া 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচাত কৰ্মৰত মহিলাসকলৰ শিশুৰ বাবে মাতৃদুগ্ধৰ আৱশ্যকতা, এই বিষয়ে ডাক্তৰ পূজা নায়কৰ সৈতে সাক্ষাৎকাৰ। দিনৰ 1:30 বাদ্য সংগীতৰ অনুষ্ঠানত গোপাল বৰুৱাই বজোৱা মেণ্ডলিনত লঘু সংগীতৰ সুৰ।

দিনৰ 12:30 বজাৰ ৰাইডৰ বুলনি অনুষ্ঠানত জোৰত তিনিআলিৰ প্ৰেৰণা সংস্কৃতি গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। পুৱা 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত সুৰীয়া যাত্ৰা। কিশোৰ কুমাৰ আৰু তৰালী শৰ্মাৰ সংগীত জীৱনৰ বিষয়ে এটি বিশেষ অনুষ্ঠান। যুগুতাই আগবঢ়াব জোনা কংকন ভূঞা আৰু ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান। গীতিমালিকাৰ শিল্পী মন্দিৰা লাহিৰী, অনিমা চৌধুৰী, ভৱেশ কলিতা, আৰিফুল হক, শান্তাউজিৰ আৰু বিজয় মহন্ত। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান। যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই।

পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। যুগুতাই আগবঢ়াব উৎপল বৰাই। আজি পুৱা প্ৰচাৰৰ সময় 7:15 প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পুৱা 7:30 বজাত ৰূপালী লহৰ। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। 9:15 বজাত জিলাৰ দেহৰূপ। 9:20 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। 10:00 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি ভোগীৰাম ৰাভা। 8:30 বজাত আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ।

দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 পাৰ্বিন আহমেদৰ কণ্ঠৰ আধুনিক গীত, 1:20 প্ৰাসংগিক, 1:50 গীতুমণি বৰাৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:55 আৰু 7:05 বৃন্দগান, 6:40 মিতালী চৌধুৰী কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পবিত্ৰ কুমাৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী নমিতা দাস, 9:00 চিত্ৰগীত। এয়া আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: অগণিত শ্রোতাৰ কাষ চাপক
1: গেটস ইউ হার্ড এভরিওয়্যার
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে
2: অনুৰাগ মোৰ গীত
3: আলাপ অনুৰাগ
2: আভৰণ মোৰ সুৰৰ মোৰ কণা
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ
2: অনুভূতি মোৰ
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166699।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: অসমত কৃষি বিজ্ঞান চর্চার বুৰঞ্জী প্রথম খণ্ড। অসমীয়া সমাজ জীবনত ডাকৰ বচন আৰু বিহুগীত বনগীত আদিত কৃষিৰ উল্লেখে অসমীয়া জনজীৱনৰ ওপৰত কৃষিৰ ব্যাপক প্ৰভাৱৰ কথাকে প্ৰতিফলিত কৰে। ডাকৰ বচনত কোৱা হৈছে, 360 জোপা ৰুবা কল, মাহেকে পহকে চিকুণ পাতল, কল ৰুই নেকা দিবা পাত, তাতে কাপোৰ তাতেই ভাত, পাত পচলা লাভত পাবা, লংকাৰ বনিচ ঘৰতে পাবা। এই ডাকৰ বচনসমূহত কৃষিকাৰ্যৰ লগতে কৃষিৰ বাণিজ্যিক দিশৰো উল্লেখ আছে। অসম বুৰঞ্জীত আমি পাওঁ যে প্ৰত্যেক বছৰে হোৱা প্ৰবল বানপানী, খৰাং আদিৰ ফলত অসমীয়া কৃষকে বছৰত এটাতকৈ বেছি খেতি কৰিবলৈ পৰা নাছিল, আনকি বৰ্ষাকালৰ বাবে সঞ্চয় কৰিব পৰা নগৈছিল। 1851 চনৰ শেষৰ ফালে দৰং আৰু কামৰূপ জিলাত অকণমান চাউলৰ বিনিময়ত মানুহে তেওঁলোকৰ গহনা, বাচন বৰ্তন আদি ত্যাগ কৰিব লগাত পৰিছিল। এনেবোৰ কথাকে উল্লেখ কৰি আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰিটিছ চৰকাৰলৈ এক পৰামৰ্শ আগবঢ়াইছিল। তেওঁ কৈছিল যে ইউৰোপৰ পৰা অহা বা উত্তৰ ভাৰতৰ পৰা অসমলৈ অহা লোকসকলৰ ভিতৰত কৃষি বিষয়ক বহু সমল ব্যক্তি আছে। তেওঁলোকক উচ্চমানৰ কৃষি ব্যৱস্থা, বিভিন্ন প্ৰকাৰৰ কৃষি পদ্ধতি, জলসিঞ্চন পদ্ধতি আদি কথাসমূহ স্থানীয় কৃষকক শিকাবলৈ বা প্ৰশিক্ষণ দিয়াৰ কামত লগাব লাগে। কিন্তু ব্ৰিটিছ চৰকাৰে ফুকনৰ কথাত কৰ্ণপাত কৰা নাছিল। 1864-67 চনৰ ভিতৰত উৰিষ্যাত দেখা দিয়া দুৰ্ভিক্ষৰ পাছত ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া আয়োগৰ পৰামৰ্শ অনুসৰি ভাৰতৰ কিছুমান ঠাইত কৃষি বিভাগ খোলাৰ যোজা চলিছিল। অৱশ্যে দুৰ্ভিক্ষৰ ভয়াৱহতা নোহোৱাৰ বাবেই সেই সময়ৰ অসমৰ মুখ্য আয়ুক্ত ছাৰ চাৰ্লছ ইলিয়টে আদিতে অসমত ইয়াৰ গুৰুত্ব অনুভৱ কৰা নাছিল। 1882 চনত ডাইৰেক্টৰ লেণ্ড ৰেকৰ্ডছ এণ্ড এগ্ৰিকালচাৰ হিচাপে নিযুক্তি দিয়া ই ষ্টকৰ ভূমিকা প্ৰথমে এজন ছেটেলমেণ্ট অফিচাৰৰ দৰেই আছিল আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্থাপন কৰ্মত নিজকে নিয়োজিত ৰাখিব লগাত পৰিছিল। 1873 চনৰ আগভাগত শ্বিলঙত আপেল, চেৰী, নাচপতি আদিৰ এখন আদৰ্শ পাম থকাৰ কথা পোৱা যায়। 1900 চনত গঠন হোৱা ভাৰতীয় চাহ সংস্থাই যোৰহাটৰ সমীপৱৰ্তী শিলিখা চাহ বাগিচাত এটা গৱেষণা কেন্দ্ৰ গঢ়ি তোলে। ইয়াৰ মুখ্য কাম আছিল চাহৰ গুণাগুণৰ ওপৰত পৰিৱেশ

0: দেশৰ প্ৰভাৱ, চাহ খেতি কৰা মাটিত সাৰ প্ৰয়োগ আৰু চাহ তৈয়াৰ কৰা বিভিন্ন কৌশলৰ বিষয়ে গৱেষণা কৰা। ইয়াৰ উপৰি সংস্থাৰ পতংগবিদ্যা বিভাগে চাহ খেতিত হোৱা পোক পৰুৱাৰ জীৱন বুৰঞ্জীৰ বিষয়েও গৱেষণা চলাইছিল। 1902 চনৰ পৰা 1905 চনলৈ অসমৰ মুখ্য আয়ুক্ত হিচাপে থকা ছাৰ জে বি ফুলাৰে অসম প্ৰদেশখন সৰু হোৱা বাবে ইয়াত এখন সুকীয়া কৃষি মহাবিদ্যালয় স্থাপন কৰাৰ সলনি অসমীয়া ছাত্ৰক পঢ়ুৱাবৰ বাবে বংগ চৰকাৰৰ সহায় বিচৰাৰ বিষয়তহে গুৰুত্ব প্ৰদান কৰিছিল। 1906 চনত ব্ৰিটিছ চৰকাৰে যোৰহাটত এটি কুঁহিয়াৰ খেতিৰ গৱেষণা কেন্দ্ৰ মুকলি কৰে। 1912 চনত শ্বিলঙত এখন ফল মূলৰ বাগিচাও স্থাপন কৰা হয়। খাচী, জয়ন্তীয়া পাহাৰ, শিৱসাগৰ, চিলেট আৰু কামৰূপৰ 10টা কেন্দ্ৰত বনমিল আৰু ফ্লৰফছফেটৰ দ্বাৰা উন্নত পদ্ধতিৰে ধান খেতি কৰাৰ প্ৰদৰ্শনী পতা হৈছিল। ঝুম খেতিৰ বিকল্প হিচাপে ৱেট ৰাইচ কাল্টিভেশ্যনক লুচাই, নগা আৰু খাচী জয়ন্তীয়া পাহাৰত জনপ্ৰিয় কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। 1913 চনত কৰিমগঞ্জত ধান গৱেষণা কেন্দ্ৰ, 1916 চনত যোৰহাটৰ বৰভেটাত কৃষি ৰসায়ন পৰীক্ষাগাৰ স্থাপন কৰা হয় আৰু ব্ৰিটিছ চৰকাৰে ইয়াৰ লগত উদ্ভিদবিদ্যা, পতংগবিদ্যা আৰু ভেঁকুৰবিদ্যাৰ গৱেষণা শাখাও মুকলি কৰি দিয়ে। ইয়াৰ পাছত 1923 চনত তিতাবৰত আন এটা ধান গৱেষণা কেন্দ্ৰ আৰু 1938 চনত খাচী পাহাৰত টেঙাৰ গৱেষণাগাৰ এটাও স্থাপন কৰে। এইবোৰ পৰিচালনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে যোৰহাট আৰু চিলেটত 2খন বুনিয়াদী কৃষি স্কুলো স্থাপন কৰিছিল।
1: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স

পোন্ধৰ বছৰৰ পৰা চৌব্বিছ বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা বুলি প্ৰকাশ কৰিছে। লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 গৃহীত হয়। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয় আৰু বিগত বৰ্ষসমূহত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা। ওড়িশাৰ কটকত কালি জগতগুৰু কৃপালু বিশ্ববিদ্যালয় মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়সমূহক দক্ষ, সামাজিকভাৱে দায়বদ্ধ নাগৰিকক গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে শৈক্ষিক প্ৰতিষ্ঠানসমূহে 2047 বিকশিত ভাৰত আৰু 2036 বিকশিত ওড়িশাৰ লক্ষ্য প্ৰাপ্তিৰ দিশত নিৰ্ণায়ক ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে যুৱক যুৱতীসকলে যাতে মূল্যবোধৰ শিক্ষা, গৱেষণা, উদ্ভাৱন, উদ্যমিতা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজৰ সম্ভাৱনাসমূহ অনুভৱ কৰিব পৰাকৈ বিশ্ববিদ্যালয়সমূহে এটা পৰিৱেশ গঢ়ি তুলিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কন্যা, জনজাতীয় শিক্ষাৰ্থী তথা অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাক অগ্ৰাধিকাৰ দিবলৈ বিশ্ববিদ্যালয়ৰ প্ৰতি আহ্বান জনায়। বিশ্ববিদ্যালয়সমূহে নৈতিকভাৱে সুদৃঢ় নেতা, নিয়োগ সৃষ্টিকাৰী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ, দায়িত্বশীল নাগৰিক গঢ়ি তুলিব লাগে বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু কালি গৃহৰাজ্য ওড়িশালৈ গৈছে। লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ 33 পৰা 37 বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হয়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে মাহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33 পৰা 37 বৃদ্ধিৰ বাবে অধ্যাদেশ জাৰি কৰিছিল। লোকসভাত আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি এই বিধেয়কখন উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত সংস্কাৰ, ফলাফল আৰু ৰূপান্তৰৰ মন্ত্ৰক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা হৈছে। এই বিধেয়কখন ন্যায়িক সংস্কাৰ প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ত বৃদ্ধি পোৱা বিচাৰাধীন গোচৰৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ন্যায়িক ব্যৱস্থা অধিক দক্ষ তথা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এই বিধেয়কখন অনা হৈছে। ইয়াৰ ফলত ন্যায়িক ব্যৱস্থাৰ সামৰ্থ্য বৃদ্ধি পোৱাৰ লগতে গোচৰ নিষ্পত্তি দ্ৰুত হ'ব আৰু জনসাধাৰণে উচিত সময়ত ন্যায় লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে। এদিন ৰাজ্যসভাত কালি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ MSME উন্নয়ন সংশোধনী বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখনৰ

লগতে 2006 চনৰ ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব। বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ উদ্যোগে এম এছ এমইৰ সামগ্ৰী বা সেৱা কৰৰ বাবে সকলো চালান ট্ৰেড ৰিচিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব। বিধেয়কখনত উল্লেখ কৰা মতে বিবাদৰ ক্ষেত্ৰত মধ্যস্থতা বিফল হলে নিৰ্দিষ্ট তাৰিখৰ পৰা এমাহৰ ভিতৰত মীমাংসাৰ বাবে প্ৰেৰণ কৰিব লাগিব। আবেদন সম্পূৰ্ণ কৰাৰ 3 মাহৰ ভিতৰত ৰায় দিব লাগিব। ছমাহতকৈ অধিক সময় বিচাৰাধীন হৈ থকা গোচৰৰ ক্ষেত্ৰত উল্লেখিত ধনৰ 50% আদায় দিব লাগিব বুলিও কোৱা হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ 2টা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই জিলা দুখনৰ জনসাধাৰণক এবছৰলৈ মাটিৰ খাজনাৰ ৰেহাই দিয়া হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলে গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি 1,20,000 টকাকৈ লাভ কৰিব বুলি জানিবলৈ দিয়ে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰ দিছে। অসমৰ কাছাৰ, ডিমাহাচাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কামৰূপ মহানগৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত পানী জমা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে। দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। গুজৰাটৰ বদোদৰা জিলাৰ মঞ্জলপুৰ বিধানসভা সমষ্টি বিজেপিয়ে দখলত ৰাখিবলৈ সমৰ্থ হৈছে। দলটোৰ প্ৰাৰ্থী সত্যেন্দ্ৰভাই পেটেলে কংগ্ৰেছ প্ৰাৰ্থী ভিখাভাই ৰাবাৰীক 30,000তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি মুঠ 20টা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজয়ী প্ৰাৰ্থী শ্ৰী পেটেলে 55,471টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে 24,851টা ভোটতে সন্তুষ্ট থাকিবলগীয়া হয়। উল্লেখযোগ্য যে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী যোগেশ পেটেলৰ আকস্মিক বিয়োগৰ বাবে এই সমষ্টিটোৰ বিধায়কৰ আসন খালী হৈ পৰিছিল। ইপিনে মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছে নিজৰ আধিপত্য বৰ্তাই ৰাখিছে। কংগ্ৰেছ প্ৰাৰ্থী ঘনশ্যাম সিঙে বিজেপি প্ৰাৰ্থী আশুতোষ তিৱাৰীক 6,000তকৈ অধিক ভোটত পৰাজিত কৰে। ঘনশ্যাম সিঙে 66,757টা আৰু বিজেপিৰ শ্ৰী তিৱাৰীয়ে 60,741টা ভোট পায়। যোৱা এপ্ৰিল মাহত দিল্লীৰ এখন আদালতে প্ৰবঞ্চনাৰ এটা গোচৰত কংগ্ৰেছ বিধায়ক ৰাজেন্দ্ৰ ভাৰতীক 3 বছৰৰ কাৰাদণ্ড বিহাৰ বাবে তেওঁৰ বিধায়ক পদ খাৰিজ হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। আনহাতে বিহাৰৰ চৰ্চিত বাংকীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত জনসুৰজ পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত কিশোৰ 19,000ৰো অধিক ভোটৰ ব্যৱধানত জয়ী হয়। সমষ্টিটোত 3টা দশক ধৰি বিজেপি দখলত আছিল আৰু শেহতীয়াকৈ বিজেপি নেতা নীতিন নবীন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে নিজৰ বিধায়ক পদ ত্যাগ কৰাত আসনখন খালী হৈছিল। এই 3টা সমষ্টিতে যোৱা মাহৰ 30 তাৰিখে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বিগত বছৰসমূহত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি উজবেকিস্তানৰ বিদেশ মন্ত্ৰী বখতিয়াৰ ছাইদভৰ সৈতে এখন বৈঠকত মিলিত হৈ ডঃ জয়শংকৰে কয় যে নিৰ্মাণ, শক্তি, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈছে। দুয়োখন দেশৰ মাজত প্ৰায় 100 কোটি ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য সম্পৰ্ক আছে বুলি উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে দেশ দুখনৰ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়ত, বিশেষকৈ সন্ত্ৰাসবাদ, উগ্ৰবাদ আৰু মাদক দ্ৰব্য সৰবৰাহৰ বিষয়ত দৃষ্টিভংগীৰ সাদৃশ্য আছে। ইপিনে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলেও কালি নতুন দিল্লীত উজবেকিস্তানৰ বিনিয়োগ, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী লাজিজ কুদ্ৰাটোভক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটি বাৰ্তাত শ্ৰীগোৱেলে প্ৰকাশ কৰা অনুসৰি বৈঠকখনত ভাৰত উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা সন্দৰ্ভত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয়। বিশেষকৈ বাণিজ্য, বিনিয়োগ, ঔষধ প্ৰস্তুতকৰণ, সংযোগ, ডিজিটেল প্ৰযুক্তি আৰু

উৎপাদন খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ত আলোচনাত গুৰুত্ব আৰোপ কৰা হয়। দেশ দুখনৰ মাজৰ এই বৰ্ধিত অংশীদাৰিত্বই ব্যৱসায়িক খণ্ডত নতুন সুযোগ সৃষ্টি কৰাৰ লগতে যৌথ সমৃদ্ধিত অৰিহণা যোগাব বুলি শ্ৰীগোৱেলে আশা প্ৰকাশ কৰে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক শাখাৰ মাজত ব্যাপক সমন্বয় সাধনৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত 85 সংখ্যক সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক সেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা বুলি প্ৰকাশ কৰিছে। লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 গৃহীত হয়। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয় আৰু বিগত বৰ্ষসমূহত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে।

নাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত 85 সংখ্যক সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক সেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা বুলি প্ৰকাশ কৰিছে। লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 গৃহীত হয়। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয় আৰু বিগত বৰ্ষসমূহত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আমাৰ এতিয়া বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালীয়ে আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 18 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 4 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:53 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:04

প্ৰতিভা নিৰ্জনতাত নিজে নিজে বিকশিত হয়, চৰিত্ৰৰ বিকাশ ঘটে জীৱনৰ সোঁতত, কথাষাৰ কৈছিল গেটে। হৰ ঘৰ তিৰংগা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ মনত দেশপ্ৰেম জগাই তুলিবলৈ আৰু ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা এটি বিশেষ অভিযান। হৰ ঘৰ তিৰংগাৰ জৰিয়তে প্ৰতিজন নাগৰিকে তেখেতসকলৰ ঘৰত বা কাৰ্যালয়ত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই অভিযানৰ মূল উদ্দেশ্যই হৈছে ৰাষ্ট্ৰীয় পতাকাসহ গৌৰৱ অনুভৱ কৰা, স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰা। নিয়মসমূহ হৈছে প্ৰতিখন ঘৰতে তিৰংগা পতাকা উত্তোলন কৰা, পতাকাখন মৰ্যাদা সহকাৰে ৰখা, চৰকাৰী নিৰ্দেশনা অনুসৰি সঠিক সময়ত পতাকাখন নমোৱা। স্বাধীনতা সংগ্ৰামত পিয়লি ফুকনৰ অৱদান আছিল অপৰিসীম। 1826 চনৰ য়েণ্ডৱ সন্ধিৰ পিছত ব্ৰিটিছে অসম দখল কৰাৰ বিৰুদ্ধে পিয়লি ফুকনে প্ৰতিবাদ কৰিছিল। জীৰাম দুলীয়াবৰুৱাৰ লগত মিলি ব্ৰিটিছক উৎখাত কৰাৰ এটি সশস্ত্ৰ সংগ্ৰাম পৰিকল্পনা কৰিছিল। শাৰীৰিক প্ৰতিবন্ধকতা থকাৰ সত্ত্বেও অসমৰ সাধাৰণ মানুহক ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত কৰিছিল। পিয়লি ফুকন অসমৰ এটি সম্ভ্ৰান্ত আহোম ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সৰুকালতে হাতীৰ পিঠিৰ পৰা পৰি এখন ভৰি ভাঙিছিল। ব্ৰিটিছে মানসকলক খেদি অসম নিজৰ অধীনলৈ আনিছিল। প্ৰথমে ব্ৰিটিছে অসমীয়া মানুহক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ তেওঁলোকে শাসনভাৰ নিজৰ হাতলৈ লয় আৰু এই কথাটো পিয়লি ফুকনে কেতিয়াও মানি ল'ব পৰা নাছিল। 1828 চনত গুমধৰ কোঁৱৰৰ নেতৃত্বত প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহ গঢ়ি উঠিছিল, কিন্তু ব্ৰিটিছে সেই বিদ্ৰোহ দমন কৰে আৰু গুমধৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰে। গুমধৰ কোঁৱৰৰ পিছত পিয়লি ফুকনে ব্ৰিটিছক অসমৰ পৰা খেদিবলৈ কঁকালত টঙালি বান্ধে। এই সংগ্ৰামৰ পিয়লি ফুকনৰ সোঁহাত স্বৰূপ আছিল জীৰাম দলীয়াবৰুৱা। ইয়াৰ উপৰিও বুধৰ ফুকন, হৰনাথ ফুকন, ধৰ্মধৰ ৰাজখোৱা আদি বহু দেশপ্ৰেমীয়ে তেখেতৰ সৈতে যোগ দিছিল। 1830 চনত পিয়লি ফুকন আৰু তেখেতৰ সহযোগীসকলে ব্ৰিটিছৰ খাৰ বাৰুদ আৰু অস্ত্ৰগাৰ ধ্বংস কৰাৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছিল। তেওঁলোকে ব্ৰিটিছৰ সেনা ছাউনীত অগ্নিসংযোগ কৰাৰ আঁচনিও কৰিছিল। বিদ্ৰোহ কাৰ্যকৰী কৰাৰ ঠিক আগে আগে ব্ৰিটিছ বাহিনীয়ে কোনো এজন স্থানীয় লোকৰ পৰা গোপন তথ্য লাভ কৰে আৰু ব্ৰিটিছ সৈন্যই পিয়লি ফুকনক সতীৰ্থসকলৰ সৈতে গ্ৰেপ্তাৰ কৰে। শিৱসাগৰত ৰাজদোহৰ গোচৰ চলায় ইংৰাজে, তাতেই সামৰিক আদালত গঠন কৰা হয়। ব্ৰিটিছ ন্যায়াধীশে পিয়লি

0: ফুকন আৰু জীউৰাম ঢুলীয়াবৰুৱাক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। 1830 চনৰ 26 জুলাইত শিৱসাগৰৰ পুখুৰীৰ পাৰত পিয়লি ফুকন আৰু জীউৰাম ঢুলীয়াবৰুৱাক ব্ৰিটিছে ৰাজহুৱাকৈ ফাঁচী কাঠত ওলোমায়। 1857 চনৰ চিপাহী বিদ্ৰোহৰ ভূপূৰ্বেই পিয়লি ফুকনে দেশৰ বাবে কৰা এই সশস্ত্ৰ সংগ্ৰাম আৰু আত্মবলিদানৰ বাবেই তেখেতক অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হিচাপে গণ্য কৰা হয়।
1: 1902 চনৰ 2 অক্টোবৰত গুৱাহাটীৰ খাৰঘুলিত বনকোঁৱৰ আনন্দীৰাম দাসৰ জন্ম হয়। তেখেতৰ পিতৃ খেলাইৰামৰ পৰা তেখেতে সংগীতৰ শিক্ষা লৈছিল। বনগীত গাই আনন্দীৰাম দাসে প্ৰসিদ্ধি লভিছিল। নিজে গীত গোৱাৰ উপৰিও তেখেতে বহুসংখ্যক গীত লিখিছিল। আনন্দীৰাম দাসক বনগীতৰ স্ৰষ্টা বুলি কোৱা হয়। 30ৰ দশকত অসমীয়া গীতি সাহিত্যক চহকী কৰাত আনন্দীৰাম দাসৰ অৱদান উল্লেখযোগ্য আছিল। থলুৱা অসমীয়া গীতসমূহৰ প্ৰতি মানুহৰ আকৰ্ষণ সৃষ্টি কৰাত আনন্দীৰাম দাসৰ গীতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। গ্ৰামোফোনৰ জৰিয়তে গীতৰ জনপ্ৰিয়তা সৃষ্টি কৰিবলৈ আনন্দীৰাম দাসে কেইটিমান গীত ৰেকৰ্ড কৰিছিল। ইয়াৰ ফলত সংগীতৰ প্ৰসাৰত বিপ্লৱ ঘটিছিল। উঠি অহা নৱপ্ৰজন্মক গীতৰ প্ৰশিক্ষণ দিয়া আৰু তেখেতৰ ৰচনাসমূহ ৰেকৰ্ড কৰিবলৈ কলিকতালৈ লৈ যোৱাৰ অভিযান আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ উপৰি 1946 চনৰ পৰা তেখেতে শিক্ষাৰ্থীসকলক অল ইণ্ডিয়া ৰেডিঅ' কলিকতা আৰু 1948 চনৰ পৰা আকাশবাণী শ্বিলং গুৱাহাটী ষ্টেচনত গান গাবলৈ আৰম্ভ কৰিছিল আৰু অসমীয়া গীতৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, পাৰঘাট, লাচিত বৰফুকন, ভক্ত প্ৰহ্লাদ আদিৰ বাবে আনন্দীৰাম দাসে গীত লিখিছিল। বিৰোহী আৰু সুৰ নিজৰা তেখেতৰ প্ৰকাশিত গীতৰ সংকলন। তেখেতৰ একমাত্ৰ নাটকখন হৈছে মোহন মালতী। গুৱাহাটীৰ প্ৰগতিশিল্পী সংঘই 1959 চনত বনকোঁৱৰ আৰু নিউ আৰ্ট প্লেয়াৰ্ছে বন গীতৰ ওজা উপাধি প্ৰদান কৰিছিল। অসমীয়া ভাষাত তেখেতে প্ৰায় 1000ৰো অধিক গীত ৰচনা কৰিছিল। আজি বনকোঁৱৰ আনন্দীৰাম দাসৰ মৃত্যুদিন। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ভাৰতৰ অন্যতম এজন শ্ৰেষ্ঠ গায়ক কিশোৰ কুমাৰ গাংগুলীৰ আজি উপজা দিন। কিশোৰ কুমাৰৰ সৰুকালত নাম আছিল আভাস কুমাৰ গাংগুলী। সকলোতকৈ ডাঙৰ আছিল অশোক কুমাৰ, তাৰপিছত সীতা দেৱী, তাৰপিছত অনুপ কুমাৰ আৰু অনুপ কুমাৰতকৈ 5 বছৰে সৰু আছিল কিশোৰ কুমাৰ। কিশোৰ কুমাৰৰ শৈশৱকালতেই তেখেতৰ জ্যেষ্ঠ ভাতৃ অশোক কুমাৰে বোম্বে হিন্দী চলচ্চিত্ৰ জগতত সাফল্য লাভ কৰিছিল। এই সফলতাই সৰু কিশোৰৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছিল। ল'ৰালি কালৰ পৰাই কিশোৰে বিখ্যাত গায়ক কুন্দন লাল চাইগলৰ এজন ভক্ত হৈ পৰিছিল। পৰৱৰ্তী সময়ত শচীন দেৱ বৰ্মনৰ পৰামৰ্শ মতে নিজাকৈ সুকীয়া ধৰণেৰে গান গোৱাৰ চেষ্টা কৰে আৰু এনে এক পদ্ধতি উদ্ভাৱন কৰে যিটো সেই সময়ৰ আন প্ৰধান দুগৰাকী গায়ক মহম্মদ ৰফি আৰু মুকেশতকৈ সম্পূৰ্ণৰূপে বেলেগ আছিল। সেই সময়ৰ প্ৰবল জনপ্ৰিয় আৰু ক্ষমতাশালী তিনিগৰাকী নায়ক ৰাজ কাপুৰ, দেৱ আনন্দ আৰু দিলীপ কুমাৰে বলিউডত শাসন কৰাৰ সত্ত্বেও কিশোৰ কুমাৰে নিজৰ এক সুকীয়া আসন তৈয়াৰ কৰাত সক্ষম হয়। শচীন দেৱ বৰ্মনৰ উপৰিও আন এজন সুৰকাৰ যিয়ে সংগীত প্ৰতিভা বুজি পাইছিল তেওঁ হ'ল খেমচান্দ প্ৰকাশ। 1969 চনত শক্তি সামন্তৰ আৰাধনাই শুভ মুক্তি পায়। এই চিনেমাৰ নায়ক আছিল নৱাগত ৰাজেশ খান্না। এইখন চিনেমাত কিশোৰ কুমাৰে 3টি গান গাইছিল, কোৰা কাগজ থা য়ে মন মেৰা, লতা মংগেশকাৰৰ লগত, আৰু আন দুটি হ'ল ৰূপ তেৰা মস্তানা আৰু মেৰে সপনো কি ৰাণী। 3টি গানেই বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। এই আৰাধনা চলচ্চিত্ৰত ৰূপ তেৰা মস্তানা গানৰ বাবে কিশোৰ কুমাৰে প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ পুৰস্কাৰ পায়। পৰৱৰ্তী বছৰ সময়ত কিশোৰ কুমাৰে গায়ক হিচাপে ব্যাপক সফলতা লাভ কৰে। সেই সময়ত বলিউডৰ প্ৰতিষ্ঠিত সকলো নায়ক যেনে ৰাজেশ খান্না, শশী কাপুৰ, ধৰ্মেন্দ্ৰ, ৰণধীৰ কাপুৰ, সঞ্জীৱ কুমাৰ আৰু দেৱ আনন্দৰ কণ্ঠৰ বাবেও তেখেতে গীত গাইছিল। শচীন দেৱ বৰ্মন আৰু ৰাহুল দেৱ বৰ্মনৰ সুৰত কিশোৰ কুমাৰে এটাৰ পাছত আনটো কালজয়ী গীতত কণ্ঠনি কৰাইছিল। ৰাহুল দেৱ বৰ্মনৰ সুৰত বম্বে টু গোৱা চিনেমাত প্ৰথমবাৰৰ বাবে অমিতাভ বচ্চনৰ বাবে গান গাইছিল কিশোৰ কুমাৰে। 1973 চনত অমিতাভৰ অভিমান চিনেমাৰ বাবে তেখেতে যিসমূহ গীত গাইছিল আটাই গীতে গীতেই ছুপাৰহিট হয়। পৰৱৰ্তী সময়ত গীতিকাৰ আনন্দ বক্সী আৰু লক্ষ্মীকান্ত প্যাৰালাল যুটীয়ে কিশোৰ কুমাৰৰ জৰিয়তে ৰাজেশ খান্না চিনেমাৰ বাবে অনেক অনবদ্য সংগীত উপহাৰ দিয়ে। পৰৱৰ্তী সময়ত ঋষি কাপুৰ আৰু সঞ্জয় দত্তৰ বাবেও তেখেতে গীত গাইছিল। ৰাহুল দেৱ বৰ্মনৰ সুৰতেই বহুকেইটা জনপ্ৰিয় গীত গাইছিল কিশোৰ কুমাৰে। সত্যজিৎ ৰায়ৰ দুখন চিনেমা চাৰুলতা আৰু ঘৰে বাইৰেৰ বাবে তেখেতে ৰবীন্দ্ৰ সংগীত গাইছিল। দুগৰাকী নায়ক প্ৰসেনজিৎ আৰু তাপস পালৰ কেৰিয়াৰৰ দুখন উল্লেখযোগ্য চিনেমা ক্ৰমে আমাৰ সংগী আৰু গুৰুদক্ষিণাৰ বাবেও কিশোৰ কুমাৰে গীত গাইছিল। কেৰিয়াৰৰ শেষৰ ফালে হেমন্ত মুখোপাধ্যায়ৰ তত্বাৱধানত ৰবীন্দ্ৰ সংগীতৰ এলবাম ৰেকৰ্ড কৰে। অসাধাৰণ প্ৰতিভাশালী কিশোৰ কুমাৰে হিন্দী চিনেমা জগতত অভিনয় কৰিছিল। শশীকলা চাইগলে শতাধিক বলিউডৰ চলচ্চিত্ৰত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। শশীকলাৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ চেলাপুৰৰ এটি হিন্দু মাৰাঠীভাষী পৰিয়ালত। শশীকলা সৰু হৈ থাকোঁতে দেউতাকৰ সৈতে চেলাপুৰৰ পৰা পৰিয়াল

0: বম্বেলৈ, বৰ্তমান মুম্বাইলৈ গুচি আহিছিল। শশীকলাই এটা ষ্টুডিঅ'ৰ পৰা আন এটা ষ্টুডিঅ'লৈ কামৰ সন্ধানত ঘূৰি ফুৰিছিল। ৰূপালী পৰ্দাৰৰ সম্ৰাগ্ৰী নুৰজাহানক লগ নোপোৱালৈকে শশীকলাই সৰু সুৰা কাম কৰি চলি আছিল। শশীকলাই ভাৰত বিভাজনৰ পূৰ্বে পি এন আৰোৰা, আমিয় চক্ৰৱৰ্তী আৰু অন্যান্য চিত্ৰ নিৰ্মাতাসকলৰ সৈতে মাহিলী 400 টকাৰ দৰমহাত কাম কৰিছিল। এই সময়ছোৱাত তেখেতে অশোক কুমাৰ আৰু কৰণ দেৱনৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। 1962 চনত শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। পৰৱৰ্তী বছৰত তেখেতৰ গুমৰাহ চলচ্চিত্ৰখনৰ বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। পিছলৈ তেখেতে আই মিলন কি বেলা, হিমালয় কি গোড মে, ফুল অৰ পাথৰ, অনুপমা, নীলকমলত অভিনয় কৰি আৰু 5খন চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰৰ মনোনয়ন লাভ কৰিছিল। 2007 চনত শশীকলা চাইগললৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছিল। ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী শশীকলা চাইগলৰ আজি উপজা দিন। ভাৰতীয় থিয়েটাৰৰ কিংবদন্তী ইব্ৰাহিম আল কাজিৰ আজি মৃত্যুদিন। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাৰ সঞ্চালক হিচাপে 1962 চনৰ পৰা 1977 চনলৈকে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত এজন বিখ্যাত শিল্পৰসিক আৰু সংগ্ৰাহক আছিল। তেখেতৰ পত্নী ৰোশন আল কাজিৰৰ সৈতে দিল্লীত আৰ্ট হেৰিটেজ গেলাৰী প্ৰতিষ্ঠা কৰিছিল। ৰয়েল একাডেমী অৱ ড্ৰামাত প্ৰশিক্ষণ লৈ 1950 চনত বিবিচি ব্ৰডকাষ্টিং বঁটা লাভ কৰে। নেশ্যনেল স্কুল অব ড্ৰামাৰ পৰিচালক হিচাপে আল কাজিয়ে কাৰিকৰী শাখাত নিখুঁতভাৱে হিন্দী থিয়েটাৰলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। থিয়েটাৰলৈ আজীৱন অৱদানৰ বাবে তানবীৰ বঁটা 2004 চনত আগবঢ়োৱা হৈছিল। পদ্মশ্ৰী সন্মান 1966 চনত আৰু পদ্মভূষণ 1991 চনত। 2010 চনত ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়োৱা হয়। সৰুৰে পৰা সংগীতৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা ঋষিৰাজ শৰ্মা আছিল স্বনামধন্য সংগীত শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ কনিষ্ঠ পুত্ৰ। পেছাত ঋষিৰাজ আছিল এগৰাকী অধিবক্তা। তেখেতে ভায়লিন বাদক, সুৰকাৰ, গীতিকাৰ আৰু কণ্ঠশিল্পীৰূপে আত্মপ্ৰকাশ কৰিছিল। এগৰাকী চিত্ৰশিল্পী হিচাপেও দিল্লীত পঢ়ি থকা কালতেই পৰিচিতি লাভ কৰিছিল। অসমবাণীকে ধৰি কেইবাখনো কাকতত কাৰ্টুন আঁকিছিল। 2007 চনৰ ৰাজ্যিক কলা বিথিকাত ঋষিৰাজ শৰ্মাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ঋষিৰাজ শৰ্মাৰ ককাক আবাহনৰ স্ৰষ্টা ডাক্টৰ দীননাথ শৰ্মাৰ আবাহন গ্ৰন্থাৰে চপোৱা মাতৃ সুদক্ষিণা শৰ্মাৰ সৈতে তেখেতো আগভাগ লৈছিল। 1968 চনৰ 4 আগষ্টত সংগীত শিল্পী, চিত্ৰকৰ, আইনজীৱী ঋষিৰাজ শৰ্মাৰ জন্ম হৈছিল। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা ফেইৰুজা শ্বাহ মেহতাৰ আজি উপজা দিন। ৰোমান্টিক কবি শেলীৰ জন্ম হৈছিল 1792 চনত। ডেনমাৰ্কৰ কবি আৰু ৰূপ কথাকাৰ হাৰ্নছ এণ্ডাৰছনৰ মৃত্যু হৈছিল 1875 চনত। নৰৱেৰ ঔপন্যাসিক পেডাৰছন হামছনৰ জন্ম হৈছিল 1859 চনত। হাংগাৰ হৈছে তেখেতৰ বিখ্যাত উপন্যাস। ডিব্ৰুগড়ৰ পৰা ইংৰাজী সাপ্তাহিক ৰূপে আছাম ট্ৰিবিউন প্ৰকাশ পাইছিল 1939 চনত। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। অসমীয়া দৈনিক বাতৰি কাকত দৈনিক অসমৰ প্ৰথম প্ৰকাশ হৈছিল 1965 চনত। ইয়াৰ প্ৰথম সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা। আমেৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি বৰাক ওবামাৰ আজি উপজা দিন। ভাৰতৰ প্ৰখ্যাত বুৰঞ্জীবিদ কাশী প্ৰসাদ জয়ছৱালৰ আজি মৃত্যুদিন।
1: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

0: নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বৰ্ণাঢ্যলৈ 15,000 প্ৰেৰণ শুভাৰম্ভ মুখ্যমন্ত্ৰী। ডিব্ৰুগড় মুখ্যমন্ত্ৰী সচিবালয়ত বানপীড়িত পৰিয়াললৈ অন্তৱৰ্তীকালীন বান সাহাৰ্য প্ৰদান অনুষ্ঠান। ছেপ্টেম্বৰ প্ৰথম সপ্তাহত মোকলাই দিয়া হ'ব স্থায়ী ক্ষতি পুঁজি। পলংকাই বানত তছনছ হোৱা নেপালী খুঁটি ট্ৰেক্টৰে পৰিদৰ্শন। মুখ্যমন্ত্ৰীয়ে বানে ধোৱা অঞ্চল পৰ্যবেক্ষণ কৰি ক্ষতিগ্ৰস্তক সকলো সহায়ৰ আশ্বাস। দিখৌ নৈৰ ওপৰত মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি। সোণাৰী আশ্ৰয় শিবিৰত শিশুক ইউনিফৰ্ম কিতাপ বিতৰণ মুখ্যমন্ত্ৰীৰ। ৰাজ্যসভাত কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে ক'লে, উত্তৰ পূবৰ বান নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডে গ্ৰহণ কৰিছে 52খন মাষ্টাৰ প্লেন। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ বানৰ ব্যৱস্থাপনাৰ বাবে 2,536.96 কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ। গেৰুকামখাত নদী বান পৰিদৰ্শন মন্ত্ৰী ডঃ ৰেণুজ পেগুৰ। NHPCৰ নামনি সোৱণশিৰি প্ৰকল্প সুৰক্ষিত আছে, বান নিয়ন্ত্ৰণ ব্যৱস্থা কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই। ধেমাজি লখিমপুৰ মাজুলীবাসীক আশ্বস্ত মন্ত্ৰীগৰাকীৰ। আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত তদন্ত। CBIৰ অবৈধভাৱে 143 কোটি সংগ্ৰহ। উত্তৰ পূব ৰেলৱেৰ মুখ্য অভিযন্তাৰ সম্প্ৰতি মুম্বাইত উপ মুখ্য অভিযন্তাৰূপে কৰ্মৰত শ্ৰীবাস্তৱ। কেন্দ্ৰ ৰাজ্য চৰকাৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষলৈ জাননী। মানাহত নতুন দখল বন্ধৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। দিখৌত শিল খনন বন্ধ কৰি দিয়ক, নহলে আমি ধবংস হৈ যাম বুলি মুখ্যমন্ত্ৰীলৈ আহ্বান। প্ৰকৃতিৰ ধবংসৰ বিনাশকাৰী পৰিণতিৰ কথা উদঙালে দুৰ্গতই। অবৈধ শিল কয়লা খনন CBIৰ তদন্তৰ দাবী। নাজিৰাত বান বিধ্বস্ত বিভিন্ন ঠাই পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। ট্ৰেক্টৰত উঠি চালে দুৰ্গম অঞ্চল। ঘৰ পদূলিত আঁঠুৱনি বোকা, আপোন ঘৰলৈ যাবলৈ অধীৰ দুৰ্গতজন। জাঁজিৰ বলিয়াবানত, যোৰহাট শিৱসাগৰত নজিৰবিহীন ধ্বংসলীলা। যুদ্ধকালীন তৎপৰতাৰে চলিছে ভগা মথাউৰিৰ মেৰামতি। পিছলাৰ বানত ছিগিল কৃষি বান্ধ, দুৰপাং নদীৰ বানত বুৰিল বিস্তীৰ্ণ অঞ্চল। যোৰহাটত পাৰিবাৰিক কণ্ডলৰ পৰিণতি, ভুগদৈত জাপ দিয়া মহিলাৰ মৃতদেহ উদ্ধাৰ, সন্ধান নাই শিশুটিৰ। দুফুটৰ পৰা 4 ফুট পৰ্যন্ত বানত বুৰিল ৰাষ্ট্ৰীয় পথ, কৃত্ৰিম বানত বুৰিল যোৰাবাট, ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ যান বাহন। ৰাষ্ট্ৰসংঘৰ ইউনিচেফৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। ইৰাণ যুদ্ধৰ বলি 450 শিশু। অপাৰেচন সিন্দুৰৰ পাছতে ভ্ৰতিগ্ৰস্ত সীমান্তত 250টা চীনা কামান সাজু পাকিস্তানৰ। খেলৰ পৃষ্ঠাত কমনৱেলথ গেমছৰ 2030ৰ বেতন অৰ্পণ ভাৰতক। শীৰ্ষত অষ্ট্ৰেলিয়া, 13টা স্বৰ্ণৰে পদক তালিকাত চতুৰ্থ স্থান ভাৰতৰ। অসম প্ৰিমিয়াৰ লীগ, গুৱাহাটী ৰয়েলছৰ ৰোমাঞ্চকৰ জয়, দ্বিতীয় জয়ৰে শীৰ্ষত চৰাইদেউ ছানৰাইজাৰ্ছ। প্ৰশ্নটো আজি পৰাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।
3: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। ৰূপালী লহৰৰ আজিৰ চিনেমা ডন। যোৱাটো শতিকাৰ হিন্দী জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ অন্যতম হৈছে ডন। ছবিখন আছিল একচনধৰ্মী ক্ৰাইম থ্ৰিলাৰ আৰু ইয়াক মুক্তি দিয়া হৈছিল 1978 চনৰ 12 মে'ৰ দিনা। ডন চিনেমাৰ বিষয়ে কিছু কথা আমালৈ লিখি পঠিয়াইছে মানৱেন্দ্ৰ বৰুৱাই।

0: समझा है कौन? अरे दीवानो मुझे पहचानो, जरा पहचानो।
1: ডন চিনেমাৰ প্ৰযোজক আছিল নৰিমান ইৰাণী আৰু পৰিচালক চন্দ্ৰ বেৰত। এই নৰিমান ইৰাণী প্ৰকৃততে আছিল এজন সুদক্ষ চিত্ৰগ্ৰহণকাৰী। তেওঁ 60 আৰু 70 দশকৰ ফুল ঔৰ পথৰ, চোৰ, ৰৌতি কাপড়া ঔৰ মকান, ছেলা বাবু, ইমান ধৰম আদিৰ দৰে সফল ছবিৰ চিত্ৰগ্ৰহণ কৰিছিল। কিন্তু 1972 চনত নৰিমান ইৰাণীয়ে চলচ্চিত্ৰ প্ৰযোজনাত হাত দিয়ে। সেই বছৰ সুনীল দত্ত আৰু ৱাহিদা ৰহমান অভিনীত জিন্দগী জিন্দগী নামৰ ছবিখন তেওঁৰ প্ৰযোজনাৰে মুক্তি লাভ কৰে। কিন্তু ছবিখন ব্যৱসায়িকভাৱে সফল হ'ব নোৱাৰিলে। এইখিনিতে শ্ৰোতাসকলে জানি ভাল পাব যে এই জিন্দগী জিন্দগী ছবিখনত অসমৰ পুণ্যদাসে এটি উল্লেখযোগ্য ভূমিকাত অভিনয় কৰিছিল। প্ৰযোজক পৰিচালক অভিনেতা মনোজ কুমাৰৰ ৰৌতি কাপড়া আৰু মকানৰ দৃশ্যগ্ৰহণৰ কাম চলি থাকোঁতেই নৰিমান ইৰাণীয়ে আৰু এখন ছবি

0: যোজনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰকৃততে মনোজ কুমাৰৰ ছবিখনৰ কাম চলি থকা অৱস্থাতে অমিতাভ বচ্চন, জিনত আমন, চিত্ৰগ্ৰহণকাৰী নৰিমান ইৰাণী আৰু মনোজ কুমাৰৰ সহকাৰী পৰিচালক চন্দ্ৰ বেৰতৰ মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল। এদিন কথাই কথাই ইৰাণীয়ে তেওঁৰ ব্যৱসায়িকভাৱে সফল নোহোৱা প্ৰথম ছবিখনৰ বিষয়ে কৈ অতিকৈ দুখ কৰিছিল আৰু সেই মুহূৰ্তলৈকে থকা প্ৰায় 12 লাখ টকাৰ ধাৰৰ বিষয়ে কৈ হাঁহ উমনিয়াহ কাঢ়িছিল। তেতিয়া অমিতাভ বচ্চন, জিনত আমন আৰু চন্দ্ৰ বেৰতে ইৰাণীক সান্ত্বনা দি তেওঁক এখন ছবি পুনৰ প্ৰযোজনা কৰিবলৈ উৎসাহ যোগালে আৰু সৰ্বতোপ্ৰকাৰে তেওঁক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। অমিতাভ বচ্চনে ধেমালিৰ সুৰেৰে কৈছিল, ইৰাণী চাহাব, এইখন বোম্বাই চহৰ, ইয়াত অসম্ভৱো সম্ভৱ হয়।
1: জয় হো রাধে শ্যাম কি, জয় হো সিয়াম কি, আর জয় হো বোম্বাই ধাম কি। ই হে ই হে ই হে।

দনৰ নিৰ্মাণৰ কাম চলি থাকোঁতেই সমান্তৰালকৈ চলি থকা এখন ছবিৰ চিত্ৰগ্ৰহণ কৰি থকা সময়ত ষ্টুডিঅ'ত নিৰ্মিত এটি বিশাল ছেট ভাগি পৰাত প্ৰযোজক নৰিমান ইৰাণীৰ মৃত্যু হয় আৰু জ্যোতি পৰে দনৰ নিৰ্মাণ কাৰ্য। তেতিয়া অমিতাভ বচ্চন, জিনত আমন আৰু প্ৰাণে যিকোনো প্ৰকাৰে ছবিখন সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ছবি সম্পূৰ্ণ নোহোৱালৈকে কোনো পাৰিশ্ৰমিক নোলোৱাৰ সিদ্ধান্ত লোৱাৰ লগতে নিজৰ ফালৰ পৰা আৰ্থিক সাহাৰ্যও আগবঢ়াই এই ছবিখন সম্পূৰ্ণ কৰে। ছবিখন সম্পূৰ্ণ হোৱাৰ পাছত সম্পাদনা কৰি ৰাফ কাটটো পৰিচালক চন্দ্ৰবেৰতে তেওঁৰ গুৰু মনোজ কুমাৰক দেখুৱাই পৰামৰ্শ বিচৰাত মনোজ কুমাৰে ইমানকৈ একচনেৰে ভৰপূৰ ছবিখনৰ দ্বিতীয়াৰ্ধত দৰ্শকক সামান্য সকাহ দিবলৈ এটি গীত দিয়াৰ কথা ক'লে। গুৰুৰ পৰামৰ্শমতেই পৰিচালক বেৰতে সংগীত পৰিচালক কল্যাণজী আনন্দজীক এটি গীত কৰি দিবলৈ ক'লে। কল্যাণজী আনন্দজীয়ে তেওঁলোকে ইতিমধ্যেই কৰি থোৱা এটি গীত বেৰতক শুনালে। গীতটো 1972 চনত মুক্তি পোৱা দেৱ আনন্দ অভিনীত বেনাৰসী বাবুৰ বাবে কৰা হৈছিল যদিও সেই সময়ত গীতটো ছবিখনত ব্যৱহাৰ নহ'ল। বেৰতে একেবাৰতে গীতটো পচন্দ কৰিলে আৰু নিজৰ ছবিত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লে। বিলম্ব নকৰি কিশোৰ কুমাৰৰ কণ্ঠত গীতটো বাণীবদ্ধ কৰা হ'ল। আৰু শ্ৰোতাসকলে জানি ভাল পাব যে এই গীতটোৰ বাণীবন্ধনৰ সময়ত ষ্টুডিঅ'ৰ মজিয়া বিশেষভাৱে ত্ৰিপালেৰে ঢাকি দিবলগীয়া হৈছিল কাৰণ কণ্ঠশিল্পী কিশোৰ কুমাৰে গীতৰ তালে তালে মজিয়াত পিকাই গৈছিল। দনৰ সফলতাৰ আঁৰত এই গীতটোৰো অৰিহণা অন্যতম।

0: ৰূপালী লহৰ অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণা দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380 গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ 2 মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাজিৰা, মাহমৰা আৰু সোণাৰী সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ চন্তক, নেপালীখুটি আৰু সুন্দৰপুখুৰী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত মাহমৰাৰ চুমনিগাঁও আৰু সোণাৰীৰ 8 ৱাৰ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে 9 আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ ক্ষয় ক্ষতিৰ জৰীপ চলাব। তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক তুলি দিয়ে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই জিলা দুখনৰ জনসাধাৰণক এবছৰৰ বাবে মাটিৰ খাজনা ৰেহাই দিয়া হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলে গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি 1,20,000 টকাকৈ লাভ কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে 15,000 টকাকৈ অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰাণোজ পেগুৱে কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। তেওঁ জিলা শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে কয় যে জিলাখনৰ 1,232 বিদ্যালয়ৰ ভিতৰত 545 বানত ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰী আৰু অন্যান্য ক্ষয় ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে নতুন পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে ইউনিফৰ্মৰ ধনো মুকলি কৰা হৈছে। ক্ষতিগ্ৰস্ত প্ৰতিখন বিদ্যালয়ৰ বাবে মুখ্যমন্ত্ৰীয়ে 2,00,000 টকাকৈ সাহায্য ঘোষণা কৰা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰী ডাঃ পেগুৱে 9ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ পৰ্যন্ত পাঠদানৰ সময় সীমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিগ্ৰস্ত মাধ্যমিক বিদ্যালয়সমূহত শীঘ্ৰেই শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
2: শিৱসাগৰ জিলাখনত যিটো অভূতপূৰ্ব বানপানী হ'ল তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ সকলো বিষয়া তেওঁলোকৰ লগত তাৰ ওপৰত আমি আলোচনা কৰোঁ। জিলাখনৰ প্ৰায় 1,232 বিদ্যালয়, তাৰ ভিতৰত 545 বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। পুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু যোৱাকালি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি SMC থাকে, স্কুল মেনেজমেণ্ট কমিটি, স্কুল মেনেজমেণ্ট কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ মানে প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2,00,000 টকা দিব।
1: কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত দুখত

0: And Indian shuttlers to begin their campaign at Korea Masters 2026 badminton tournament today. And with that, we end the morning news. Have a great day.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ।

গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ মন্দিৰা লাহিৰীৰ কণ্ঠত আনন্দীৰাম দাসে লিখা এটি গীত, সুৰ আৰু প্ৰযোজনা অনুপম চৌধুৰীৰ।

মন্দিৰাল আহিৰিৰ কণ্ঠত আনন্দীৰাম দাসে লিখা গীতটি শুনিলে। আনন্দীৰাম দাস ৰচিত আন এটি গীত শুনাবলৈ লৈছোঁ অনিমা চৌধুৰী আৰু ভৱেশ কলিতাৰ কণ্ঠত।

0: অনিমা চৌধুৰী আৰু ভৱেশ কলিতাৰ কণ্ঠত আনন্দীৰাম দাসে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আৰিফুলকৰ কণ্ঠত নলিনীবালা দেৱী ৰচিত গীতটি শুনিলে।
1: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
2: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
2: নলওঁ।
1: যোৱা মাহত হেতু লৈছিলো। আৰু এযোৰ?
2: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
1: বৰ জ্ঞানী। এতিয়া যোৱা।
3: আৰবিআই কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাসকলে গীতি মালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কমল নাৰায়ণ চৌধুৰীৰ ৰচনাৰে শান্তাউজীৰৰ কণ্ঠৰীতি গীত।

0: শান্তাউজিৰৰ কণ্ঠত কমল নাৰায়ণ চৌধুৰী ৰচিত আৰু জিতেন দেৱৰ প্ৰযোজিত গীতটি শুনিলে।
1: মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
2: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক।

0: ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 300,000ৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
1: অনুষ্ঠানৰ শেষত কমল নাৰায়ণ চৌধুৰীৰ ৰচিত আন এটি গীত শুনাবলৈ লৈছোঁ বিজয় মহন্তৰ কণ্ঠত। গীতটিৰ প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: এয়া আকাশবাণী গুৱাহাটী। ও আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও পানীৰ তলত 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল। উজনিৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জনসাধাৰণক মুখ্যমন্ত্ৰীৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি অসম আগমন। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে বুলি ৰাজ্যসভাত মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ তথ্য প্ৰকাশ। শিৱসাগৰৰ 545খন বান ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰীৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ। আৰু লোকপিয়লৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অব্যাহত, জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰশাসনৰ বিশেষ কাৰ্যসূচী। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ 2টা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাজিৰা, মাহমৰা আৰু সোণাৰী সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ চন্তক, নেপালীখুটি আৰু সুন্দৰপুখুৰী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত মাহমৰাৰ চুমনিগাঁও আৰু সোণাৰীৰ 8 নম্বৰ ৱাৰ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে 9 আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ ক্ষয়ক্ষতিৰ জৰীপ চলাব। তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।
1: ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰোঁ সমাধান কৰিম। মই এটাই কৈছোঁ যে মানুহৰ কষ্ট বহুত বেছি, কাৰোবাৰ গৰু মৰিছে, কাৰোবাৰ পৰিয়াল হেৰাইছে, কাৰোবাৰ ঘৰ উটি গৈছে, ৰাস্তা গৈছে, গোটেইখিনি মই নিজে দেখিছোঁ আৰু যাক যেনেকৈ যিমান পাৰোঁ আমি সহায় কৰিম।
0: ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে 15,000 টকাকৈ অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰো শুভাৰম্ভ কৰে। ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি অসমলৈ আহিব। আজি বিয়লি 2:30 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ'ব। শ্ৰীনাড্ডা আজি নিশা ডিব্ৰুগড়তে কটাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতেও মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৈঠক অনুষ্ঠিত কৰি বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে। ছিকিমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে চলিত বৰ্ষৰ মাৰ্চ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে এই ধন ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পসমূহৰ অধীনত বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নলা নৰ্দমা আদিৰ নিৰ্মাণ কাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে উত্তৰ পূৰ্বাঞ্চলৰ বান নিয়ন্ত্ৰণৰ বাবে 52খন মাষ্টাৰ প্লেন প্ৰস্তুত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। আন দীৰ্ঘম্যাদী বান নিয়ন্ত্ৰণ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে জলশক্তি মন্ত্ৰালয়ে 2025 আগষ্টত বানপ্ৰৱণ অঞ্চলসমূহৰ বৈজ্ঞানিক মূল্যায়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ফ্লাড প্লেইন জ'নিং সন্দৰ্ভত কাৰিকৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। তেওঁ জিলা শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়

0: যে জিলাখনৰ 1232খন বিদ্যালয়ৰ ভিতৰত 545খন বানত ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰী আৰু অন্যান্য ক্ষয় ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে নতুন পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে ইউনিফৰ্মৰ ধনো মুকলি কৰা হৈছে। ক্ষতিগ্ৰস্ত প্ৰতিখন বিদ্যালয়ৰ বাবে মুখ্যমন্ত্ৰীয়ে 2,00,000 টকাকৈ সাহায্য ঘোষণা কৰা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰী ডাঃ পেগুৱে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদানৰ সময় সীমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিগ্ৰস্ত মাধ্যমিক বিদ্যালয়সমূহত শীঘ্ৰেই শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
1: শিৱসাগৰ জিলাখনত যিটো অভূতপূৰ্ব বানপানী হ'ল, তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ সকলো বিষয়া তেওঁলোকৰ লগত তাৰ ওপৰত আমি আলোচনা কৰোঁ। জিলাখনৰ প্ৰায় 1232খন বিদ্যালয়, তাৰ ভিতৰত 545খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। পুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু যোৱাকালি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি SMC থাকে, স্কুল মেনেজমেণ্ট কমিটি, স্কুল মেনেজমেণ্ট কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ মানে প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2,00,000 টকা দিব।
0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতেই য়েল' এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত পানী জমা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই জিলাসমূহৰ লোকসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক অহা যোৱা কৰা যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক বতৰ বিজ্ঞানৰ জাননীৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা কৰিবলৈ আৰু পৰাপক্ষত বৰষুণৰ সময়ছোৱাত যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। একেদৰে নিম্ন অঞ্চল আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ৰূপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণ চিন্তিত হোৱাৰ কাৰণ নাই বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আশ্বাস দিছে। তেওঁ কয় যে প্ৰবল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান্ধ হ্ৰাস কৰাৰ ক্ষমতা বান্ধটোৰ আছে। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি কালি ডাঃ পেগুৱে এই আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি গেৰুকামুখত থকা NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূৰ্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া সতৰ্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি প্ৰতিয়ন যায়। তেওঁ কয় যে নদীৰ তলৰ পৰা 116 মিটাৰ ওখ এই বান্ধৰ জলাশয়টোত 92 মিটাৰ পৰ্যন্ত পানী জমা হৈ আছে। তদুপৰি বান্ধ নিয়ন্ত্ৰণৰ বাবে অতি কমেও 15 মিটাৰৰ ফ্লাড কুশ্যন অৰ্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বৰ্তমান নামনিৰ ফালে প্ৰতি ছেকেণ্ডত প্ৰায় 3,800 ঘনমিটাৰ পানী এৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই অতি নিষ্ঠাৰ যত্নেৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়েৰে কাম কৰি আছে বুলি উল্লেখ কৰে। ইপিনে মন্ত্ৰী ডাঃ পেগুৱে কালি ধেমাজি জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিদৰ্শন কৰে। তেওঁ জিলাখনৰ জীয়াঢল নদীৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰা অঞ্চলটো ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। অঞ্চলটোক বান আৰু খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেও মন্ত্ৰী ডাঃ পেগুৱে ৰাইজক আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি সমষ্টিৰ মাজেৰে প্ৰবাহিত কুমতীয়া জীয়াঢল নৈৰ বাওঁফালৰ মথাউৰিও পৰিদৰ্শন কৰে। এই মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্ৰী ডাঃ পেগুৱে জলসম্পদ বিভাগক মথাউৰিৰ কাষ চাপি অহা জীয়াঢলৰ সুঁতিটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়ে।

0: লোকপিয়ল 2027ৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ জনসাধাৰণক এই কাৰ্যসূচীত অংশ লৈ স্বগণনা সম্পন্ন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে কালি অনলাইনযোগে তথ্য পূৰণ কৰি স্বগণনা প্ৰক্ৰিয়া সম্পন্ন কৰে। শ্ৰীমিশ্ৰই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্বগণনা সুবিধাৰ সদ্ব্যৱহাৰ কৰি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ ল'বলৈ জনসাধাৰণক আহ্বান জনায়।
1: 2 আগষ্টৰ পৰা আমাৰ কামৰূপ জিলাতো স্বগণনা আৰম্ভ হৈছে আৰু আমি অনলাইন যোগে আজি এই তথ্যসমূহ পূৰণ কৰি কিছু সময় আগতে ছেল্ফ ইনুমাৰেশ্যন সম্পূৰ্ণ কৰিছো। কামৰূপ জিলাৰ সকলো নাগৰিকক আমি এই স্বগণনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই গোটেই জনগণনা 2027ৰ এই যিটো প্ৰক্ৰিয়া এইটো সফল ৰূপায়ণ কৰিবলৈ লগতে সহযোগিতা আগবঢ়াবলৈ আমি আন্তৰিকতাৰে আহ্বান জনাইছো। আৰু এই স্বগণনাৰ অনলাইন পৰ্টেল যোৱাকালিৰ পৰা খুলিছে আৰু মুকলি কৰা হৈছে আৰু 16 আগষ্ট 2026 খোলা থাকিব আৰু লগতে ইয়াৰ ঠিক পৰৱৰ্তী সময়ত অৰ্থাৎ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে ডোৰ টু ডোৰ ইনুমাৰেশ্যন আৰম্ভ হ'ব। অৰ্থাৎ আমাৰ ইনুমাৰেটৰসকল প্ৰত্যেক ঘৰে ঘৰে যাব আৰু তেওঁলোকে গৈ তথ্যসমূহ সংগ্ৰহ কৰিব। কিন্তু যিসকলে ইতিমধ্যে স্বগণনা কৰে তাৰ আমি ইনুমাৰেশ্যন কৰোঁতে আমি যথেষ্ট সফলভাৱে আৰু কম সময়ৰ ভিতৰতে আটাইখিনি প্ৰক্ৰিয়া সমাপ্ত কৰিব।
0: যোৰহাট জিলাত এই স্বগণনাৰ বাবে জিলা প্ৰশাসনৰ লোকপিয়ল শাখাৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিষয়ৰ কাৰ্যালয়ে ব্যাপক প্ৰচাৰ চলাইছে। ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ নিজৰ বাসগৃহৰ পৰাই অনলাইন মঞ্চত নিৰ্ভুলভাৱে তথ্য দাখিল কৰিব পাৰে তাৰ বাবে সচেতনতা সৃষ্টি কৰা হৈছে। জিলাখনৰ মেলেং বজাৰ, লিচুবাৰী বজাৰ, চিনামৰা বজাৰ, ডিয়ক হাস্পতাল পথ, জগদুৱাৰ তিনিআলি, বামুণপুখুৰীকে ধৰি কেইবাটাও অঞ্চলৰ ৰাজহুৱা স্থান আৰু চাহ বাগিচাত এই প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এতিয়া আহক আজি গুৱাহাটীত প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
2: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি, চৰকাৰে অব্যাহত ৰখা সাহায্য অভিযান, কেইবাখনো ৰাজ্যত হোৱা উপ নিৰ্বাচনৰ ফলাফলকে ধৰি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ৰাজ্যৰ বান প্ৰভাৱিত জিলাকেইখনৰ লোকসকললৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে 15,000 টকাকৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰ কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দ্য চেণ্টিনেলকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতত বাতৰিটোৰ শিৰোনাম, উজনিৰ বান ক্ষতিগ্ৰস্ত 62,000 পৰিয়ালক 15,000কৈ প্ৰেৰণ। বানৰ পাছতে উদ্ভৱ হোৱা সংক্ৰমণৰ এটা বাতৰি আমাৰ অসম কাকতে, ৰোগ সংক্ৰমণে চানিছে বানাক্ৰান্ত অঞ্চল, চিকিৎসা অবিহনে একাধিকৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি অসম ভ্ৰমণ কৰিবলগীয়া বাতৰি এটা অসমীয়া খবৰ আৰু দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান ক্ষতিগ্ৰস্ত নেপালী খুঁটিত পানী হ্ৰাস পোৱাৰ পাছত ভয়াৱহ পৰিস্থিতি, বাঁহগছৰ ওপৰত জাবৰৰ দমত লাগি থকা এটা মৃতদেহ উদ্ধাৰৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমৰ বান পৰিস্থিতিৰ সুযোগ লৈ এটা অসাধু চক্ৰ তৎপৰ হৈ পৰাৰ বাতৰি দৈনিক অসম কাকতে দুৰ্যোগৰ সুযোগ লৈছে অখ্যাত সংগঠনে শিৰোনামেৰে প্ৰকাশ কৰিছে। দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ হোৱা উপ নিৰ্বাচনৰ ফলাফল কেন্দ্ৰিক বাতৰিকো আজি কেইবাখনো কাকতে আগস্থান দিছে। অসমীয়া খবৰ কাকতে বিহাৰত প্ৰশান্ত কিশোৰৰ বিজয়ক ঐতিহাসিক অভিহিত কৰি এই সন্দৰ্ভত এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন সুৰক্ষা বাহিনীৰ গুলীচালনাত ফুংখা বসুমতাৰী নামৰ লোক এজনৰ মৃত্যু হোৱাৰ ঘটনাক লৈ জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কালি এই বিষয়ে প্ৰকাশ কৰে। অহা এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন সম্পূৰ্ণ হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও পানীৰ তলত 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল, উজনিৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জনসাধাৰণক মুখ্যমন্ত্ৰীৰ সকলোধৰণৰ সহায়ৰ আশ্বাস। ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি অসম আগমন। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে বুলি ৰাজ্যসভাত মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ তথ্য প্ৰকাশ। শিৱসাগৰৰ 545খন বান ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰীৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ। আৰু লোকপিয়লৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অব্যাহত।

0: জিলাৰ ৰেহৰূপ
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক ওদালগুৰি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা নারায়ণ ডেকা। প্ৰলয়ংকাৰী বানত আক্ৰান্তসকলৰ বাবে ৰাজ্যৰ আন ঠাইৰ লগতে ওদালগুৰি জিলাবাসীও সহায়ৰ হাত আগবঢ়াই মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। জুবিন ফেন ক্লাব, সাহিত্য সভা, ছাত্ৰ সংগঠন, ব্যৱসায়ীসকলকে ধৰি বিভিন্নজনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্তক সাহায্য বিতৰণ অব্যাহত ৰাখিছে। এই সন্দৰ্ভত শুনক এক বিস্তৃত প্ৰতিবেদন।
2: ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনসমূহে জিলাবাসী সহিত ৰাইজৰ পৰা খাদ্য সামগ্ৰীকে ধৰি নগদ কৰণী সংগ্ৰহ কৰি শিৱসাগৰ জিলাৰ প্ৰাণকান্তসকলৰ বাবে সাহায্য সামগ্ৰী লৈ টংলা জুইন ক্লাব, ফ্ৰেণ্ডছ ক্লাব আৰু

0: जो हाँ जो रिटर्न पे आज भाई जो है भाई संतोष मिसिंग गांव बॉय मिसिंग गांव बिहू बॉय लेपेट गांव नेपाली कोटी पान बेसर हिमलनी आदि के जो का होए का हम लोग हम रिटर्न करी बड़ा काम को राज्य को कर हाँ आगे होए
1: সমগ্র রাজ্যৰ আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো বিকশিত অসম গঢ়াৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা অসম চৰকাৰৰ অন্যতম আঁচনি অৰুণোদয় 3.0 এক আগষ্টত শুভাৰম্ভ কৰা হয়। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মাতৃ ভগ্নীসকলৰ সপোন আৰু আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে জনকল্যাণমূলক অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰে। এই শুভখনক বিটিচিৰ খালিমগড় পৰ্বতীয় সমষ্টিৰ পৰিষদ তথা টাউনা পৌৰসভাৰ পৌৰপতি অৰ্জুন ডুমাৰীয়ে পৌৰসভাৰ অন্তৰ্গত চাৰিটা ৱাৰ্ড উপস্থিত থাকি হিতাধিকাৰী মাতৃ ভগ্নীসকলৰ সৈতে মত বিনিময় কৰি অৰুণোদয় আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত কথা সাৱলীভাৱে বুজাই দিয়ে। তেওঁ ভাষণত কয়, বিটিচি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ ত্ৰিপুৰী চৰকাৰৰ জলকল্যাণমুখী দৃষ্টিভংগীৰে অৰুণোদয় 3.0 আঁচনি ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰিছে। অৰুণোদয় কেৱল এখন আঁচনি নহয়, ই হৈছে সমাজৰ দৰিদ্ৰ আৰু প্ৰয়োজনীয় পৰিয়ালসমূহৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু জনসেৱাৰ এক উজ্জ্বল প্ৰতিচ্ছবি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ আৰু দৌৰদৰ্শী নেতৃত্বত অসম আজি উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ ক্ষেত্ৰত নতুন নতুন মাইলৰ খুঁটি স্পৰ্শ কৰি আছে। এই বুলি উনিকিয়াই তেওঁ আৰু কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাজাৰ মহিলাৰ নেতৃত্বত উন্নয়নৰ সুফল সমাজৰ প্ৰতিজন হিতাধিকাৰী উপকৃত হৈ আহিছে বুলি উল্লেখ কৰে।
1: উদ্যান শস্যৰ জৰিয়তে ওদালগুৰি জিলাৰ নিবনুৱা যুৱক যুৱতীসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় উদ্যান শস্য বৰ্ডে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে জিলাখনৰ ৰৌতাত অলপতে এখন সজাগতা সভা অনুষ্ঠিত কৰে। এই সন্দৰ্ভত শুনক এক প্ৰতিবেদন।
0: ওদালগুৰি জিলাৰ ৰৌতাত ৰাষ্ট্ৰীয় উদ্যান শস্য বৰ্ডৰ উদ্যোগত 30 জুলাইত এদিনীয়া সজাগতা সভা অনুষ্ঠিত কৰে। ৰৌতাৰ লালপুল স্থিত জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত সজাগতা সভাত কৃষকসকলক ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ডৰ বহু আঁচনিৰ বিষয়ে অৱগত কৰে। সমগ্ৰ জিলাখনৰ প্ৰায় 90 গৰাকী কৃষকে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ড উত্তৰ অঞ্চলৰ উপ সঞ্চালক ডক্টৰ নবনীতা বৰুৱা, ওদালগুৰি জিলা কৃষি বিভাগৰ এছ ডি অ' কুলেন ডেকা, অসম গ্ৰামীণ বিকাশ বেংক ৰৌতা শাখাৰ প্ৰবন্ধক চিন্তামণি হালৰি, ওদালগুৰি জিলা কৃষি কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ দিগন্ত শৰ্মা উপস্থিত থাকিব। অনুষ্ঠানত ওদালগুৰি জিলা কৃষি বিভাগৰ এছ ডি অ' কুলেন ডেকাই উদ্যান শস্যৰ খেতিৰ বিষয়ে

0: ব্যাখ্যা করে। রাজ্যের প্রধান হচ্ছে চাহিদা দিনে দিনে বৃদ্ধি হয়ে ধরার পরিপ্রেক্ষিতে উদয়পুর জেলার পরা ড্রাগন ফ্রুটস, তরমুজ, আনারস, রঙালাউ আদি উৎপাদনেৰে বহিৰাঞ্চলে প্ৰেৰণ কৰি জিলাখনৰ আৰ্থিকভাৱে সবল কৰি আহিছে। আনহাতে জিলাখনৰ প্ৰকৃত কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি চৰকাৰী সা সুবিধাৰে সবল কৰি তোলাৰ বাবে কৃষকসকলৰ পঞ্জীয়নৰ কাম পূৰ্ণগতিত চলি থকা বুলি জিলা কৃষি বিষয়ে জানিবলৈ দিয়ে।
1: জিলা ৰেডিঅ' অনুষ্ঠানত আজিলৈ মানে কাইলৈ আন এখন জিলাৰ ৰেডিঅ'ৰ সৈতে আকৌ লগ পাম আজিৰে একে সময়তে। নমস্কাৰ।

জিলাৰ দেহৰূপ শুনিলে। আমাৰ সৈতে আছিল ওদালগুৰি জিলাৰ সংবাদদাতা নাৰায়ণ ডেকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ লাইভ ফোন ইন কল্পতৰু। ষ্টুডিঅ'ত মই আৰাধনা বৰা। এতিয়াৰে পৰা 10 বজালৈকে আপোনালোকৰ সৈতে থাকিম আৰু আপোনালোকৰ অনুৰোধৰ গীতসমূহ শুনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ ফোন লাইন খোলা হৈছে। ফোন নম্বৰ দুটি কৈ দিছোঁ, 03612661876 আৰু 9435405223। ফোন নম্বৰ দুটি আকৌ কৈ দিছোঁ, 03612661876 আৰু 9435405223। আমি এতিয়া আছোঁ আপোনালোকৰ ফোনৰ অপেক্ষাত, গতিকে পলম নকৰি আপোনালোকৰ প্ৰিয় গীতটিৰ বাবে আমালৈ ফোন কৰক। আৰু তেতিয়ালৈকে আমি শুনাবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি।

0: ইতিমধ্যে আমাৰ শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। আমাৰ প্ৰথমজন শ্ৰোতা, হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছিলে?
1: হয় বাইদেউ, নমস্কাৰ, সুপ্ৰভাত।
0: হয়, সুপ্ৰভাত,
1: মই সাতগৰ পৰা শশীকা মেধি কৈছিলোঁ।
0: হয়, আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: মই জুবিনদাৰ জোনাকী মনৰ যিকোনো এটি গান শুনিব বিচাৰিছোঁ।
0: আচ্ছা, জোনাকী মনৰ যিকোনো এটি গীত হ'লে হ'ব ন? আপোনাৰ নিশ্চয় প্ৰিয় গীতসমূহ। হয় হয় হয়, ঠিকে আছে, আমি নিশ্চয় শুনাব পাৰিম দেই। আপুনি শুনক আমাৰ আপোনাৰ প্ৰিয় গীতটি।
1: বাইদেউ, মই কেইজনমান ছাত্ৰৰ নাম ল'ব
0: বিচাৰিছোঁ।
1: মানস পবিত্ৰ মণ্ডল, বনমহী মণ্ডল দাদা, নজৰুল ইছলাম দাদা, ইনামুল দাদা, ৰূপালী কলিতা, হাজাৰা বেগম, মঞ্জু বাইদেউ, এইকেইজন ছাত্ৰলৈ মই গানটো উৎসৰ্গা কৰিলোঁ।
0: নিশ্চয়, আপোনাৰ অনুৰোধত এই গীতটি শুনাবলৈ লৈছোঁ।
1: হ'ব।

0: আমাৰ সৈতে আন এজন শ্ৰোতা সংযুক্ত হৈছে, আমি ধৰি লৈছো ফোনটো। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছিলে? আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে বাৰু?
1: মই আজি দালাল চিনেমাখনৰ গ্ৰন্থত কুমাৰ চানুৰ গ্ৰন্থৰ দালাল চিনেমাখনৰ পৰা কুমাৰ চানুৰ গ্ৰন্থৰ ঠেহেৰে হৈ পানী এই গানটো শুনিব বিচাৰিছিলোঁ বাইদেউ।
0: হয় হয়, খুব সুন্দৰ গীত, কুমাৰ চানুৱে কণ্ঠদান কৰিছিল গীতটিত।
1: হয় হয় হয়,
0: আপোনালোকৰ ফালে কেনেকুৱা বৰ্তমান?
1: হয়, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ বাইদেউ।
0: হয় লওকচোন।
1: মোৰ লগত শুনিব কাঞ্চন হাজং ভণ্টি, সোণমণি কলিতা ভণ্টি, আৰু মাধৱীনাথ বা, চন্দ্ৰমা বা, আৰু আমাৰ মইনা কলিতা, আৰু আমাৰ অমিয়া দৈমাৰী, আৰু আমাৰ এইফালে ধেমাজিৰ পৰা শুনিব বিমল বসুমতাৰী, আৰু ভাইকন মুখা, ৰমেশ পাত্ৰ, আৰু কিতাপ আলি শুনিব, আৰু ইতিমধ্যে মই জনোৱাৰ পিছত আমাৰ কাশ্মীৰৰ পৰা আমাৰ শুনি আছে পুৰুষোত্তম কুমাৰ আৰু পুষ্কৰ নাথ শৰ্মা, এখেতেও মানে অনুষ্ঠানটো শুনি আছে,
0: তেখেতলোকে
1: গানটো শ্ৰোতা হিচাপে দিলোঁ।
0: নিশ্চয় নিশ্চয়, আপোনাৰ অনুৰোধত এই গীতটি নিশ্চয় আমি শুনাব পাৰিম।
1: হয়,
0: ধন্যবাদ।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: পুনৰ উভতি আহিছো কল্পতৰুৰ মাজলৈ। আমাৰ সৈতে আন এজন শ্ৰোতা সংযুক্ত হৈছে। হেল্ল' হেল্ল'
3: হেল্ল'
2: হয়, কোনে কৈছিলে?
3: হয় বাইদেউ, নমস্কাৰ।
2: নমস্কাৰ, কোনে কৈছিলে?
3: হয়, মই গুৱাহাটী চানমাৰীৰ পৰা ৰূপালী কলিতা কৈ আছো।
2: ৰূপালী কলিতা, হয়, আমাৰ নিয়মীয়া শ্ৰোতা। আপুনি কোনটো গীত শুনিব বিচাৰিছে আজি?
3: মই আজি হিন্দী ফিল্ম গদ্দৰ এক প্ৰেম কথা ফিল্মখনৰ পৰা উদিত নাৰায়ণৰ কণ্ঠত মে নিকিলা গাদ দিলেকে এই গীতটি

0: নিব বিচাৰিম।
1: নিশ্চয় আমি চেষ্টা কৰিম গীতটি আপোনাক শুনাবলৈ।
0: হয়,
1: বৰ্তমান কেনেকুৱা ধৰণৰ আপোনাৰ ব্যস্ততা?
0: মই আপোনাৰ আৱাজটো অকণ কম কম শুনিছো বাইদেউ, চাগে
1: আপোনাৰ
0: নেটৱৰ্কৰ প্ৰব্লেম।
1: বৰ্তমান আপোনাৰ কেনেকুৱা ব্যস্ততা কেনেকুৱা?
0: মোৰ ব্যস্ততা মানে মই এনে হাউচ ৱাইফ হয় গৰাকী, মই ঘৰতে আৰু
1: হয়
0: মোৰ ল'ৰা এটি আছে আৰু এজনী কণমানি আছে মাইনা, তাৰ 1.5 বছৰ হৈছে বয়স।
1: নিশ্চয় সেইটিৰ লগত নিশ্চয় আপোনাৰ সময়খিনিও অতিবাহিত
0: হয়।
1: হয়
0: হয় বাইদেউ, মই দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ আপোনালোকৰ অতি নিয়মীয়া শ্ৰোতা, শ্ৰদ্ধা হিতেশ্বৰ লকৰ দাদা, বংকিম চন্দ্ৰ দাদা, বনবাসী মণ্ডল দাদা, ইমৰাণ হুছেইন দাদা, গীতিকা বাইদেউ, মঞ্জু বাইদেউ, শফিকা আহমেদ আৰু সকলো শ্ৰোতালৈ মই এই গীতটি নিবেদন কৰিলোঁ।
1: নিশ্চয় আপোনালোক সকলোৰে অনুৰোধত এই গীতটি আমি শুনাবলৈ লৈছোঁ,
0: হয়
1: দাদাৰ ছবিখনৰ উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: পিয়নৰ ন অধ্যায় আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: কল্পতৰু অনুষ্ঠানৰ বাবে আমাৰ নিৰ্ধাৰিত সময়ো কমি আহিছে। আমি শেষৰজন শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
3: হেল্ল' নমস্কাৰ বাইদেউ।
2: নমস্কাৰ, কোনে কৈছিলে আপুনি? হয়, আজি আপুনি কোনটো গীত শুনিব বিচাৰিছে? জুবিন গাৰ্গৰ যিকোনো এটি গীত ন? নিশ্চয় আমি শুনাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।
3: হয়, মই দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ।
2: হয় লওক বাৰু, আমাৰ সময়ো কমি আহিছে।
3: হয়, মঞ্জু দাস, মাইনা দাস, সুতিকা আহমেদ আৰু ৰূপালী কলিতা, সন্মানে লক্ষ্য চহৰীয়া আৰু অমল বসুমতাৰী।
2: ধন্যবাদ, শুনাবলৈ লৈছোঁ আপোনাৰ প্ৰিয় গীতটি।

লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিছে। আজি মোক ষ্টুডিঅ'ত সহায় কৰিলে জ্যোতি হাজৰিকাই, নিয়ন্ত্ৰণ কক্ষত আছিল নিখিল শৰ্মা, শেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মিতুল গগৈ, আৰু FM ট্ৰান্সমিটাৰত আছিল পপি চান্দ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভি। আজিৰ অতিথি ভোগীৰাম ৰাভা, অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি জীৱন সুৰভি অনুষ্ঠানত এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি আৰু আমি তেখেতক চিনাকি কৰাই দিবলৈ পাই ভাল পাম। তেখেত হৈছে প্ৰাকৃতিকভাৱে অতি চহকী এটা অঞ্চল অসমৰ, হৈছে বকো, আৰু সেই বকো অঞ্চলৰ বামুনি গাঁৱৰ মিলাখাট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ভোগীৰাম ৰাভা ডাঙৰীয়া। ৰাভা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: আজি কেইবছৰমান আগতে আপুনি অৱসৰ গ্ৰহণ কৰিছে আৰু এই বকোৰ আপোনালোকৰ যি এইখিনি গাঁও, যিটো অঞ্চল অতি চহকী, প্ৰাকৃতিকভাৱে অতি সুন্দৰ এই অঞ্চল, এই অঞ্চলতে আপোনাৰ জন্ম আৰু এই অঞ্চলতে আপুনি পঢ়া শুনা কৰি, শিক্ষকতা কৰি অৱসৰৰ জীৱন এতিয়া অতিবাহিত কৰি আছে সুন্দৰভাৱে। গতিকে আপোনাৰ এই জীৱনৰ যি অভিজ্ঞতা, সেই বিষয়ে আমি জানিব বিচাৰিছোঁ আপোনাৰ। কিন্তু আৰম্ভণিতে আমি জানিব খুজিছোঁ আপোনাৰ সেই ঘৰখনৰ কথা বা এই অঞ্চলটো, যিটো অঞ্চলত আপোনাৰ জন্ম হৈছিলে, সেই অঞ্চলটোৰ কথা, লগত আপোনাৰ ঘৰখনৰ কথা।
1: ঘৰখন বুলি ক'বলৈ হ'লে মোৰ ঘৰখন অতিমাত্ৰা দুৰ্বল আছিল, মানে খাদ্য সংকট, আৰ্থিক সংকট, চাৰিওফালৰ পৰা আমি সংকটৰ মাজত ডুবি আছিলোঁ। এইফালে যিখিনি খেতি বাতি কৰে সেই খেতি বাতিখিনিৰেও বছৰটো পৰিয়ালটো পোহপাল যোৱাকৈ আমাৰ নাতে। আৰে মা দেউতাই আমাৰ সন্মুখত বহুদিন আমাক ভিক্ষা কৰি দুবেলা দুমুঠি খুৱাই ডাঙৰ দীঘল কৰিছে।
0: আপোনাৰ কিমান চনত জন্ম মনত আছেনে?
1: মোৰ জন্ম তাহানিতো আপোনাৰ কোনো লিখিত ৰূপত নাই, মাত্ৰ যেতিয়া আমি এল পি স্কুলত পঢ়োঁ, এল পি স্কুলৰ শিক্ষকে প্ৰতিজন ছাত্ৰ বা ছাত্ৰী যেতিয়া এল পি স্কুল পাছ কৰি ওলাই যায়, তেতিয়া শিক্ষকজনে আনুমানিক যিটো বয়স দিছে সেইটো আমাৰ বয়স, আৰু সেই বয়স মতে মোৰ জন্ম 1959 চন।
0: গতিকে আপুনি ক'লে যে ঘৰখন আৰ্থিকভাৱে অকণমান আপোনালোকৰ দুৰ্বল আছিলে বুলি আপুনি ক'লে, কিন্তু সেই অঞ্চলটোৰ কথা কওকচোন, যিখন যিটো অঞ্চল আছিল সেই অঞ্চলটো প্ৰাকৃতিকভাৱে চহকী। আমি আহিছোঁ আপোনাৰ ঘৰৰ অঞ্চললৈ, গতিকে দেখিছোঁ অতি চহকী, আৰু এতিয়া আপুনি সুন্দৰ ঘৰ সাজিছে, সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিছে, এটা সফল জীৱন আপোনাৰ। সেই কথা কওকচোন, সেই অঞ্চলটোৰ কথা কওক, কেনেদৰে আগবাঢ়ি গ'ল আপুনি
1: অঞ্চলটো? যিখিনি মনত আছে, আমাৰ অঞ্চলটো শিক্ষা দীক্ষা বুলি ক'লে বহুত পিছপৰাই আছিলে। আমি আঙুলিৰ মূৰত হিচাপ কৰিব পৰা দুই এজন মাত্ৰ এল পি পাছ কৰি এম ই গৈছে, এম ইৰ পৰা হাইস্কুল, তাৰপিছত কলেজ। ঠিক আমিও মানে টানি টুনি কোনোমতে এল পিৰ পৰা এম ই গ'লোঁ, এম ইৰ পৰা হাইস্কুল। যেতিয়া আমি হাইস্কুললৈ যাওঁ, আমি প্ৰায় 7 কিলোমিটাৰ, আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ বকলৈকে এনেকৈ যাব পাৰে। এই ৰাস্তাৰে আমি ডেইলি অহাই যোৱাই 14 কিলোমিটাৰ।

0: আমি খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ যেতিয়া আমি হাইস্কুলত থাকোঁ। এতিয়া সেয়ে আমাৰ জীৱন। ইপিনে ঘৰখনত খাদ্য সংকটটো আছেই, আমাক ওলাই যোৱাৰ, আমি যেতিয়া ঘৰৰ পৰা ওলাই যাম আমাক কোনোদিনে এটকা পইচা ক'ৰবাত ৰাস্তাত কিবা খাবৰ কাৰণে খৰচ আমাক দিব নোৱাৰে। আমি সেনেকুৱা পৰিস্থিতিত ডাঙৰ দীঘল হৈছোঁ, বহুত কষ্টৰ মাজত ডাঙৰ দীঘল হৈছোঁ আমি। আৰু সেনেকৈ চুচুৰি বাগৰি গৈ হাইস্কুলৰ দেওনা পাৰ হ'লোঁ, কলেজলৈকো গৈছিলোঁ, কিন্তু কলেজত আমি তেনেকুৱা সুখ্যাতি ল'ব আমি নোৱাৰিলোঁ। গতিকে বিভিন্ন অসুবিধা আছে, টকা পইচাৰ অসুবিধা আছে। আৰু পিছৰ যিকেইজনে বল দিব, মা বা দেউতা, সিহঁতেও একো নাজানে, পঢ়া শুনা নাই, মাত্ৰ কাম কৰিবলৈ জানে। কাম কৰিলেও তেতিয়া দিনত তো আইটো খুবেই কম আছিল। এতিয়াৰ যিটো মানে আই তেতিয়া একেবাৰে শূন্য বুলি ক'লেও ভুল নহ'ব। হয়
1: নিশ্চয়। আপোনাৰ যিখন গাঁও
0: নিচিমপুৰ,
1: হয়, এই নিচিমপুৰ গাঁৱত তেতিয়া ধৰক স্কুল আছিলে?
0: স্কুল আছিল, হয়, কিন্তু স্কুলৰ অৱস্থা তেনেই জৰাজীৰ্ণ। আপোনাৰ একদম পুৰণা স্কুলখন, আমি য'ত বহি আছোঁ সেই বহি থকা ঠাইতে এখন স্কুল আছিল। দুৱাৰ নাই, খিৰিকী নাই, ঘৰৰ অৱস্থা জৰাজীৰ্ণ, বহিবলৈ আসন নাই। আমি ঘৰৰ পৰা আপোনাৰ বাঁহৰ যিটো ঢাৰি, সেই ঢাৰি আনি আমি এই ধূলি মাকতিৰে ভৰা কোনোবা এটা চুকত বহি শিক্ষা গ্ৰহণ কৰিব লাগে। তাতে আকৌ এটা কথা আছে, আমাৰ যিজন প্ৰথম, আমি প্ৰাথমিক বিদ্যালয়ত যিজন প্ৰথম শিক্ষাগুৰু পাইছিলোঁ, সঁচাটো ক'বই লাগিব, মই সঁচাটো ক'মেই, মই যিখিনি পাইছোঁ, মোৰ যিটো অভিজ্ঞতা, সেই শিক্ষাগুৰুজন সপ্তাহটোৰ বা মাহটোৰ কোনটো কোনটো তাৰিখত স্কুললৈ আহে ঠিকনা নাই। ছাত্ৰ ছাত্ৰীবিলাক আহে, আহি মানে হুলস্থুল কৰি এঘাৰ বাৰটা সিমানলৈ বাট চাব, বাট চাই তাৰপিছত হুলস্থুলৰ মাজত গোটেই ছাত্ৰ
1: ছাত্ৰী
0: ভাগি যায়, এগৰাকী শিক্ষক। কিন্তু কেতিয়া স্কুলত আহে তাৰ স্থান ঠিক নাই। আৰু সেইকাৰণে মই ভাবোঁ মোৰ ফালৰ পৰা আমি উপযুক্ত শিক্ষকৰ ছাত্ৰ আমি নহয়, সেইটো মই মৰা সময়লৈকে ক'ম।
1: আপোনালোকে সেই যেনেধৰণৰ ধৰক শিক্ষক পাব লাগে,
0: পাব লাগে, তেনেকুৱা শিক্ষক আমি
1: নাপালো, এটা আক্ষেপ আৰু জীৱন।
0: আক্ষেপ,
1: হয়, নিশ্চয়। এতিয়া ধৰক তাৰ সেই এল পি স্কুলত আপুনি পঢ়ি কষ্টকৈ পঢ়া বুলি ক'লে, আপোনাৰ কথা ক'লে, কিন্তু আপোনাৰ ভাই ককাই বা ভনী কিমান গৰাকী আছিল?
0: মোৰ ভাই ডাঙৰ এজন আছিল, কিন্তু প্ৰায় তিনি কি চাৰিমান বয়সত, তিনি বছৰ হৈছিল কি নাই, না চাৰি কিবা হৈছে বয়স, সেই সময়ত মই অলপ অলপ ক'ব পাৰোঁ। তেতিয়াই মোৰকৈ যিজন ডাঙৰ ঢুকাইছে, ঢুকোৱাৰ পিছত মোৰ তলত বৰ্তমানো জীৱিত তিনিজন ভনী আছে, গতিকে বিয়া হৈছে, বিয়া হৈ তিনিজন ভনী বৰ্তমানো আছে আৰু মই আছোঁ।
1: আৰু এই ধৰক নিচিমপুৰ অঞ্চল যিটো আমি আহি দেখিছোঁ, বৰ সুন্দৰ অঞ্চল, এটা প্ৰাকৃতিক পৰিৱেশ, পাহাৰে আৱৰি আছে, গছ লতা আছে, তামোলৰ বাৰী আছে, আদ্যবন্ত এটা অঞ্চল সেই ক্ষেত্ৰত। এতিয়া এই অঞ্চলত আপুনি ধৰক পঢ়া শুনা এল পি পঢ়িলে, তাৰ পাছত কেনেদৰে আপুনি আগবাঢ়ি গ'ল, এম ই স্কুল ক'ত পঢ়িলে, বা পিছত হাই স্কুললৈ কেনেকৈ গ'ল,
0: মই
1: কথাখিনি কওকচোন।
0: মই এম ই স্কুল পঢ়িছিলোঁ, আমাৰ ইয়াৰ পৰা মোটামুটি 4-5 কিলোমিটাৰ হ'ব, মানে এইটো 69ত তাৰমানে ষ্টাৰ্ট, একেবাৰে নতুন ভেঞ্চাৰ স্কুল, 69ত ষ্টাৰ্ট দিছিল, এইটো ৰিমপুৰ মধ্য ইংৰাজী বিদ্যালয় বুলি কয়। মই আমি ইয়াৰ পৰা গৈ তাতেই এডমিশ্যন ল'লোঁ। তাতো আপোনাৰ এনেকুৱা এটা অৱস্থা, শিক্ষকৰ এনেকুৱা অৱস্থা, ৰাজহুৱা স্কুল প্ৰতিষ্ঠা হৈছে মাত্ৰ, কিন্তু শিক্ষক মাত্ৰ তিনিজনেই ৰাখিছিল, তাৰে এজন শিক্ষক আছিল ৰেগুলাৰ, বাকী দুজন স্কুললৈ নাহে। এল পি স্কুলৰ পৰা যিটো আমি অৱস্থাত ওলাই গৈছোঁ, গৈ ভেঞ্চাৰ এম ই স্কুলতো আমি ঠিক একে অৱস্থাৰে সন্মুখীন হৈছিলোঁ, য'ত নেকি এজন শিক্ষক, তিনিটা শ্ৰেণী, 4, 5, 6, এতিয়া বস্তুটো পৰিৱৰ্তন হৈছে, সেইটো বেলেগ কথা, এইটো 4, 5, 6, আমি সেই ভেঞ্চাৰ এম এৰ পৰা আমি ওলাই গ'লোঁ 1973ত আমি এম ই স্কুলৰ পৰা ওলাই যাই বকো হাইস্কুল। তেতিয়া অঞ্চলত হাইস্কুল বুলিবলৈ নাই, এতিয়া যেনেকৈ পদূলিয়ে পদূলিয়ে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক স্কুল প্ৰতিষ্ঠা হৈছে। আজি আমাৰ সন্মুখতে আপোনালোকে সোমাই আহোঁতে দেখিছে লাম্পাৰা এম ই, আমি যেতিয়া কলেজত থাকোঁ তেতিয়া লাম্পাৰা এম ই ষ্টাৰ্ট হৈছে, তাৰপিছত

0: চৰকাৰীকৰণ হ'ল, তাৰ পিছত আকৌ হাইস্কুল ষ্টাৰ্ট হ'ল, হাইস্কুলখনো বৰ্তমান চৰকাৰীকৰণ হৈছে। আমি ঘৰৰ পৰা 73ৰ পৰা আমি কণ্টিনিউৱাছ আমি খোজকাঢ়ি, ভৰিৰে খোজকাঢ়ি, চাইকেল নাই, কিছু যাতায়াতৰ একো ব্যৱস্থাই নাই তেতিয়া, এতিয়া যিটো যাতায়াতৰ ব্যৱস্থা তেতিয়া সেই ব্যৱস্থা নাই, আমি খোজকাঢ়িয়ে আমি আহ যাহ কৰিছিলোঁ। তাৰে ভিতৰত আমি ছাকচেছফুল হৈছোঁ মাত্ৰ তিনিজন, আমাৰ গাঁৱৰ পৰা যিমানবোৰ গৈছিল চব উলটি আহিছে, আমি তিনিজনে ছাকচেছফুল হৈছোঁ। আমি এতিয়াও বৰ্তমানো চৰকাৰৰ বেতন এতিয়াও খাই আছোঁ, তাৰে এজনে গ'ল বেংকত আৰু দুজন LP-তে ৰলোঁ, LP স্কুলৰ টিচাৰ হৈয়ে আমি ৰলোঁ।
1: এতিয়া ধৰক আপুনি যিটো অঞ্চলৰ কথা কৈছে, তাৰ পৰা মাত্ৰ তিনিজনেহে হাইস্কুল পৰীক্ষা পাছ কৰি ওলাইছে, আপুনি ক'লে বাকীসকল
0: সব উভতি আহিছে।
1: এই অঞ্চলটো বিশেষকৈ ধৰক ৰাভা জনগোষ্ঠীয় এটা অঞ্চল,
0: হয়,
1: এই অঞ্চলটোৰ বিষয়ে কওকচোন। বাকীখিনি লোকে খেতি বাৰীত কেনেকৈ কৰে সেই অঞ্চলটো জানিব বিচাৰিছোঁ। যিটো আপোনালোকৰ ধৰক নিচিমপুৰ অঞ্চল,
0: হয়,
1: আমি দেখিছোঁ এখন ৰাভা জনগোষ্ঠীৰ গাঁও,
0: হয় হয়,
1: সেই বিষয়ে অকণমান কওকচোন, কেনেকুৱা কামত ব্যস্ত থাকে লোকসকল, খেতি বাৰী।
0: বিশেষকৈ আমাৰ গাঁওখন যিটো বাগান, পাহাৰৰ অঞ্চলটোত যিবিলাকৰ মানে বাগান, সেই বাগানৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। খেতি মাটি তেনেই তাকৰ, কাৰোবাৰ এবিঘা, কাৰোবাৰ দুবিঘা, কাৰোবাৰ 4-6, এনেকুৱা খেতি মাটি যথেষ্ট তাকৰ। কাৰণ দেখিছে আমাৰ যিটো অৱস্থিতি, দুয়োফালে পাহাৰ, পাহাৰৰ মাজত গাঁওখন, তাৰে মাজত সৰু সৰু জৰি আছে, সেই জৰিবিলাকতেই খেতিপথাৰ মানুহে কৰিছে, আৰু সেই খেতিপথাৰত খেতি কৰে, খেতি ভালো হয়। কিন্তু কথা হ'ল, এটা পৰিয়ালক যিমানখিনি আমাক ধান চাউলৰ প্ৰয়োজন, সেই ধান চাউলখিনি এবিঘা বা দুবিঘা মাটি খেতি কৰি মানে হেৰি কৰিব নোৱাৰে, উৎপাদন কৰিব নোৱাৰে। আৰু তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ বিশেষকৈ পাহাৰবিলাকত প্ৰতিটো পৰিয়ালৰ দখল আছে, আৰু সেই দখলবিলাকত আপোনাৰ এটা সময়ত কমলা আছিল, এতিয়া কমলা প্ৰায় শূন্য, কমলা নাই, গোটেই গছবিলাক মৰি যায়, ৰাখিব নোৱাৰে। কল আছিল আমাৰ গাঁৱৰ পৰা, আপোনাৰ এই যিটো চিনি চাম্পা বুলি কয়, সেই চিনি চাম্পা কল মানে তেতিয়াৰ দিনত গৰু গাড়ী আছিল, গৰু গাড়ী শেষ হোৱাৰ পিছত ঠেলা গাড়ী আহিল, গৰু গাড়ী ঠেলা গাড়ীত কল বকো বজাৰলৈকে যায়, বকো বজাৰত বিক্ৰী কৰি যাৰ যি পায় তাৰ দ্বাৰাই পৰিয়ালবিলাক চলিছিল। এতিয়া কমলাটো শেষে, কলৰ বাগানো শেষ, এতিয়া মানুহৰ বাগানবিলাকত মাজত আৰু এটা বস্তু আহিছিল, মুগা। এই ছিজনটোত আপোনাৰ এনেকুৱা এটা পৰিয়াল নাই যিটো পৰিয়ালে পাহাৰত থকা নাই, তাৰমানে পাহাৰত মুগাৰ গছ আছে, মুগা লগায় আৰু মুগা পালন কৰাৰ কাৰণে চব মানুহ পাহাৰত উঠি যায়, আৰু মুগাৰ পৰা যিটো উৎপাদন হয় সেইটোৱে পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিয়ে। এতিয়া এই মুগাটোও আপোনাৰ সময়ৰ হাতত যিটো চাৰিওফালে ঔষধৰ যিটো ব্যৱহাৰ, বাগানত জংঘল হৈছে ঔষধ দিছে, ক'ৰবাত কিবা হৈছে ঔষধ দিছে, ঔষধৰ ব্যৱহাৰে যিটো আমাৰ বায়ু, বায়ু মানুহৰ কাৰণেও হয়তো বিষাক্ত, কিন্তু মানুহে অনুভৱ কৰিব নোৱাৰে। কিন্তু তেনেকুৱা নিচিনা বস্তুবিলাক যেনেকা মুগা, মুগাটোৰ কাৰণে বায়ুটো একেবাৰে বিষাক্ত হৈ গৈছে, আৰু বিষাক্ত হোৱাৰ ফলত মুগা পালন কৰা এতিয়া বন্ধ হৈ গৈছে। এতিয়া বন্ধ হৈ গৈ এতিয়া মুগা পালা বন্ধ কৰি এতিয়া মাত্ৰ বাগান, তামোলৰ বাগান
1: প্ৰধান খেতি এতিয়া কি তামোলৰ
0: পাহাৰত আপোনাৰ প্ৰধান খেতি তামোল, এতিয়া তামোল কিছুমানৰ পাণ আছে, মোৰো আছে পাণ, কিন্তু কম, কিন্তু তামোল যথেষ্ট আছে মোৰ। মই ইয়াৰলি প্ৰায় তামোলত মোৰ 3 লাখমান আহে বছৰত, তামোলৰ পৰা
1: উপাৰ্জন কৰে আৰু ভাল।
0: তাৰপিছত চুজিনা আছে, চুজিনাৰ পৰাও মোৰ অন্তত 10,000 টকা বোলো বছৰটোত আহে। ঠিক এইদৰে পৰিয়ালটো চলাত কিছু সুচল হৈছে।
1: নিশ্চয়কৈ। এতিয়া ধৰক আপুনি যেতিয়া হাইস্কুল পাছ কৰি কলেজলৈও গৈছিলে,
0: কলেজলৈ গৈছিলে,
1: তাৰপিছত কেতিয়া আপুনি জইন কৰিলে চাকৰি?
0: মই চাকৰিত সোমালোঁ আপোনাৰ মহন্ত চৰকাৰৰ দিনত, তেতিয়া যেতিয়া এই AGP গভৰ্ণমেণ্ট আছিলে, তেতিয়া এটা এডভাৰটাইজ দিছিলে, যিটো এডভাৰটাইজ আছিল মেট্ৰিকুলেট প্লাছ যিটো মানে হেৰি মাৰ্ক 40%, 40% যেতিয়া দিলে

0: এতিয়া আমি বা আমাক আমাৰ যিটো নম্বৰৰ তালিকা সেই তালিকাৰ পৰা আমাক বাদ দিব নোৱাৰে। এতিয়া বাদ দিব নোৱাৰিলে তথাপিও বহুত চাকৰি ক্ষেত্ৰত যিহেতু এম এল এৰ হাত আছিল, এম এল এ আছিল আমাৰ শ্ৰদ্ধাৰ কমলা কলিতা দেৱ, গতিকে তেখেতৰ লগত লাগি চিটি শেষত গৈ 1988ত শেষ আগষ্ট 27 আগষ্টত মই নিযুক্তি পত্ৰ পাই তাতেই বামণিগাঁও অঞ্চলৰ মিলাঘাট প্ৰাথমিক বিদ্যালয়ত ভৰ্তি মানে হেৰি জইন কৰোঁ, ভৰ্তি হওঁ।
1: সেইখন আপোনাৰ চৰকাৰী স্কুল আছিল?
0: চৰকাৰী।
1: আপুনি যেতিয়া জইন কৰিছিল?
0: মই জইন কৰোঁতে সেইখন চৰকাৰী হৈছে, 83ত। হয়, মই গ'লোঁ 88ত। যিজন মানে হেৰি আছিল তাৰে যিজন ফেঞ্চাৰৰ পৰা প্ৰতিষ্ঠা কৰাজনৰ নাম আছিল আমাৰ কমলাকান্ত ৰাভা, তেখেত ঢুকাইছে।
1: আপুনি যেতিয়া শিক্ষক হিচাপে তাত জইন কৰিলে,
0: হয়,
1: তেতিয়া কিমানজন শিক্ষক আছিলে স্কুলখনত?
0: এই কথাবিলাক কোৱাটো অনুচিতে হয়।

0: আঠাশীত
1: আঠাইশ চনত
0: যিজন মানে হেৰি আছিল তাৰে যিজন ফেঞ্চাৰৰ পৰা প্ৰতিষ্ঠা কৰাজনৰ নাম আছিল আমাৰ কমলাকান্ত ৰাভা, তেখেত ঢুকাইছে।
1: আপুনি যেতিয়া শিক্ষক হিচাপে তাত জইন কৰিলে,
0: হয়,
1: তেতিয়া কিমানজন শিক্ষক আছিল স্কুলখনত?
0: এই কথাবিলাক কোৱাটো অনুচিতে হয়। মই গ'লোঁ 1988ত, 1996ত যিজন তেখেতে প্ৰতিষ্ঠাপক শিক্ষক, তেখেত তাৰ পৰা গুচি গ'ল নিজৰ অলপ ওচৰৰ এখন স্কুললৈ। 1996ৰ পৰা মই অকলে থাকিলোঁ। 1997ত এজনে গ'ল, যোৱাৰ পিছত তেখেতকো 2004ত লৈ গ'ল। 2004ৰ পৰা মই একেৰাহে প্ৰায় 2010 মানলৈকে নেকি, যেতিয়া এই টেটৰ শিক্ষক দিয়া নাছিল, তেতিয়া 2010 মানলৈকে মোৰ সেইখিনি গোটেই মনত নাই। তেতিয়ালৈকে মই অকলে, তাৰমানে আমি যিটো পৰিস্থিতিৰ পৰা গৈছোঁ, যাই যে আমি শিক্ষক হৈছোঁ, একে পৰিস্থিতিতে আমি ছাত্ৰ ছাত্ৰীৰ লগত কটাবলগীয়া হৈছে। আৰু ছাত্ৰ ছাত্ৰীবিলাকক আমি কি দিছোঁ সেইটো একমাত্ৰ ওপৰত থকাজনে জানে। কাৰণ এজন শিক্ষক 60-65লৈকে আছিল ছাত্ৰ ছাত্ৰী, এতিয়া মই গম পাওঁ মাত্ৰ 22জন ছাত্ৰ ছাত্ৰী সেইখন স্কুলত। কিন্তু মই যেতিয়া থাকোঁ তেতিয়া 65 আপ, 65 য'ত ষ্টুডেণ্ট তাত এজন শিক্ষক, সকলোৱে অনুভৱ কৰক তাত শিক্ষাদান কৰাটো কিমান ভাল হ'ব।
1: আপুনি
0: যিজনে শিক্ষক নহওক কিয়, জনাখিনিকো ছাত্ৰ ছাত্ৰীক দিব কোনো শিক্ষকে নোৱাৰে। তাতে হুলস্থুলৰ পৰিৱেশ এটাতো আছে।
1: প্ৰাথমিক বিদ্যালয় মানে আপোনাৰ
0: পাঁচটা শ্ৰেণী
1: আছে, গতিকে নিশ্চয় এটা কঠিন আপোনাৰ এটা প্ৰত্যাহ্বান আছিলে। কিন্তু আপুনি
0: সেইটো
1: তাৰ চাকৰি সমাপ্ত কৰি সুন্দৰভাৱে অৱসৰ গ্ৰহণ কৰিছে। তাৰ পাছত আপুনি শিক্ষক পালে, সহায় পালে, যেতিয়া টেটৰ শিক্ষকসকল আহিলে,
0: পৰীক্ষাত
1: উত্তীৰ্ণ হৈ যিসকল আহিলে,
0: হয়, এজনে পাইছিলোঁ,
1: হয়,
0: মই তেখেতকে মই অহাৰ পিছত তেখেতকে দায়িত্বভাৰ দি মই আহিলোঁ, যিহেতু মোৰ কৰ্মজীৱন শেষেই হ'ল। কিন্তু তাৰপিছত মোটামুটি বোধহয় এবছৰমান পিছত ওচৰা ওচৰিকৈ টেট শিক্ষয়িত্ৰী সেইখন স্কুলত একেৰাহে 3জন ভৰ্তি হৈছিল, 3-1-4জন হৈছিল। এতিয়া গৈ এতিয়া মাত্ৰ 2জনী
1: শিক্ষয়িত্ৰী
0: আছে, মই সেইখিনিলৈকে জানোঁ। আৰু এইকাৰণেই জানিবলগীয়া হৈছে, 15-16 তাৰিখ সেইখন স্কুলত ৰূপালী জয়ন্তী দিছে, আৰু ৰূপালী জয়ন্তীত তাৰে যিখিনি উদ্যোক্তাখিনি মোৰ লগত সঘনে যোগাযোগ ৰাখি আছে। গতিকে যোগাযোগ সঘনে ৰাখিবলগীয়া হৈছে কিয়, কাৰণ মোৰ আগৰজনো নাই, যিজন আছিল প্ৰতিষ্ঠাপক তেখেতো নাই, আৰু মই 2 নম্বৰ 3 নম্বৰত যিজন গৈছিল তেখেতো ঢুকাইছে, তেখেতৰ ৰিটায়াৰ আছিল 23ত, কিন্তু ঢুকাইছে 17তে। গতিকে তাৰ যিখিনি তথ্য লাগে স্কুলখনৰ কিবা কিবি সৰু সৰা তথ্য যদি হেৰিয়ে বিচাৰে, উদ্যোক্তা সমিতিয়ে বিচাৰে, মোক বাদে তাৰমানে বিকল্প একো নাই। সেইকাৰণে মোৰ লগত সঘন যোগাযোগ হৈ আছে।
1: নিশ্চয় এটা মানে সুখবৰ আপোনাৰ কাৰণেও।
0: হয় হয়,
1: ধৰক গৈ এই অনুষ্ঠানত ভাগ ল'ব পাৰিব,
0: ভাগ ল'ব লাগিব, কাৰণ এটা দায়িত্ব দিছে।
1: নিশ্চয় নিশ্চয়, ধৰক এতিয়াও সেই কথাই মই আহিছোঁ, আপুনি বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি আছে, এনেদৰে এই অঞ্চলটোতো আপুনি আছে, এজন আগ্ৰণুৱা এই সমাজৰ, আৰু সেই স্কুলৰ কামতো এতিয়াও আপুনি অৱসৰ যদিও গ্ৰহণ কৰিছে, আপুনি দায়িত্বভাৰ লৈয়ে আছে, কাম কৰি আছে, অন্যান্য কাম হয়, লগত আপুনি ঘৰখনো সুন্দৰ কৈছে। আমাৰ এয়া সৌভাগ্য হয় যে আপোনাৰ ঘৰত গৈছোঁ, আপোনাৰ ঘৰখন দেখিছোঁ, আজি আপোনাৰ ঘৰলৈ আহিছোঁ। আমি আজি বাহিৰতে কথা বতৰা পাতিছোঁ, অকণমান হয়তো আমাৰ শব্দ আহি আছে চাৰিওফালৰ পৰা, কিয়নো আমি এইটো বাহিৰত বাণীবন্ধন কৰিছোঁ, আমাৰ শ্ৰোতাৰকেইটাতে জনাইছোঁ, এই অঞ্চল অতিকৈ সুন্দৰ অঞ্চল, সেই অঞ্চললৈ আমি আহিছোঁ, আহি ভাল লাগিছে আমাৰ। এতিয়া ধৰক আপোনাৰ বাৰীখনৰ কথা আপুনি ক'লে ইতিমধ্যে, তামোল বেছি আপুনি বছৰত 3 লাখত অধিক পইচা আপুনি উপাৰ্জন কৰে, এটা ভাল খবৰ সকলোৰে বাবে, এটা প্ৰেৰণাৰ খবৰ। এই কথাখিনি কওকচোন, আপুনি অৱসৰ গ্ৰহণ কৰাৰ পাছতো এই যে সক্ৰিয়ভাৱে আপুনি কাম কৰি আছে, এজন খেতিয়ক হিচাপে বুলি ক'লোঁ, এগৰাকী আপুনি প্ৰগতিশীল খেতিয়ক এতিয়া বৰ্তমান সময়ত, আৰু কি কি কৰে আপুনি কৈছে বাগানত?
0: বাগানত কৰিবলগীয়াটো বহুত আছে,
1: হয়,
0: এতিয়া কৰিব নোৱাৰি এইকাৰণে, আপোনাৰ যিটো বান্দৰ,
1: হয়,
0: বান্দৰৰ যিটো উৎপাত, আপুনি

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত

0: বিশ্ব শৰ্মাই কালি নাজিৰা, মাহমৰা আৰু সোণাৰী সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ চন্তক, নেপালীখুটি আৰু সুন্দৰপুখুৰী অঞ্চলৰ লগতে মাহমৰাৰ চুমনিগাঁও আৰু সোণাৰীৰ 8 নম্বৰ ৱাৰ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে 9 আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ ক্ষয়ক্ষতিৰ জৰীপ চলাব। তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই জিলাসমূহৰ লোকসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক অহা যোৱা কৰা যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক বতৰ বিজ্ঞানৰ জাননীৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা কৰিবলৈ আৰু পৰাপক্ষত বৰষুণৰ সময়ছোৱাত যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। একেদৰে নিম্ন অঞ্চল আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনত কালি 2026-27 বিত্তীয় বৰ্ষৰ বাবে 1006 কোটি টকাৰ বাজেট আৰু 600 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ পৰিষদৰ অন্তৰ্নিহিত বিষয়ৰ বাজেট দাখিল কৰা হয়। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে এই বাজেট দাখিল কৰে। বাজেট দাখিল কৰি ডঃ ৰংহাঙে যুৱচামক ফুটবল খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এখন ফুটবল একাডেমীৰ নামত 1 কোটি টকা, কাৰ্বি কালচাৰেল ছচাইটিৰ বাবে 1 কোটি টকা আৰু কাৰ্বি সাহিত্য সভাৰ বাবে 1 কোটি টকা ধাৰ্য কৰাৰ কথা উল্লেখ কৰে। বাজেটত কাৰিকৰী শিক্ষা অধ্যয়ন কৰি থকা জনজাতীয় শিক্ষাৰ্থীৰ বাবে 5 কোটি টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ডিফুৰ ছেশ্যন হলত কালিৰে পৰা অনুষ্ঠিত দুদিনীয়া বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। বিশ্বনাথ জিলা প্ৰশাসনে কালি বিশ্বনাথ চাৰিআলি কল্যাণপুৰত থকা বৰ্জিত সামগ্ৰী প্ৰসংস্কৰণ গোট সিল কৰে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে তদন্ত চলাই আৱাসিক এলেকাত প্ৰয়োজনীয় অনুমতি নোহোৱাকৈ হাইড্ৰলিক প্ৰেছাৰ ব্যৱহাৰ কৰি বৰ্জিত সামগ্ৰী প্ৰসংস্কৰণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰে। জিলা দণ্ডাধীশৰ উপস্থিতিত চলোৱা এই অভিযানত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা, অগ্নি নিৰ্বাপক বিভাগৰ অনুমতি নোহোৱাকৈ উদ্যোগ চলোৱাৰ বাবে দণ্ডাধীশে হাইড্ৰলিক প্ৰেছাৰ মেচিন জব্দ কৰি আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। তদুপৰি সকলো বৈধ নথি পত্ৰ দাখিল নকৰা পৰ্যন্ত গোটটোত বৰ্জিত সামগ্ৰী সংগ্ৰহ, প্ৰসংস্কৰণ আৰু ব্যৱসায়িক কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, পম্পা চন্দ, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত বিশ্বদীপ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব অস্মিতা ভাগৱতীয়ে।
2: পৰাগমালা

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কিশোৰ কুমাৰ আৰু তৰালী শৰ্মা বিশেষ সুৰীয়া যাত্ৰা শীৰ্ষক এটি অনুষ্ঠান।
1: সংগীত আৰু অভিনয়ৰ অমৰ যাদুঘৰ, সমৃদ্ধিৰ বাটকটীয়া তেওঁ, নৱতম সৃষ্টিৰ সুৰীয়া যাত্ৰা তেওঁ, তেওঁ বৈভৱ ভাৰতীয় সংগীতৰ চলচ্চিত্ৰৰ। ভাৰতীয় চলচ্চিত্ৰ জগতত যিসকল শিল্পীয়ে যুগ যুগ ধৰি দৰ্শকৰ মনত ৰাজত্ব কৰি আছে, তেওঁলোকৰ ভিতৰত অন্যতম কিশোৰ কুমাৰ।

চন 1929 4 আগষ্ট মধ্যপ্ৰদেশৰ খণ্ডৱাত জন্মগ্ৰহণ কৰে এই কিংবদন্তী যাৰ নাম কিশোৰ কুমাৰ। পিতৃ কুঞ্জলাল গাংগুলীৰ আছিল তিনি সন্তান, অশোক কুমাৰ, অনুপ কুমাৰ আৰু কিশোৰ কুমাৰ। অশোক কুমাৰ অনুপ কুমাৰ দুয়োৱে আছিল বলিউডৰ নামজ্বলা অভিনেতা। সেই পদাংক অনুকৰণ কৰিয়ে প্ৰথমে মুম্বাইলৈ আহি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে কিশোৰ কুমাৰে, আৰু তাৰ পাছৰ পৰা উভতি চাবলগীয়া যেন হোৱা নাই এই বিশাল সত্তাৰ।

0: সময় তেতিয়া স্বাধীনতাৰ মাত্ৰ পূৰ্বৰ চন 1946। চিকৰি ছবিৰে তেওঁৰ অভিনয়ৰ জীৱন আৰম্ভ কৰে। কিমান ব্যংগছবিত তেওঁৰ অভিনয়, যি অভিনয়ে আজিও আলোড়িত কৰে প্ৰতিগৰাকী দৰ্শকক। বাপ ৰে বাপ, চলতি কা নাম গাড়ী, হাফ টিকট, পৰোশন, এই ছবিবোৰ তেওঁ যেন হাস্য ব্যংগাত্মক ৰসৰ অনুপম উৎস। এই ছবিবোৰত তেখেতৰ অভিনয় আজিও মনত ৰাখিছে, আজিও হৃদয়ে হৃদয়ে ৰাখিছে প্ৰতিগৰাকী দৰ্শকে।
1: বাজু।

অভিব্যক্তি, শাৰীৰিক অভিনয়, সংলাপ, এইসমূহ উপমালৈ দৰ্শকক মনোৰঞ্জন প্ৰদানৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল কিশোৰ কুমাৰে। পিছলৈ দূৰ গগন কি চাওমেজ ছবিখন তেওঁ নিজেই পৰিচালনা কৰি সেই সময়ত শ্ৰেষ্ঠ কলাছবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু অভিনয় আছিল তেওঁৰ মাত্ৰ আৰম্ভণিহে। তেওঁ প্ৰকৃত প্ৰেম আছিল সংগীতত। সংগীতৰ সৈতে যেন তেওঁৰ গঢ়ি উঠিছিল এক অনুপম সম্বন্ধ। কে এল চাইগালৰ অনুৰাগী কিশোৰ কুমাৰে চাইগালক অনুকৰণ কৰি তেওঁ গাইছিল ইটোৰ পাছত সিটোকৈ গীত, কিন্তু তাতেই যেন তেওঁ সীমাবদ্ধ হোৱা নাছিল। কিছু মৌলিকতা, কিছু নিজস্ব শৈলী ঢালি তেওঁ সৃষ্টি কৰিলে সংগীতৰ এটা নতুন ধাৰা। এনে বহু গীত আছে যিয়ে আজিও ঢালি দিয়ে সেই ৰোমান্টিকতা। এনে বহু গীত আছে যিয়ে আজিও বোৱাই আনে চকুলো। এনে বহু গীত আছে যিয়ে উৎসাহী কৰে আমাক

পাশ্চাত্য সংগীতক অনুকরণ কৰি ভাৰতীয় সংগীতত ইয়োদিলিং কৰা তেওঁৱেই আছিল প্ৰথম যি সাহস কৰিছিল সংগীতৰ সৈতে, যি যাত্ৰা কৰিছিল সংগীতৰ সৈতে। ৰাজেশ খান্না, অমিতাভ বচ্চন, দেৱ আনন্দ, ধৰ্মেন্দ্ৰ আদি নায়কৰ বাবে প্লেবেক গাই বহুতক ছুপাৰষ্টাৰ কৰাৰ আঁৰৰ ব্যক্তিজন আছিল কিশোৰ কুমাৰ। এই প্ৰশস্তি যেন থমকি ৰোৱা নাছিল। আঠবাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ সন্মান পাই তেওঁ স্থাপন কৰিলে নতুন অভিলেখ। আৱেগিক কিশোৰ কুমাৰৰ জীৱনকাল পৰিপূৰ্ণ বহু আমোদজনক কাহিনীৰে। কিশোৰ কুমাৰ য'তেই থাকে ত'তেই বৈ যায় এখন ৰসৰ সাগৰ। কিশোৰ কুমাৰ য'তেই থাকে ত'ত বৈ থাকে এখন আৱেগৰ নদী। কেতিয়াবা ষ্টুডিঅ'ত গান ৰেকৰ্ড কৰোঁতে হঠাৎ তেওঁ হাঁহিছিল, কেতিয়াবা কান্দিছিল, কেতিয়াবা মাইকৰ পৰা আঁতৰি তেওঁ গান গাইছিল। ভাৱে দোলা দি থকা এই খেয়ালি মনটোত চলি থাকে সৃষ্টিৰ এটা আন্দোলন। সেই আন্দোলন কণ্ঠৰে বিয়পে বিপ্লৱ হৈ, যি স্পৰ্শ কৰে শ্ৰোতাৰ হৃদয়। সুৰকাৰে দিয়া নিৰ্দেশনাত তেওঁ সীমাবদ্ধ নাছিল। তেওঁ মৌলিকতা, তেওঁৰ নিজস্বতা প্ৰদৰ্শন কৰিছিল প্ৰতিটো গীতত। সেইবাবে যেন প্ৰতিটো গান জীৱন্ত হৈ উঠে।

আছিল কিশোর কুমার। এদিন কথায় কথায় তেওঁই কৈছিল, নিয়ম ভাঙিলেও কলা জীয়াই থাকে। তেওঁ যে প্ৰমাণ কৰিলে, প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰম থাকিলে এজন সাধাৰণ ল'ৰাও হ'ব পাৰে

0: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে প্ৰেৰণ কৰা আকাশী তৰাৰ কথাৰে শীৰ্ষক চিনেমাখনৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ অৱস্থাত সকলোকে এক মুহূৰ্তৰ বাবে স্থবিৰ কৰি দিছিল সেই নাৰীকণ্ঠই।
1: ঈশ্বৰক পূজা কৰাৰ দৰে সংগীতো এক পূজ্য সাধনা। এই পূজাৰ বেদীত এয়া এক অনুষ্ঠুপ নৈবদ্য।
2: সংখ্যাৰ লেখেৰে সেই কণ্ঠৰ বয়স তেতিয়া ৰূপালী জয়ন্তী গৰকা, কিন্তু নিৰ্মল অথচ বুকুত দকৈ শিপাই যোৱা সেই কথা প্ৰবহমান হ'ল প্ৰতি অসমীয়াৰ অন্তৰে অন্তৰে। চাৰি আগষ্ট 1975 চন, মহাপুৰুষৰ আশীষ নিৰ্মালীৰে ধন্য সুন্দৰী দিয়া সত্ৰৰ কলা কাননত ফুৰি উঠিল এপাহী পাৰিজাত। নিজ গুণে মহিয়ান পিতৃয়ে নাম থলে তৰালী, তৰালী শৰ্মা। বৰপেটাৰ

0: মহিরুহ পিতৃৰ পৰিশীলিত পৰিচৰ্যা, মাতৃ সংগীত শিল্পী ৰেণু মিশ্ৰৰ উমাল লালনত অসমে পালে শতিকালৈ ৰৈ যোৱা এটি নজহা নপমা মাত।
1: লোকসংগীত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি থকা অপৰিসীম অনুৰাগৰ সমান্তৰালকৈ বিশ্ব সংগীতৰ প্ৰতি থকা ধাউতিয়ে তৰালী শৰ্মাক আপোনা আপুনি শিকাই গ'ল সংগীতৰ স্বৰ্গম।

0: কলেজীয়া জীৱনত পিতৃবাক্য মানি মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতা এৰি আধাতে গুচি অহা ছোৱালীজনী এদিন জিলিকি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। দ্বিতীয়গৰাকী অসমীয়া কণ্ঠশিল্পী হিচাপে জিনিলে নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা।
1: পিতৃ প্ৰভাত শৰ্মাই ক'লে, মাজনীয়ে বঁটাটো ইমান সৰুতেই পাব নালাগিছিল, অহংকাৰ হলে সকলো ধ্বংস হৈ যাব। কিন্তু আভূষণত এচিকুটো অহংকাৰৰ লেখ নেৰাখি তৰালী শৰ্মাই গাই গ'ল এটাৰ পাছত আন এটা গান।
2: ৰাষ্ট্ৰীয় বঁটা বিজয়ৰ পাছতো বিহুগীতৰ এলবামৰ বৃন্দকণ্ঠ হবলৈ নাছিল কোনো কুণ্ঠিত ভাৱ।
0: কেৱল গানেই গালেনে?
2: নীৰৱে লিখি গ'ল এটাৰ পাছত আন এটা মানুহৰ বাবে গান।
0: 2004 চুনামিত দিশহাৰা মানুহৰ বাবে দূৰদৰ্শনৰ অনুৰোধত লিখিলে পোহৰমুখী এটা গান।

এই মুকলি গীতটির নামেরেই মুক্তি পোৱা তৰালি শৰ্মাৰ প্ৰথম একক এলবামত সন্নিবিষ্ট গীতিকাৰ গৌতম শৰ্মাৰ কথা আৰু তৰালি শৰ্মাৰ সুৰেৰে অনুৰাগ তোমাৰ বাবে গীতটিয়ে ঘৰ সাজিলে শ্ৰোতাৰ অন্তৰে অন্তৰে।

0: বৰগীতৰ পৰা আৰম্ভ কৰি পাশ্চাত্য সংগীতলৈকে সকলোৰে সমাহাৰেৰে সমাহিত তৰালী শৰ্মা অসমৰ সংগীত ক্ষেত্ৰত বলিষ্ঠ এগৰাকী সংগীত পৰিচালক হিচাপেও দীপ্তমান।
1: বহুকেইখন অসমীয়া চিনেমাত দৰদী কথা কণ্ঠসুৰেৰে চাপ বহুৱালে শ্ৰোতাৰ মনত।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত, মুখ্যমন্ত্ৰীৰ আজি শিৱসাগৰত বানপীড়িতৰ সৈতে মত বিনিময়, বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি অসম আগমন, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণৰ ফলত অসমৰ বিভিন্ন জিলা প্ৰভাৱিত হোৱাৰ আশংকা আৰু কোৰিয়া মাষ্টাৰ্ছত ভাৰতৰ বেডমিণ্টন খেলুৱৈসকলৰ আজি অভিযান আৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 জন লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি

ধবংসগ্ৰস্ত হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰ জিলাত আশ্ৰয় শিবিৰত থকা বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিব। মুখ্যমন্ত্ৰী ৰাজীৱ গান্ধী ইনষ্টিটিউট অব পেট্ৰলিয়াম টেকনলজি প্ৰতিষ্ঠানত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি থকা 1400গৰাকী বানপীড়িত লোকৰ সমস্যাৰ বুজ ল'ব। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি অসমলৈ আহিব। আজি বিয়লি 2:30 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ'ব। শ্ৰীনাড্ডাই আজি নিশা ডিব্ৰুগড়তে কটাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে। ছিকিমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে চলিত বৰ্ষৰ মাৰ্চ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে এই ধন ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পসমূহৰ অধীনত বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নলা নৰ্দমা আদিৰ নিৰ্মাণ কাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে উত্তৰ পূৰ্বাঞ্চলৰ বান নিয়ন্ত্ৰণৰ বাবে 52খন মাষ্টাৰ প্লেন প্ৰস্তুত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। আন দীৰ্ঘম্যাদী বান নিয়ন্ত্ৰণ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে জলশক্তি মন্ত্ৰালয়ে 2025 চনৰ আগষ্টত বানপ্ৰৱণ অঞ্চলসমূহৰ বৈজ্ঞানিক মূল্যায়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ফ্লাড প্লেইন জনিং সন্দৰ্ভত কাৰিকৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে। সংসদ ভৱনত আজি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ সংসদীয় দলৰ সাপ্তাহিক কৌশলগত বৈঠক মংগল মিলন অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অন্যান্য নেতাসকল উপস্থিত থাকে। এই বৈঠক সংসদৰ অধিৱেশন চলি থকাৰ কালচোৱাত প্ৰতি মঙলবাৰে অনুষ্ঠিত হয়। ইয়াত মৰ্চাৰ সকলো অংশীদাৰ দলৰ সদস্যই সংসদত একগোট হৈ মাত মতাৰ লক্ষ্যৰ কৌশল ৰচনা কৰা হয়। ইয়াৰ পূৰ্বে 28 জুলাইত মংগল মিলন অনুষ্ঠিত হৈছিল। বৈঠকত তৃণমূল কংগ্ৰেছৰ পৰা আঁতৰি আহি নেচনেলিষ্ট চিটিজেন পাৰ্টি অব ইণ্ডিয়া NCPI নামৰ দল গঠনেৰে NDAক সমৰ্থন কৰা সাংসদসকলো উপস্থিত আছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত পানী জমা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই জিলাসমূহৰ লোকসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক অহা যোৱা কৰা যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক বতৰ বিজ্ঞানৰ জাননীৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা কৰিবলৈ আৰু পৰাপক্ষত বৰষুণৰ সময়ছোৱাত যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। একেদৰে নিম্ন অঞ্চল আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লোকপিয়ল 2027ৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ জনসাধাৰণক এই কাৰ্যসূচীত অংশ লৈ স্বগণনা সম্পন্ন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে কালি অনলাইনযোগে তথ্য পূৰণ কৰি স্বগণনা প্ৰক্ৰিয়া সম্পন্ন কৰে। শ্ৰীমিশ্ৰই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্বগণনা সুবিধাৰ সদ্ব্যৱহাৰ কৰি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ ল'বলৈ জনসাধাৰণক আহ্বান জনায়। যোৰহাট জিলাত এই স্বগণনাৰ বাবে জিলা প্ৰশাসনৰ লোকপিয়ল শাখাৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ব্যাপক প্ৰচাৰ চলাইছে। ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ নিজৰ বাসগৃহৰ পৰাই অনলাইন মঞ্চত নিৰ্ভুলভাৱে তথ্য দাখিল কৰিব পাৰে তাৰ বাবে সচেতনতাৰ সৃষ্টি কৰা হৈছে। জিলাখনৰ মেলেং বজাৰ, লিচুবাৰী বজাৰ, চীনামৰা বজাৰ, তিয়ক হাস্পতাল পথ, জগদুৱাৰ তিনিআলি, বামুণপুখুৰীকে ধৰি কেইবাটাও অঞ্চলৰ ৰাজহুৱা স্থান আৰু চাহ বাগিচাত এই প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

পাটন স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনত কালি 2026-27 বিত্তীয় বৰ্ষৰ বাবে 1,006 কোটি টকাৰ বাজেট আৰু 600 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ পৰিষদৰ অন্তৰ্নিহিত বিষয়ৰ বাজেট দাখিল কৰা হয়। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে এই বাজেট দাখিল কৰে। বাজেট দাখিল কৰি ডঃ ৰংহাঙে যুৱচামক ফুটবল খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এখন ফুটবল একাডেমীৰ নামত 1 কোটি টকা, কাৰ্বি কালচাৰেল ছচাইটিৰ বাবে 1 কোটি টকা আৰু কাৰ্বি সাহিত্য সভাৰ বাবে 1 কোটি টকা ধাৰ্য কৰাৰ কথা উল্লেখ কৰে। বাজেটত কাৰিকৰী শিক্ষা অধ্যয়ন কৰি থকা জনজাতীয় শিক্ষাৰ্থীৰ বাবে 5 কোটি টকা ধাৰ্য কৰা হৈছে। ডিফুৰ ছেছন হলত কালিৰে পৰা অনুষ্ঠিত দুদিনীয়া বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। বিশ্বনাথ জিলা প্ৰশাসনে কালি বিশ্বনাথ চাৰিআলিৰ কল্যাণপুৰত থকা এটা বৰ্জিত সামগ্ৰী প্ৰসংস্কৰণ গোট চিল কৰে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে তদন্ত চলাই আৱাসিক এলেকাত প্ৰয়োজনীয় অনুমতি নোহোৱাকৈ হাইড্ৰলিক প্ৰেছাৰ ব্যৱহাৰ কৰি বৰ্জিত সামগ্ৰী প্ৰসংস্কৰণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰে। জিলা দণ্ডাধীশৰ উপস্থিতিত চলোৱা এই অভিযানত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা, অগ্নি নিৰ্বাপক বিভাগৰ অনুমতি নোহোৱাকৈ উদ্যোগ চলোৱাৰ বাবে দণ্ডাধীশে হাইড্ৰলিক প্ৰেছাৰ মেচিন জব্দ কৰি আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। তদুপৰি সকলো বৈধ নথিপত্ৰ দাখিল নকৰা পৰ্যন্ত গোটটোত বৰ্জিত সামগ্ৰী সংগ্ৰহ, প্ৰসংস্কৰণ আৰু ব্যৱসায়িক কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হয়। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ ICCRৰ পৃষ্ঠপোষকতাত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ অংশ হিচাপে কালি ICCRৰ ক্ষেত্ৰ সঞ্চালক এম মনীষ সিঙে ডিব্ৰুগড় বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। তেওঁ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীসিঙে ভিছাৰ ম্যাদ বৃদ্ধি, গৱেষণাৰ পুঁজি, ভ্ৰমণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়কে ধৰি শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে। ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাকো সাক্ষাৎ কৰে আৰু অহা 11 নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস উপলক্ষে বিশ্ববিদ্যালয়খনত আয়োজিত অনুষ্ঠান সন্দৰ্ভত আলোচনা কৰে। দক্ষিণ কোৰিয়াৰ আছানত আজি BWF ছুপাৰ 300 প্ৰতিযোগিতা কোৰিয়া মাষ্টাৰ্ছত ভাৰতৰ বেডমিণ্টন খেলুৱৈসকলে অভিযান আৰম্ভ কৰিব। যোৱা দেওবাৰে টাইপেই অ'পেনত BWF ৱৰ্ল্ড টুৰত খিতাপ জয় কৰা 17 বছৰীয়া তন্ভি শৰ্মাই ভাৰতৰ মহিলা ছিংগলছৰ দলটোক নেতৃত্ব দিব। মহিলাৰ ছিংগলছত মালবিকা বাঞ্চৰ, অনমোল খৰ্ব, ঈশাৰাণী বৰুৱা, আকৰ্ষি কাশ্যপ, অস্মিতা চলিহা, তানিয়া হেমনাথ, মানসী সিং, ৰস্মিতা শ্ৰী সন্তোষ ৰামৰাজ আৰু শ্ৰী য়ানচি বালিছেট্টিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ ছিংগলছত অন্তৰ্ভুক্ত হোৱা খেলুৱৈসকল হৈছে কিৰণ জৰ্জ, মিথুন মঞ্জুনাথ, থাৰুণ মান্নেপলি, ৰৌনক চৌহান, সনিত দয়ানন্দ আৰু শ্ৰীকান্ত। একেদৰে মহিলাৰ ডাবলছত পিয়া কঞ্জেংবাম আৰু শ্ৰুতি মিশ্ৰৰ লগতে সোণালী সিং আৰু ঋত্বিকা ঠাকুৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত কৃষ্ণপ্ৰসাদ গৰাগা আৰু পৃথি কৃষ্ণমূৰ্তি ৰয়, ভাৰ্গৱ ৰাম আৰেগেলা আৰু বিশ্ব তেজ গব্ৰু আৰু অশ্বতাদিত্য ৰাও দুব্বা ভাৰাপু আৰু পৌছনা অৰ্জুন ৰেড্ডি অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। মুখ্যমন্ত্ৰীৰ আজি শিৱসাগৰত বানপীড়িতৰ সৈতে মত বিনিময়। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি অসম আগমন আৰু কোৰিয়া মাষ্টাৰ্ছত ভাৰতৰ বেডমিণ্টন খেলুৱৈসকলৰ আজি অভিযান আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত শুনিবলৈ পাব।

0: গলিয়ে গলিয়ে কণ্ঠ শুনা যা, প্রতিটো ঘরে নিজ গণনা করা, আমি লিখিম ভবিষ্যতৰ ন অধ্যায়, আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা।

0: তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
1: বাইদেউ নমস্কাৰ।
2: নমস্কাৰ।
1: আপোনাৰ সংগীত যাত্ৰাৰ এয়া চতুৰ্থ খণ্ড।
2: হয়।
1: আজি মই ভূপেন হাজৰিকাৰ বিষয়টো আনিব খুজিছোঁ।
2: হয়।
1: এই যে ভূপেন হাজৰিকাৰ লগত গান গোৱাৰ এই যে আপোনাৰ এই সৌভাগ্য হ'ল আৰু ইমান ধুনীয়াকৈ গালে আৰু সেইটো এটা অজৰ অমৰ, দুইটা গীতে অজৰ অমৰ হৈ থাকিল, এই গোটেই কথাখিনি কেনেকৈ হ'ল কওকচোন।
2: হয়, সেইটো আকৌ সেই মানে আশীৰ্বাদ মোৰ বাবে। তাৰমানে যোৰহাটত এখন অনুষ্ঠান হৈছিল ভূপেন দাৰ গীতৰ লৈ পেলাই, আৰু ভূপেন দাক মাতিছিল সেই অনুষ্ঠানখনত, আৰু সেই অনুষ্ঠানখন আয়োজন কৰিছিলে যোৰহাটৰ বিশিষ্ট সংগীত শিল্পী আছিলে সেই সময়ৰ শ্ৰদ্ধাৰ ৰজনী বৰদলৈ। তেখেতে মোক ক'লে যে এনেকুৱা ফাংচন এখন পাতিছোঁ, গতিকে তুমি এটা গান ভূপেন দাৰ

0: অনুষ্ঠান হৈছিল ভূপেন্দাৰ গীতৰ লৈ পেলাই, আৰু ভূপেন্দাক মাতিছিল সেই অনুষ্ঠানখনত। আৰু সেই অনুষ্ঠানখন আয়োজন কৰিছিলে যোৰহাটৰ বিশিষ্ট সংগীত শিল্পী আছিলে সেই সময়ৰ শ্ৰদ্ধাৰ ৰজনী বৰদলৈ। তেখেতে মোক ক'লে যে এনেকুৱা ফাংচন এখন পাতিছোঁ, গতিকে তুমি এটা গান ভূপেন্দাৰ ৰচনা কৰা গাব লাগে। এতিয়া মোৰ ভাগত পৰিছিল জোনা কৰে ৰাতি গোৱাৰ, জোনা কৰে ৰাতি অসমীৰে মাতি, সেই গীতটো সেইমতে মই শিকিলোঁ, তাত অনুষ্ঠানত পৰিৱেশন কৰিলোঁ, তাতে ভূপেন্দা আহিছিল আৰু পৰিচয় হ'লোঁ। আৰু ভূপেন্দা খুব ভাল পাইছে গীতটি মই গোৱা।
1: এইটো মাজত বাধা দি সুধিছোঁ, এইটো কিমান চনমানৰ কথা হ'ব?
0: এইটো ছিক্সটিজ, লেট ছিক্সটিজ মানৰ এনেকুৱা হ'ব।
1: আপোনাৰ বিয়াৰ আগৰ কথা এইবিলাক?
0: বিয়াৰ আগৰ কথা, মই ভূপেন্দাৰ লগত গাওঁতেও বিয়াৰ আগত, কাৰণ 72ত ৰেকৰ্ডিং হৈছিল, গতিকে ভূপেন্দাৰ লগত পৰিচয় হ'ল। কিন্তু মই যে এইটো আকৌ মই পৃথিৱী ঘূৰণীয়া হেৰি হ'ব, কাৰণ মই সৰুতে দেউতাৰ কাৰণে, দেউতাই কৈছিলে এইবিলাক গীত শিকিব লাগে, কাৰণ আমি তেতিয়া বুজি নাপাওঁ, দেউতাহঁতে ছিলেক্ট কৰি দিছিলে। যেনেকৈ কে এল চাইগলৰ অকণমান তেতিয়া আমি শুনি ভাল পোৱা নাছিলোঁ, ডি ভি পালস্কৰৰ, এনেকৈ আৰু বহুতৰ কিছুখিনি শিকিছিলোঁ, বেংগলী গীতো তাত আছিলে, সেইকাৰণে ভূপেন্দাৰ গীতো শিকিছিলোঁ। আৰু গতিকে মই ভূপেন্দাক লগ পাই তেতিয়াতো ভয় কৰিছোঁ, নতুন মইতো তেতিয়া বহুত হেৰি আৰু আৰম্ভণি মোৰ। গীতটো গোৱাৰ পিছত ভাল পাইছে ভূপেন্দাই, ময়ো আমি যেনেকৈ আদৰ্শ লৈছোঁ দেউতাহঁতৰ পৰা, তেনেকৈ ভালকৈ প্ৰণাম সম্বৰ্ধনা জনাই ক'লোঁ, দেউতাৰ কথা মই ক'লোঁ। দেউতাই তেতিয়া হাৰ্টৰ অসুখ আছিলে, মোৰ দেউতাৰ যোৰহাটত আছিলে, তেতিয়া মই ক'লোঁ যে আপোনাৰ গীত দেউতাই অসম্ভৱ ভাল পায়, আৰু গোটেই পৃথিৱীখন এফালে হ'লেও মানে দেউতা মানে আপোনাৰ ফালে ইমান ভাল পায়। তেতিয়া তেওঁ ক'লে যে ক'ত থাকা তুমি, এনেকৈ মই ক'লোঁ। তাৰপিছত তেওঁৰ ওচৰত আৰু এজন ল'ৰা আছিলে, তুমি লৈ লোৱা এড্ৰেছটো, মই তেখেতৰ ওচৰত যাম। মই ক'লোঁ যে দেউতা আহিব নোৱাৰে কোনো অনুষ্ঠানত, মানে কিন্তু খুব ভাল পায় আপোনাৰ গীত, বলিয়াৰ দৰে ভাল পায়। সেই তেতিয়া ভূপেন্দা আমাৰ ঘৰলৈ গৈছিল, ঘৰৰ বৰ্ণনা দিয়াৰ পিছত, আৰু মোৰ দেউতাই গেটলৈ গৈ পেলাই বাগিচাৰে এপাহ ৰঙা গোলাপ ছিঙি পেলাই ভূপেন্দাক আদৰ কৰি আনিছিল ঘৰলৈ। আৰু ভিতৰলৈ আনিও উষ্ণ আদৰণি মৰম শ্ৰদ্ধা পাই ভূপেন্দা অভিভূত হৈছিল, আৰু সেইকাৰণে মোক ভূপেন্দায়ো আগবঢ়াই দিছিল, কাৰণ দেউতাই কৈছিলে, ভূপেন্দাই আগতে ক'লে যে দেউতাক আপোনাৰ গুণী ছোৱালীজনী আগবঢ়াই দিব তাইক। তেতিয়া দেউতাই কৈছিল যে মই আগবঢ়াম কেনেকৈ, এইটো আপোনালোকে আগবঢ়াব লাগিব এই ক্ষেত্ৰত, এনেকৈ পেলাই। আৰু চাৰিটা গীত ভূপেন্দাই দেউতাক শুনাইছিল, দুয়ো ওচৰা ওচৰিকৈ মুখামুখিকৈ বহি লৈছিল, হাৰমনিয়ামটো লৈছিল। আৰু প্ৰথম গীতটো মোৰ মনত আছে কোনটো গাইছিলে, মোৰ লক্ষ্য স্থান হ'ল তেজপুৰ। দেউতা মোৰ জোকাৰি ক'বই নোৱাৰে, একদম ইমান ভাল পাইছে। সেই যে আমাৰ ফেমিলিটো ভূপেন্দাই পাইছিলে, তাৰপিছত ভূপেন্দাই মোক ক'ৰবাত সেইফালে গীত গাবলৈ হ'লেও মোক লগ ধৰি লৈ গৈছিল, জয়ন্ত দা যায় যে কয় যে এনেকৈ অনুষ্ঠান প্ৰগ্ৰাম আছে, তুমি যাব পাৰিবা নেকি, সেইফালে ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ, এনেকুৱা ধৰণৰ সেইফালে হ'লে, গুৱাহাটীৰ ফালে নহয়। গতিকে তেনেকৈ আৰম্ভ হৈছিল। তাৰপিছত সেই যে দেউতাই ক'লে আপুনি তাইক অকণমান আগবঢ়াই দিব, তাৰপিছত যেতিয়া এইচ এম ভি সেই সময়ত আহিছে বুলি গুৱাহাটীলৈ মোক ভূপেন্দাই খবৰ দিছিলে, ক'লে যে তোমাৰ এনেকৈ অডিশ্যন এটা হ'ব। তে মই দাদাহঁতৰ লগত গ'লোঁ, অডিশ্যন দিলোঁ, অডিশ্যনত মই গাইছিলোঁ তোমালৈ মনত পৰে।
1: আৰু তোমালৈ মনত পৰেতো আপুনি আকাশবাণীত প্ৰথম স্পেচিয়েল ৰেকৰ্ডিং আছিল নহয় জানো আপোনাৰ?
0: প্ৰথম স্পেচিয়েল আছিলে, কিন্তু তাৰ আগতে মই যিবিলাক অনুষ্ঠান কৰি ফুৰিছিলোঁ, মই তোমালৈ মনত পৰে কিন্তু অলৰেডি মোক মোৰ পৰিচয় হৈ গৈছিলে, গতিকে সেইটো গানৰ ওপৰত মোৰ কনফিডেঞ্চ বেছি আছিলে। মই এইচ এম ভিটো সেইটো পৰীক্ষাত গালোঁ, তাৰপিছত ভূপেন্দা ক'লে দুটা আমি গান একেলগে কৰিব পাৰিম, তাতে পাছ কৰিলোঁ। আৰু আৰু ভূপেন্দাও ইমান চিম্পল, ডাউন টু আৰ্থ, মানে ভূপেন্দাই কৈছে যে এই গীতটি মই তোমাৰ লগত গাম, তোমালৈ মনত পৰে গীতটি মোৰ খুব ভাল লাগিছে। তেতিয়া মই ক'লোঁ এইটো গীত এনেকৈ নৰুল হকদেৱৰ ৰচনা যোৰহাটৰে, আৰু যোৰহাটৰ জিতু তপন দাদাহঁতে সুৰ কৰিছে, আৰু গতিকে মোৰ পপুলাৰ গান এটা। কিন্তু আমি এইচ এম ভিত এইটো গীত ভূপেন্দাই মোৰ লগত ডুৱেট হিচাপে, আৰু ভূপেন্দাই মোৰ পৰা গীতটি শিকি লৈছিল। এইটো মানে মই সেইটো এটা মোৰ কাৰণে ডাঙৰ শিক্ষা, আৰু এই শিক্ষাটোৱে মোক আকৌ দেউতালৈ

0: জীৱনত পেলাই দিলে মা দেউতালে, কাৰণ কৈছিলে জীৱনত কোনোদিন কিবা পাম বুলি আশা নকৰিবি। এই পাম বুলি আশা নকৰোঁতে নকৰোঁতে মই বহুতখিনি পালোঁ, ভগৱানৰ আশীৰ্বাদ পাইছোঁ, মই সকলোৰে আশীৰ্বাদ পাইছোঁ। গতিকে তেতিয়া ভূপেন্দ্ৰৰ লগত মোৰ সেই গীতটি গোৱা হ'ল, লগতে আৰু এটা গীত তুমি যোন নেশুননে শিখা, ভূপেন্দ্ৰ ৰচনা। আৰু সঁচা কথা ক'বলৈ গ'লে জানানে, মোৰ যোন নেশুননে শিখা গাবলৈ কিন্তু মোৰ খুব লাজ লাগিছিলে, ইমান বেছি ৰোমান্টিক গোৱা নাছিলোঁ, মই গাইছিলোঁ ৰোমান্টিক, কাৰণ সেই সময়ত ৰেডিঅ'ত মানে মই যে তোমালৈ মনত পৰে গাইছিলোঁ, আৰু দুটা তাৰ লগত গীত আছিলে স্পেচিয়েল প্ৰগ্ৰেমৰ, এটা সময়ত মাজতে তিনিটা তিনিটা গীত স্পেচিয়েল প্ৰগ্ৰেম হৈছিলে সুৰ শৰাই বুলি, তাৰ লগত গাইছিলোঁ মন দিলোঁ তোমাক প্ৰাণ দিলোঁ তোমাক মোৰ গানে গানে, এইটো বহুতে শ্ৰোতাসকলে জানে আৰু গানটো। আৰু এই তোমালৈ মনত পৰে মন দিলোঁ তোমাক বহুত পিছত মই হিন্দীলেও কৰিছোঁ দেই, এই পিছত বাৰু ক'ম মই, কিন্তু এই যোনে শুনে শিখা গাওঁতে গাওঁতেও মোৰ লাজ লাগিছিল।
1: এইটো বাণীবন্ধন আপুনি ক'ত কৰিছিল, কলিকতাত কৰিছিল?
0: নহয়, এইটো গুৱাহাটীত,
1: গুৱাহাটীৰ পাণবজাৰৰ যিটো ষ্টুডিঅ',
0: পাণবজাৰত মিষ্টাৰ সুদ বুলি এজন আহিছিলে ডাইৰেক্টৰ তালে, তাৰে আৰু মুখাৰ্জী বুলি এজনে ৰেকৰ্ডিং কৰিছিলে, আৰু তাত ভূপেন্দ্ৰহঁতে মোক নিজৰ ছোৱালীৰ দৰে, কাৰণ মই যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈছিলোঁ, মই যদিও দাদাহঁতৰ লগত গৈছোঁ তথাপি মোৰ খবৰ ৰাখিছিল, কাৰণ মোৰ ঘৰখনক পাইছিলে ভূপেন্দ্ৰ। এই সন্মানখিনিৰ কাৰণে মই চিৰদিন নমস্য মোৰ কাৰণে ভূপেন্দ্ৰ জয়ন্তদা। পিছত আৰু মই শিকিবৰ কাৰণে তেওঁলোকৰ ঘৰলৈ গৈছোঁ, আকৌ মোৰ আশীৰ্বাদ হৈছিল ঘৰলৈ যাওঁতে। তেওঁলোকৰ ঘৰলৈ যাওঁতে ৰেডিঅ'ৰ কাৰণে মই যাব লগা হৈছিল দেই, এটা স্পেচিয়েল গানৰ কাৰণে, সেইটো এটা বেলেগ কথা আছিলে। সেইটো গানো নুৰুলদাৰে আছিলে, নুৰুলহকৰ আনমনা হৈ মনে মালা গাঁঠি যায়, আৰু সুৰ যিটো তপনৰ আছিলে। কিন্তু এই ভূপেন্দ্ৰৰ লগৰ গীতকেইটা, গোৱা গীতকেইটা এইচ এম বিত কৰাৰ আগতে তোমালৈ মনত পৰেটো গাইছোঁ, কিন্তু ভূপেন্দ্ৰ গোৱাৰ পিছত গীতটিয়ে নতুন ৰূপ ল'লে আৰু পুনৰ আশীৰ্বাদ হ'ল মোৰ বাবে। আৰু ভূপেন্দ্ৰ ঘৰত যাওঁতে মই ভূপেন্দ্ৰৰ মাক লগ পালোঁ।
1: এই তোমালৈ মনত পৰেটো আপুনি আগতে গাইছে, সুৰটো একেটাই আছে নিশ্চয়?
0: একেটাই সুৰ আছে, খালি পাৰ্টটো ভূপেন্দ্ৰই ডিভাইড কৰি লৈছিলে।
1: আৰু গোৱাখিনি কোনে বাছি দিছিলে, মানে কোনখিনি?
0: ভূপেন্দ্ৰই দিছিলে। এতিয়াও মানে সেইটো এটা কথা আছে মোৰ গানৰ বহীখন, এই পুৰণা বহীখনত মই ভূপেন্দ্ৰক দেখুৱাইছিলোঁ এইটো গান বুলি, তাৰপিছত ভূপেন্দ্ৰই মোক কৈছিলে এইজনী কাউৰী ঠিঙীয়া আখৰ, মই চিনি পঢ়িব পৰা নাই। তাৰ ফলত মোৰ কি লাভ হ'ল জানা, ভূপেন্দ্ৰই এখন বেলেগ কাগজত নিজে লিখিলে, লিখি পেলাই ভাগ কৰি দিলে মোক, সেই কাগজখন মোৰ ৰৈ গ'ল, মোৰ হাতত ৰৈ গ'ল, কাৰণে মোৰ বুকুত ভূপেন্দ্ৰৰ আখৰো আছে। দুটা গান আছিলতো, তুমি যোনে শুনে শিখা, তোমালৈ মনত পৰে।

0: ভূপেন্দা যে হেৰাই গ'ল আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সেই গীত মই বন্ধাই থৈছোঁ এতিয়া,
1: সেই কাগজখন থাকি
0: কাগজখন বন্ধাই থৈছোঁ, আখৰ থাকি গ'ল। কিন্তু মই ভূপেন্দাক এটা কথা কৈছিলোঁ তেতিয়া, তেতিয়া অলপ লগ পালোঁতো সাহস আহিছিলে মোৰ, মই ভূপেন্দাক কৈছিলোঁ, ভূপেন্দা আখৰ বেয়া ডাঙৰ মানুহৰ চিন। এতিয়া ভাবিলে হাঁহি উঠে। আৰু ভূপেন্দা বহুত ধেমালি কৰিছিলে, ষ্টেজত গান গাবলৈ যাওঁ, ভূপেন্দাই কয় ভালকৈ গাবা, তুমি ভয় নকৰিবা। মই কওঁ ভূপেন্দা আপোনাৰ কিয় ভয় নালাগে, ধেত বোলে হেৰি আকৰি বোলে, মোৰ ক'ত ভয় নালাগে, মই দুটা গান গোৱালৈকে ভয় লাগি থাকে। যেতিয়া মই দুটা গান গাই পেলাই ঠিক হ'লোঁ মই, তাৰপিছত মোৰ ভয় নালাগে আৰু, সাহস আহি যায়। তেতিয়া মই ভাবিছোঁ যে সবৰে ভয় লাগে আচলতে।
1: আৰু এইটো যিটো গানত আপুনি খুব লাজ কৰিছিলে, গানটো যেতিয়া আপুনি গালে, আমি শুনিম এতিয়া গানটো, আজি সামৰণিত শুনি যাম, তাত আপোনাৰ কিমান বাৰ ল'ব লগা হ'লে যে লাজ লাগিছিলে, সেইকাৰণে কিবা দিগদাৰ হ'ল নেকি?
0: নহয়, বেছিবাৰ ল'ব লগা হোৱা নাছিলে। কিন্তু মোক এটা ভূপেন্দাই কথা কৈছিলে, সাগৰ পাৰত বহি পেলাই দুজন প্ৰেমিক প্ৰেমিকা বহিছে, এনেকুৱা ধৰণৰ কথা মোক বুজাইছিলে, মোৰ মানে হেৰিটো আহিবৰ বাবে, মই মানে যিমান মই ইজি হ'ব পাৰোঁ যাতে। তেতিয়া ৰাণাদাইও বজাইছিলে ন তাতে, অকণমান মোক সাহস দিছিলে। তোমালৈ মনত পৰে বা এইবিলাকলৈকে মোৰ ঠিকে আছিলে, আৰু কাৰণ সেইটোৱে কি সাহস দিছিলে জানা, মোৰ মন দিলেও তোমাক তোমালৈ মনত পৰে আনমনা মনে, এনেকুৱা ধৰণৰ গীতবিলাকে ৰেডিঅ'ত মই যেতিয়া গাইছিলোঁ তেতিয়া ৰেডিঅ'ৰ ধাৰাটো কিন্তু বদলাই দিছিলে, ৰেডিঅ'ৰ গীতবিলাকৰ বেলেগ আছিলে।
2: শ্ৰোতাসকলে, ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইডিয়াৰ উলনিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকলৈ বুলি আগবঢ়াইছো গুৱাহাটী জু ৰোডৰ প্ৰেৰণা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতে শুনোৱা হওক বৰগীত, পৰিৱেশন কৰিব কৃষ্ণা ডেকাই।

0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি কবিতা আবৃত্তি। পৰিৱেশন কৰিব কৰবী কলিতাই।
1: কবিতাৰ শিৰোনাম নাৰী শক্তি। কবি কৰবী দত্ত। নাৰী, তোমাৰ শক্তি তুলনাবিহীন। তুমি ধৈৰ্যৰ প্ৰতীক, তুমি সৌজ্যৰ প্ৰতীক। তোমাৰ গৰ্ভতে সমস্ত মানৱ জাতিৰ সৃষ্টি। নাৰী, তুমি ভিন্নৰূপী, ভগ্নী, মাতৃ, সহধৰ্মিনী। প্ৰতিটো ৰূপতেই শত্ৰু দমিত হয়, তোমাৰ ৰূপতে সৃষ্টিৰ পৰিৱৰ্তন হয়। তোমাৰ লীলা অসীম অপাৰ, সময়ৰ ক্ষণত তুমি হোৱা বসুমতি। নাৰী, তুমি সতীত্বৰ প্ৰতীক, নিজ সতীত্বত তুমি দৃঢ় প্ৰতিজ্ঞ। সতীত্বৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈ সাজু তুমি। নাৰী, তুমি কৰ্তব্যপৰায়ণ। নাৰী, তুমি ভক্তিমান। নাৰী, তুমি সাহসীবান। প্ৰয়োজন সাপেক্ষে তুমি পুৰুষৰ সমানে আগবাঢ়ি যোৱা। কৰ্মই ধৰ্মই এই কথা শিৰোগত কৰি আগবাঢ়ি যোৱা। ঘৰৰ, সমাজৰ, দেশৰ উন্নতিৰ কাৰণে মাথো আগবাঢ়ি যোৱা। নাৰী, সঁচাই তুমি কালজয়ী। নাৰী, তুমি সঁচাই যুগজয়ী। তোমাৰ অবিহনে সমস্ত জগতে অন্ধকাৰ। নাৰী, তোমাৰ সতীত্বক চিৰনমস্কাৰ, চিৰনমস্কাৰ, চিৰনমস্কাৰ।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি জ্যোতি সংগীত। পৰিৱেশন কৰিব মনীষা শৰ্মা আৰু অন্তৰা চৌধুৰীয়ে।

ইমানপুৰে শ্ৰোতাসকলে গুৱাহাটী জু ৰোডৰ প্ৰেৰণা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে প্ৰীতিৰেখা কলিতা, কুন্তলা ডেকা, জোনালী দাস, মনীষা শৰ্মা, অন্তৰা চৌধুৰী, বিনীতা পাঠক, বিজুমা বৰা, কৰবী কলিতা আৰু কৃষ্ণা ডেকাই। বাদ্যযন্ত্ৰত সংগত কৰিলে শশাংক কলিতা, তুলতুল দাস, ভূপেন ৰাজবংশী আৰু নৰেশ্বৰ দাসে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পাৰ্বিন আহমেদৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেয়া নীলকান্ত শৰ্মা ৰচিত এটি গীত।

0: পারবিন আহমেদৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক কাছাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা জ্যেষ্ঠ বিজ্ঞানী ডঃ সুৰেশ চন্দ্ৰ বিশ্বাসৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখিৰাণী দাসে।
1: কাছাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰই আধুনিক আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰসাৰৰ লগতে যুৱক যুৱতীসকলক কৃষিক এক বহনক্ষম আৰু আশাব্যঞ্জক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে কাম কৰি আছে। এই সন্দৰ্ভত আজি আমাৰ সৈতে বিস্তাৰিত আলোচনা কৰি আছে কাছাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ সুৰেশ চন্দ্ৰ বিশ্বাস।
2: নমস্কাৰ। কৃষি বিজ্ঞান কেন্দ্ৰ কেনেকৈ ইয়াং ফাৰ্মাৰ্ছ মানে ৰুৰেল ইউথখিনি, আমাৰ নিউ জেনেৰেশ্যন, যিখিনি আনএমপ্লয় যিখিনি আমাৰ ল'ৰা ছোৱালী আছে, তেওঁলোক কেনেকৈ ট্ৰেডিশ্যনেল এগ্ৰিকালচাৰ মানে যিখিনি পৰম্পৰা কৃষি, তাৰ পৰা এতিয়া যিটো ৰেজিষ্টাৰ্ড এগ্ৰিকালচাৰ কনভাৰ্ট টু এ বিজনেছ মডেলছ, নট ফৰ অনলি পাৰ্পাছ অফ কনজিউমিং। তাকে ইয়াতে এগ্ৰিটেক ষ্টাৰ্টআপ আজিকালি আমাৰ যিটো ধাৰণা, এইটো বহুতে গম নাপায়, কিন্তু আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমাৰ উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী আমি আকৰ্ষিত কৰিছোঁ যে এগ্ৰিটেক ষ্টাৰ্টআপ কৰিবৰ কাৰণে যিখিনি আমাৰ ট্ৰেডিশ্যনেলি খেতি বাতি কৰি আহিছে, এইখিনি অলপ বৈজ্ঞানিকভাৱে কৰি তাক আমি এটা প্লেটফৰ্ম দি যাতে আমি জিলা ভিত্তিক, ৰাজ্যিক ভিত্তিক আৰু দেশীয় ভিত্তিক আমাৰ যিটো নেশ্যনেল লেভেলত আমি নিব পাৰোঁ। কাৰণ আমি মাৰ্কেটিং পাবলৈ হ'লে আমি কিবা এটা ৰেজিষ্টাৰ্ড কৰিব লাগিব, ৰেজিষ্টাৰ্ড কৰাৰ পিছত আহি যাব ব্ৰেণ্ড, ব্ৰেণ্ড হ'লে কি হ'ব, আমাৰ চেলছ প্ৰমোশ্যনৰ কাৰণে ভাল হয়। আৰু তাৰে ভিতৰত কিছুমান যেনেকৈ PLI স্কিম, PLI মানে হৈছে প্ৰডাকশ্যন লিংক ইনটেনচিভ, আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কিছুমান স্কিম আছে, যেনেকৈ মিনিষ্ট্ৰী অফ ফুড প্ৰচেচিং MOFFI, মিনিষ্ট্ৰী অফ ফুড প্ৰচেচিঙৰ আণ্ডাৰত আছে PMFE, প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ ফুড প্ৰচেচিং এণ্টাৰপ্ৰাইজেছ, তাতে কিছুমান প্ৰজেক্ট আছে আপ টু 10 লাখ 35% ছাবচিডি দিয়ে। ইয়াৰ থ্ৰুত কি হয়, ODOP, ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট, আমাৰ কাছাৰ ডিষ্ট্ৰিক্টত মেইনলি ODOP পাইনএপল, যিহেতু আমাৰ লক্ষীপুৰত পাইনএপল হয়, ইয়াৰ যিটো বিজনেছৰ কাৰণে আমাক ODOP দিছে। আৰু লক্ষীপুৰত ইতিমধ্যে 1.6

4 crore rupees. This is for establishing of pineapple processing industry through a FPC. FPC to adhikali amar Bharat sarkare khub gurutwa dise 10,000 FPC gote Bharat borkhote 10,000 FPC ami gathan koribo lage aru telokok sarkari bhabe 5 bosor karone khubida dise gote 5 bosorot dikhini kharos up to 25 lakhs kendra sarkar nabard throte dise heya di teloke amar jitu eta onchol loi ba eta block loi dikhini amar farmer ase telokor gg facilities ase ba availability of resource কিন্তু আমি মার্কেটিং করিব পারা নাই, তাক আমি এটা জায়গাত নিব পারা নাই, তাক এফপিও এইখানে করি আছে বা করিব কারণে গভর্নমেন্টে নির্দেশ দিছে, আমি একবার গাইডলাইন দিছে, আমি সহায় করেছো কেভিকে কৃষি বিজ্ঞান কেন্দ্র, যেনেকৈ এটা কাছাৰত এখন ডায়েরি বরাক ডায়েরি আছে, আমার আছে এগ্রিহটি শালচাপরা আছে বরখোলাত আছে, সবরে বেলেগ বেলেগ মতো অ্যাকর্ডিং টু ডিপেন্ড অন দেয়ার নিডস। আরো এটা একটা প্ল্যাটফর্ম যে এফপিসি বা এফপিওর জড়িয়ে আমার ফার্মারও বস্তু একটা বিক্রিব নোৱাৰিলে বা তেওঁ একটা ভাল কাম করেছে, তেওঁ একটা স্টেট লেভেল ন্যাশনাল লেভেল বা এক্সপোর্ট ইম্পোর্ট করার যেটো সহায় করে এইখানে এফপিও করেছে। তারপর আরো ইন্ডিভিজুয়াল গ্রুপ আন্ডার পিএমপির আন্ডারত 40,000 পার মেম্বার পার গ্রুপ, মানে একটা গ্রুপত যদি 10 জন থাকে তেনহলে 4 লাখ 40,000 কই তেওঁলোকক দিয়া হৈছে। যে তেওঁলোকে যেনেকৈ যদি কয় না মই চানাচুৰ বিস্কুট বেকাৰী বা জাম জেলি আচাৰ যিকোনো প্ৰচেচিং প্ৰচেচিং হ'ব লাগিব, প্ৰচেচিং ব্ৰেণ্ড বনাব লাগিব, পেকেজিং কৰিব লাগিব, মাৰ্কেটিং কৰিব লাগিব, তেতিয়া এই সুবিধাখিনি অলৰেডি এইটো দি আছে আমাৰ গভৰ্ণমেণ্টে। কিন্তু বহুত মানুহে এতিয়াও অৱগত নহয় যে মিনিষ্ট্ৰী অফ ফুড প্ৰচেচিং যে খাদ্য মন্ত্ৰালয়ৰ পৰা ইমানখিনি সুবিধা দি আছে। আমি এইখিনি কথাও আমি মানুহক অৱগত কৰোঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে, লগতে এইখিনি হেল্প পাব ডি আই চি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল কৰ্পৰেশ্যন, যিটো প্ৰত্যেক জিলাতে অফিচ আছে, তেওঁলোকৰ ডিষ্ট্ৰিক্ট মেনেজাৰ থাকে, প্লাছ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু টেকনিকেলি যিখিনি আমি ফুড প্ৰচেচিং ৰিলেটেড ট্ৰেইনিং হেণ্ড হোল্ড এণ্ড থিয়ৰি আমি কৰাওঁ। যিহেতু মই এজন খাদ্য বিশেষজ্ঞ ফুড টেকনলজিষ্ট, মই নিজেতো আগভাগ লৈছোঁ, লগতে আমাৰ বিষয়বস্তু বিশেষজ্ঞ হৰ্টিকালচাৰ উদ্যান শস্য বিভাগ আছে, তেখেতেও আগভাগ লৈছে। আমি আগন্তুক দিনক আমি বেছিকৈ যাতে ফুড প্ৰচেচিং আমি কাছাৰ জিলাত কৰিব পাৰোঁ, লগতে যিটো আণ্ডাৰ প্ৰডাকশ্যন লিংক ইণ্টেনশ্বিপ পি এল আৰ আণ্ডাৰৰ স্কিম, যিটো আণ্ডাৰ ফুড প্ৰচেচিং ইণ্ডাষ্ট্ৰি, এইটো লাৰ্জ বিজনেছ, এইটো যেনেকৈ পি এম এফ ই এইটো এটা স্কিম আৰু এটা পি এল আই, এইটো কিন্তু আণ্ডাৰ মফি, দুইটা বেলেগ বেলেগ হেৰি। এই স্কিমটো হৈছে প্ৰচেচিং ক্ষেত্ৰতে, কিন্তু আপুনি উইদিন নট উইদিন দি ষ্টেট ডিষ্ট্ৰিক্ট, ইট শুড বি গ্ল'বেল পি এল আই, যিটো লাৰ্জ বিজনেছ গ্ল'বেল ফৰ ফুড মেনুফেকচাৰিং চেম্পিয়ন অৰ্গেনাইজেশ্যন ক্ৰিয়েটিং ব্ৰেণ্ড বিল্ডিং মাৰ্কেটিং এব্ৰড অভাৰ দি 6 ইয়াৰ অপাৰেশ্যনেল চাইকেলছ, 6 ইয়াৰ্ছৰ ভিতৰত আপুনি এইখিনি কাম কৰিব লাগিব বা 6 ইয়াৰ ধৰি কৰি আছে, তেতিয়া ইয়াৰ যি ফেচিলিটিজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাব। তাৰপিছত আহিছে প্ৰিচিশ্যন এণ্ড কণ্ট্ৰল এনভাইৰনমেণ্ট এগ্ৰিকালচাৰ, যিটো আমাৰ এগ্ৰি ষ্টাৰ্টআপ কি, আমি মই এটা উদাহৰণ দিছোঁ যিখিনি মানুহে নাজানে। ধৰক আমাৰ এগ্ৰি ৱেষ্ট আছে ন, এগ্ৰি ৱেষ্ট ইট কনভাৰ্ট টু এ প্ৰডাক্ট লাইক ভাৰ্মি কম্পোষ্ট, ৰিচ ভাৰ্মি কম্পোষ্ট, তাৰপিছত জীৱামৃত, আমি এগ্ৰি যেনেকৈ পেডিষ্ট্ৰ আছে, পেডিষ্ট্ৰ যে আমি মাছৰুম কৰিব পাৰোঁ, এইবিলাক এগ্ৰি ষ্টাৰ্টআপ বুলি কয়। আৰু এতিয়া নতুন কনচেপ্ট এটা আহিছে যিখিনি কয় কাষ্টম হায়াৰিং চেণ্টাৰ, কাষ্টম হায়াৰিং চেণ্টাৰ যদি ধৰক থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, আমি ইয়াৰ আগত দিছিলোঁ এপাৰ্টাৰ আণ্ডাৰত, যে কাষ্টম হায়াৰিং চেণ্টাৰ হ'লে তাৰ অঞ্চলৰ মানুহে তাৰ ফোন নাম্বাৰ থাকিব, যে আমাৰ আজি ট্ৰেক্টৰ লাগে, আজি আমাৰ ৰিপাৰ লাগে, আমাৰ আজি ট্ৰান্সপ্লাণ্টাৰ লাগে, মানে ধান ৰুবৰ কাৰণে। কাৰণ আজিকালি আমি জানো যে যিখিনি আমাৰ লেবাৰ শ্ৰমিকৰ বহুত নাটনি হৈছে, সেইকাৰণে আমি মেকানাইজেশ্যন ফাৰ্ম মেকানাইজেশ্যনৰ গুৰুত্ব দিছে আমাৰ চৰকাৰে। আৰু উবেৰ যিটো কোম্পানী আছে, মানে আমি যদি এতিয়া ৰখি থাকোঁ আমাক এটা ফটাফট এখন গাড়ী লাগে, কাক ফোন কৰি মই যাব নোৱাৰোঁ, কিন্তু উবেৰ মাৰি দিলে কোনোবা কোনোবা আহি যাব। এতিয়া এই কনচেপ্টলৈ এতিয়া কনভাৰ্ট হ'ব আমাৰ এগ্ৰিকালচাৰ যিটো ফাৰ্মিং চিষ্টেম আছে, মেকানাইজেশ্যন যিখিনি ধৰক ট্ৰেক্টৰ পাৱাৰ টিলাৰ ৰিপাৰ যিখিনি বস্তু আছে, এই উবেৰ টাইপ এটা এপছ হ'ব, এইখিনি নিউ কনচেপ্ট যদি আমাৰ দেশখন ডেভেলপ কৰিব বিচাৰোঁ। আদাৰ কাণ্ট্ৰিজ আছে, আমাৰ ইয়াত নাই, ইজৰাইলত আছে, আমেৰিকাত আছে, আমাৰ ইণ্ডিয়াতেও বহুত পিছপৰি আছে। গতিকে এই উবেৰ যিহেতু আহিছে, এই উবেৰ ছিষ্টেমত এপছ বনালে কাষ্টম হায়াৰিং চেণ্টাৰ, তেতিয়া আমাৰ ফাৰ্মাৰৰ কাৰণে কি হ'ব, আজি এইখিনি লাগে কৰি দি থৈ যাব উইদিন, মানে ইয়াত কোনো ধৰণৰ 2 নম্বৰী নাই, মানে ৰিয়েল যিটো টকা বিল আহিব।

0: এনেতো গাড়ী ভাড়া ল'লে তেনেকৈ ক'ব যে 1000 টকা লাগিব, কিন্তু মুখেদিয়ে কোৱা কথা, কিন্তু তাত মেচিনে কথা ক'ব। তেতিয়া আমাৰ ফাৰ্মাৰ বা যিখিনি আমাৰ কৃষক ফেমিলি আছে তেওঁলোকে কম পইচাৰ ভিতৰতে টেকনলজি পাই যাব, মেকানাইজেশ্যন পাই যাব। সেইটো এটা এপ আহি আছে, তাৰপিছত হাইড্ৰপনিক, আপুনি আজিকালি জানে হাইড্ৰপনিক, একুৱাপনিক, এইখিনি য'ত জনবসতি ঘন, আৰ্বানত মানে খেতি কৰিব মাটি নাই, তাতে এই ভাৰ্টিকেল ফাৰ্মিং, একুৱাপনিক, হাইড্ৰপনিক এই কনচেপ্টটো মানে কম জেগাৰ ভিতৰতে এতিয়া ধৰক ইয়াতে যদি ট্ৰেক পাৰি দিয়ে, এখন ষ্ট্ৰাকচাৰ বনাই লয়, আপুনি তাতে 4-5টা গৰুৰ কাৰণে খানা বনাই থাকিব। আমাৰ যিটো মেজ মাকৈ বুলি কয়, মাকৈৰ পৰা বনাব পাৰে, তাৰপৰা গমৰ পৰা বনাব পাৰে, মানে আপোনাৰ হাই ডেঞ্চিটি প্ৰডাকশ্যন বুলি কয়। স্প্ৰাউটিং হ'ব, স্প্ৰাউটিঙৰ পিছত আপোনাৰ টেণ্ডাৰ লিভছ ওলাব, যিখিনি কোমলীয়া পাত, তাৰ যিটো নিউট্ৰিটিভ ভেলু বহুত বেছি, সেইটো এটা কনচেপ্ট আহি আছে। লগতে আপুনি ভেজিটেবলস কৰিব পাৰে, চইললেছ, য'ত মাটি নাই আপুনি লিকুইড নিউট্ৰিয়েন্ট দি আপুনি চব্জি খেতি কৰিব পাৰিব।
1: হয় ছাৰ, বহুত বহুত ধন্যবাদ, আজিৰ প্ৰাসংগিক ইমানতেই সামৰণি মাৰিছোঁ, ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত কাছাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সুৰেশ চন্দ্ৰ বিশ্বাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আশী ৰাণী দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক গোপাল বড়োৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত গোপাল বড়োৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নিটৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱা বিষয়ক লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সংসদ ভৱনত আজি NDAৰ সংসদীয় দলৰ সাপ্তাহিক কৌশলগত বৈঠক মংগল মিলন অনুষ্ঠিত হয়। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি অসমলৈ আহিব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আৰু দক্ষিণ কোৰিয়াৰ আছানত আজিৰে পৰা BWF ছুপাৰ 300 প্ৰতিযোগিতা কোৰিয়া মাষ্টাৰ্ছ 2026 অনুষ্ঠিত হৈছে।

0: নিটৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱা বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয়ত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰখা হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰে যদিও বিৰোধী সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এটা বিবৃতি দাবী কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই কয় যে সদনৰ প্ৰশ্নকাল বিঘ্নিত কৰাটো সমীচীন নহয়। অধ্যক্ষগৰাকীয়ে আলোচনাৰ বাবে সংসদ গণতন্ত্ৰৰ সৰ্বোৎকৃষ্ট মঞ্চ বুলি উল্লেখ কৰি ইতিমধ্যে কাৰ্যসূচী উপদেষ্টা সমিতিৰ বৈঠকত সকলো ৰাজনৈতিক দলক সদনৰ কাম কাজত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে বুলি প্ৰকাশ কৰে।
1: লোকতন্ত্ৰ কা সৰ্বোচ্চ মঞ্চ হোনে কে কাৰণ হম সবকি জিম্মেদাৰী বন জাতি হে কি হম সদন মে চৰ্চা কৰে সংবাদ কৰে আপনি ইসকি অসহমতি ব্যক্ত কৰে লেকিন সদন চৰ্চাও কে লিয়ে ই চৰ্চা সংবাদ সে হম দেশ কি জনতা কা কল্যাণ কৰ পায়েঙ্গে মে সবকো পৰ্যাপ্ত অৱসৰ দুঙা সদন কি কাৰ্যৱাহী আজ 2 বজে তক কে লিয়ে স্থগিত কি জাতি হে।
0: অধ্যক্ষগৰাকীয়ে কয় যে সংসদ শ্লোগান দিয়া অথবা প্লে কাৰ্ড প্ৰদৰ্শনৰ বাবে নহয়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ বাহাল থকাত অধ্যক্ষই লোকসভাৰ কাম কাজ দিনৰ 2 বজালৈকে স্থগিত ঘোষণা কৰে। ৰাজ্যসভাতো আজি একে বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12

0: বজালৈকে স্থগিত ৰখা হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা সম্বন্ধীয় সংসদীয় সমিতিৰ সৈতে জড়িত বিভাগৰ প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই অযোধ্যাৰ ৰাম মন্দিৰৰ বৰঙণিৰ ধন চুৰি হোৱা বিষয়টো উত্থাপন কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধিতা কৰা কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে মন্দিৰৰ বৰঙণি চুৰি বিষয়ক লৈ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। এই লোকসকলে ঘৰিয়ালৰ চকুপানী টুকি ৰাষ্ট্ৰক বিপথে পৰিচালিত কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত বুলি শ্ৰী ৰিজিজুৱে উল্লেখ কৰে।
1: मुद्दा को लेकर के वो संसद के बाहर भी हंगामा करते हैं या चले नहीं देते हैं। इधर ऑपोजिशन खड़गे जी को जितना समय दिया वो मिस यूज करना चाहते हैं हर समय। हम लोग इसको मंजूर नहीं कर सकते हैं और बाकी जो मेंबर लोग ये नोटिस दिया हुआ है उनको मौका मिलना चाहिए। हर बार एलओपी का नाम से वो खड़े होकर के एक ही मुद्दे को दिन भर उठाते रहते हैं।
0: শ্ৰীৰিজিজুৱে বিৰোধী দল কংগ্ৰেছে সদনৰ নিৰ্ধাৰিত সময়ৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। ইয়াৰ পাছত বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰে। হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈকে স্থগিত ঘোষণা কৰে। সংসদ ভৱনত আজি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ সংসদীয় দলৰ সাপ্তাহিক কৌশলগত বৈঠক মংগল মিলন অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অন্যান্য নেতাসকল উপস্থিত থাকে। এই বৈঠক সংসদৰ অধিৱেশন চলি থকাৰ কালচোৱাত প্ৰতি মঙলবাৰে অনুষ্ঠিত হয়। ইয়াত মৰ্চাৰ সকলো অংশীদাৰ দলৰ সদস্যই সংসদত একগোট হৈ মাত মতাৰ লক্ষ্যৰে কৌশল ৰচনা কৰা হয়। ইয়াৰ পূৰ্বে 28 জুলাইত মংগল মিলন অনুষ্ঠিত হৈছিল। বৈঠকত তৃণমূল কংগ্ৰেছৰ পৰা আঁতৰি আহি নেচনেলিষ্ট চিটিজেন পাৰ্টী অৱ ইণ্ডিয়া NCPI নামৰ দল গঠনেৰে NDAক সমৰ্থন কৰা সাংসদসকলো উপস্থিত আছিল। মংগল মিলনৰ দৰে কাৰ্যসূচীয়ে মিত্ৰজোঁটৰ সদস্যসকলৰ মাজত সমন্বয়ৰ মনোভাৱ শক্তিশালী কৰে বুলি RLDৰ সাংসদ চন্দন চৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই বৈঠকত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বৈঠকত কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনোৱা হয়। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ শিৱেশ কুমাৰে কয় যে মংগল মিলন বৈঠকত 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ বিষয়ে স্থান লাভ কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মন্দাভিয়াই এই বৈঠকত ক্ৰীড়াক্ষেত্ৰত দেশে লাভ কৰা অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ নেতা গিৰিৰাজ সিঙে কয় যে দলে বাংকীপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল মানি লৈছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে এই জয়ক লৈ বিৰোধী পক্ষ অত্যুৎসাহী হোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ কয় যে ইয়াৰ পূৰ্বে 2009 চনত বিজেপিয়ে উপ নিৰ্বাচনত আশা কৰা ধৰণে ফল লাভ কৰিবলৈ সমৰ্থ হোৱা নাছিল যদিও 2010 চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে নিৰ্ণায়ক ভোটত জয়লাভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ E20 ইন্ধন নীতিৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ পৰিকল্পিত প্ৰতিবাদী সমদল কাৰ্যসূচী সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু ৰাজ্যসভাৰ সাংসদ তৰুণ চুগে এই বৈঠকত মত ব্যক্ত কৰে। তেওঁ কয় যে এই প্ৰতিবাদ ভাৰতীয় কৃষক সম্প্ৰদায়, বিশেষকৈ মাকৈ আৰু কুঁহিয়াৰ খেতিৰ সৈতে জড়িতসকলৰ স্বাৰ্থ বিৰোধী, কিয়নো ইথানল মিশ্ৰিত ব্যৱস্থাই এই কৃষকসকলক প্ৰধানকৈ উপকৃত কৰিব। ইন্ধনৰ সৈতে ইথানল মিশ্ৰণ বিজ্ঞানসন্মতভাৱে কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি অসমলৈ আহিব। আজি বিয়লি 8 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ'ব। শ্ৰীনাড্ডাই আজি নিশা ডিব্ৰুগড়তে কটাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 128,071 জন লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ 2টা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে।

0: ছিকিমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে এই ধন ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পসমূহৰ অধীনত বান খহনীয়া নিয়ন্ত্ৰণ নলা নৰ্দমা আদিৰ নিৰ্মাণ কাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে উত্তৰ পূৰ্বাঞ্চলৰ বান নিয়ন্ত্ৰণৰ বাবে 52খন মাষ্টাৰ প্লেন প্ৰস্তুত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰিছে। তুষাৰ চুবিৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। যোগ্যতা নিৰ্ণয়কাৰী খেলত তেওঁ জাপানৰ ছগো অগাৱাৰ বিৰুদ্ধে খেলি পৰাজিত হয়। দক্ষিণ কোৰিয়াৰ আছানত আজিৰে পৰা বি ডব্লিউ এফ ছুপাৰ 300 প্ৰতিযোগিতা কোৰিয়া মাষ্টাৰ্ছ 2026 অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতা 9 জুলাইলৈকে চলিব। আজি প্ৰতিযোগিতাত ভাৰতৰ বেডমিণ্টন খেলুৱৈসকলে অভিযান আৰম্ভ কৰিব। মহিলাৰ ডাবলছত প্ৰিয়া কঞ্জেংবাম আৰু শ্ৰুতি মিশ্ৰই আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ ডাবলছতো আজি কৃষ্ণ প্ৰসাদ গাৰাগা আৰু পৃথি কৃষ্ণমূৰ্তি ৰয়েও খেল আৰম্ভ কৰিব। পি ভি সিন্ধু আৰু উন্নতি হুদাৰ অনুপস্থিতিত 17 বছৰীয়া তনভী শৰ্মাই ভাৰতৰ মহিলাৰ ছিংগলছৰ দলটোক নেতৃত্ব দিব। এই প্ৰতিযোগিতাত ভাৰতৰ পুৰুষৰ ডাবলছৰ শীৰ্ষ জুটি সত্বিক চৈৰাজ ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীকো দেখা নাযাব। নীটৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱা বিষয়ক লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সংসদ ভৱনত আজি এন ডি এৰ সংসদীয় দলৰ সাপ্তাহিক কৌশলগত বৈঠক মংগল মিলন অনুষ্ঠিত হয়। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি অসমলৈ আহিব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আৰু দক্ষিণ কোৰিয়াৰ আছানত আজিৰে পৰা বি ডব্লিউ এফ ছুপাৰ 300 প্ৰতিযোগিতা কোৰিয়া মাষ্টাৰ্ছ 2026 অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এতিয়া আগবঢ়োৱা হৈছে গীতুমণি বৰাৰ কণ্ঠৰ লোকগীত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: লোকগীত শুনিছে গীতুমণি বৰাৰ কণ্ঠত।

and very first number of the show, we'll be having with us the

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ 2টা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰ জিলাত আশ্ৰয় শিবিৰত থকা বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজীৱ গান্ধী ইনষ্টিটিউট অব পেট্ৰলিয়াম টেকনলজি প্ৰতিষ্ঠানত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি থকা 1,400 গৰাকী বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হ'ব। শ্ৰীনাড্ডাই আজি নিশা ডিব্ৰুগড়তে কটাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰো অৱস্থাৰ বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু আজি চৰাইদেউত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান প্ৰভাৱিত 110খন বিদ্যালয়ৰ গৃহ, শ্ৰেণীকোঠা, আচবাব, শিক্ষণ শিকন সামগ্ৰী আৰু অন্যান্য আন্তঃগাঁথনি সামগ্ৰীৰ ক্ষয় ক্ষতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। বানৰ ফলত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহত শীঘ্ৰে শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাত বৈঠকত বিশেষ গুৰুত্ব দিয়া হয়। বিশ্বনাথ জিলাৰ গহপুৰত 3জন লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে এগৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। স্বাস্থ্য বিভাগে অঞ্চলটোত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বাহকজনিত ৰোগ নিয়ন্ত্ৰণ বিষয়া অনিত শইকীয়াই এইদৰে কয়।
2: আমাৰ মেইনলি যিকেইটা জেগা পজিটিভ হৈছে, সেই পজিটিভ হোৱা জেগাকেইটাত আমি ফগিঙৰ ব্যৱস্থা কৰিছোঁ, তাতে এৱাৰনেছ কৰিছোঁ, আমি ফিভাৰ স্ক্ৰিনিং কৰাইছোঁ, তাৰপিছত IT-BN কৰাইছোঁ। এনেকৈ আমি যিখিনি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা, আমি সেই ব্যৱস্থাখিনি লৈছোঁ। আমাৰ গোটেই BPSCৰ আণ্ডাৰত প্ৰায় 40খনমান এৱাৰনেছ মিটিং ইতিমধ্যে হৈ গৈছে। স্কুল লেভেলত প্ৰায় 12খনমান এৱাৰনেছ প্ৰগ্ৰেম হৈ গৈছে।
1: অহা 4 মাহৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। আজি তামোলপুৰৰ কচুবাৰীত নিৰ্মাণ চিকিৎসা মহাবিদ্যালয়খন স্বাস্থ্যমন্ত্ৰী শ্ৰীসিংহাল আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনৰ 90% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু অহা 4 মাহৰ ভিতৰত বাকী 10% কাম সম্পূৰ্ণ হ'ব বুলি শ্ৰীসিংহালে প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড, সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতে য়েল' এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত পানী জমা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই জিলাসমূহৰ লোকসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক অহা যোৱা কৰা যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক বতৰ বিজ্ঞানৰ জাননীৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা কৰিবলৈ আৰু পৰাপক্ষত বৰষুণৰ সময়ছোৱাত যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। একেদৰে নিম্ন অঞ্চল আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। অসমৰ কংকনা তাৰুৰে থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। গুৱাহাটীৰ চন্দ্ৰপুৰৰ কংকনাই 41 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতৰ তুষাৰ ছুবিৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। যোগ্যতা নিৰ্ণয়কাৰী খেলত তেওঁ জাপানৰ শ্বগো অগাৱাৰ বিৰুদ্ধে খেলি পৰাজিত হয়। দক্ষিণ কোৰিয়াৰ আছানত আজিৰে পৰা BWF ছুপাৰ 300 প্ৰতিযোগিতা কোৰিয়া মাষ্টাৰ্ছ 2026 অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতা 9 জুলাইলৈকে চলিব। আজি প্ৰতিযোগিতাত ভাৰতৰ বেডমিণ্টন খেলুৱৈসকলে অভিযান আৰম্ভ কৰিব। মহিলাৰ ডাবলছত প্ৰিয়া কঞ্জেংবাম আৰু শ্ৰুতি মিশ্ৰই আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ ডাবলছতো আজি কৃষ্ণ প্ৰসাদ গাৰাগা আৰু পৃথ্বী কৃষ্ণমূৰ্তি ৰয়েও খেল আৰম্ভ কৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: পৰিচালনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: জুবিন গাৰ্গৰ কণ্ঠৰ আৰু এটি গীত শুনক।

জুবিন গাৰ্গৰ কণ্ঠৰদুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপহু। আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 18 দিন 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 4 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া বেপৰ 266.66 মিটাৰ, কিলোহৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে অম্লানজ্যোতি দত্ত, বেলিফাং স্বৰ্গীয়াৰী আৰু নৱ বড়ো, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈপাৰী, প্ৰচাৰণ সহযোগী মল্লিকা দত্তৰ হৈছে প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰা।

এলবার্ট হবার্টে কৈছিল, আপোচ কৰিবলৈ ইচ্ছা কৰাটো হ'ল দুৰ্বলতাৰ লক্ষণ। শক্তিমান মানুহে কেতিয়াও আপোচ নকৰে। এয়া আকাশবাণী।

তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অৰ্ধআকাশ অনুষ্ঠানটি। আজিৰ অৰ্ধআকাশ অনুষ্ঠানৰ পুনতে আগবঢ়াবলৈ লোৱা হৈছে ৰিণী বৰা শইকীয়াৰ ভায়লিনত ৰাগ শিৱৰঞ্জনী।

0: অৰ্ধাকাশ অনুষ্ঠানৰ পুনতে সেয়া আছিল ৰিণী বৰা শইকীয়াৰ ভায়লিনত ৰাগ শিৱৰঞ্জনী।
1: ঠিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: অৰ্ধাকাশ অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ অসমীয়া আধুনিক গীত, পুনতে শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ কীৰ্তিকমল ভূঞাৰ ৰচিত এই

0: শ্রোতাসকলে নমিতা ভট্টাচার্যৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলি কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম।

0: শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800420223 নম্বৰত।
1: অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে খনীন্দ্ৰ কুমাৰ নাথৰ ৰচিত এই গীতটি।

0: জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কল্পনা ভূঞাৰ ৰচিত এই গীতটি।

0: অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে অৰূপ বৰবৰা ৰচিত নবীতা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

0: আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত শুনিছে অৰ্ধআকাশ অনুষ্ঠানৰ যোগেদি। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কেশৱ মহন্তৰ কথাৰে শিল্পীৰ কণ্ঠৰ এই গীতটি।

অৰ্ধাকাশ অনুষ্ঠানত নবিতা ভট্টাচাৰ্য কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত শেষত শুনাবলৈ লোৱা হৈছে কীৰ্তিকমল ভূঞা ৰচিত এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানৰ পুনতে ৰিণী বৰা শইকীয়াৰ ভায়লিনত ৰাগচি বৰঞ্জনী আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনিলে। আকাশবাণী তেজপুৰ খন্তেক পিছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি, 6:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৃষকবাণী, 6:43 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দীত, 7:05 ইংৰাজীত আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। কৃষকবাণীৰ যোৱা খণ্ডত আমি এটি আলোচনা আগবঢ়াইছিলোঁ বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন। সেই আলোচনাটিৰ আজিৰ দ্বিতীয় তথা অন্তিম খণ্ডটো শুনোৱা হওক। আলোচনাটিত ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন শৰণীয়াৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: এতিয়া আমি হাঁহ কুকুৰাৰ কথাখিনিও পাতিব খুজিছোঁ। বানপানীৰ সময়ছোৱাত আমি বিভিন্ন ভিডিঅ' ক্লিপত দেখিছোঁ বা ফটোত দেখিছোঁ কেনেকৈ মুৰ্গী ফাৰ্মৰ মুৰ্গীবোৰ মৰি গৈছে, বোকাটলেটি খাই পৰি আছে। তথাপি যিখিনি বাচি থাকে সেইখিনিৰ কেনেধৰণৰ সমস্যা হ'ব পাৰে? কাৰণ খুবটো পানী হৈ যায় ন, তাৰ পাছত কেনেধৰণৰ সমস্যা হ'ব পাৰে?
2: আপোনাৰ ধৰক ডায়েৰিয়া হ'ব, ৱাইট বেচিলাৰী ডায়েৰিয়া, ফ্লুটো জেগা, তাৰপিছত আপোনাৰ মানে কক্সিডিচিছ হ'ব, কক্সিডিচিছ যিটো আপোনাৰ পৰজীৱী বা যিটো হোৱা ৰোগ সেইটো হ'ব পাৰে। তাৰপিছত আপোনাৰ হ'ব পাৰে আপোনাৰ যিটো শ্বাসপ্ৰশ্বাসজনিত মানে চি আৰ ডি বুলি কয়, ক্ৰনিক ৰেস্পিৰেটৰী ডিজিজ, এইবোৰ এটা সমস্যাই দেখাই দিয়ে। আৰু মানে কাহ চৰ্দি হ'ব আৰু কুকুৰাবোৰ আপোনাৰ নাখাব। আৰু যিহেতু দেখা যাচ্ছে আপোনাৰ খাদ্যটো আমি যদি সঠিক পৰিমাণে দিব নোৱাৰোঁ সঠিক সময়ত, তেতিয়াহ'লে সিহঁতৰ ৱেইট লছ হৈ যায়। আৰু বিশেষকৈ আপোনাৰ যেতিয়া এটা বিশেষকৈ আমাৰ হাঁহ কুকুৰাখিনি, হাঁহৰ বাৰু পানীত থাকে কিন্তু যিখিনি আমাৰ ব্ৰইলাৰৰ ক্ষেত্ৰত, ব্ৰইলাৰ ফাৰ্ম যদি আপুনি ডুবি যায় সিহঁতৰ তাৰমানে বহুত ক্ষতি হৈ যায়। তাৰমানে সিহঁতক আচলতে কি হয়, পোৱালিবোৰকতো আমি বুডিং কৰিব লাগে, আপুনি সিহঁতে 15 দিন তাৰমানে সিহঁতক তাপত ৰাখিব, তাপ দি উম দি ৰাখিব লাগিব, পিছত লাহে লাহে সিহঁতক তাৰমানে টেম্পাৰেচাৰটো এডজাষ্ট কৰি ৰাখিব লাগিব। যদি আপোনাৰ পামখন গোটেই ডুব যায়, আমি ডুব যোৱাৰ পিছত যদি সিহঁতক ওখ ঠাইতো সিহঁতক আমি উদ্ধাৰ কৰি ওখ ঠাইত নিৰাপদ ঠাইত যদি আমি ৰাখোঁ, তথাপিও সিহঁতৰ কিছুমান ৰোগ যেনেকৈ ধৰক চি আৰ ডি বা ডায়েৰিয়া সেইটো আপোনাৰ দেখা দিয়ে। গতিকে আমি লগে লগে সেই ব্যৱস্থাটো আমি কৰিব লাগিব, চি আৰ ডি হওক বা হোৱাইট বেচিলাৰী ডায়েৰিয়া হওক বা কক্সিডিচি, গোটেইখিনি আমি ট্ৰিটমেণ্টটো কৰিব লাগিব। গতিকে আপোনাৰ গৰু ছাগলী যেনেকৈ আপোনাৰ হাঁহ কুকুৰাৰ হয়, হাঁহৰ ক্ষেত্ৰতো আপোনাৰ কিছুমান বিভিন্ন ধৰণৰ আপোনাৰ লেতেৰা খায়, আপোনাৰ বটুলিজম নামৰ এটা বেমাৰ হয়, তাৰমানে বেয়া বস্তু খায়, পচা বস্তু খায়। গতিকে আমি সেইবোৰৰ পৰা আমি আমাৰ যিসকল তাৰমানে হাঁহ কুকুৰা পালক আছে বা আমাৰ পশুপালক আছে তেখেতলোকে সেইটো লক্ষ্য কৰিব লাগে যাতে এইবোৰ মানে খাব নোৱাৰে বা সিহঁতৰ মানে কিবা দেখা পালেই লগে লগে ওচৰৰ পশু চিকিৎসালয়, পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগটো ৰাখে।
1: যিবোৰ ঠাইত এতিয়া যিটো বাৰিষা কাল বৰ্তমান য'ত বানপানী হৈ আছে, সেইবিলাক ঠাইৰ উপৰিও আমাৰ বিভিন্ন জিলা আছে য'ত বানপানী সততে হয় হোৱা দেখা যায়। গতিকে সেইবিলাক ঠাইৰ মানুহবিলাকে এতিয়াও আগতীয়াকৈ সাৱধান হ'বলৈ কিছু সময় আছে, আগতীয়াকৈ তেওঁলোকে কেনেধৰণে সাৱধান হ'ব বা চিতাকৰণৰ প্ৰসংগটো আছেই, গতিকে আগতীয়া সাৱধানতাৰ বিষয়ে কিছু ক'ব নেকি পশুধনৰ বিষয়ে?
3: পশুধনৰ যদি একচুৱেলি গোটেই আগতীয়া সাৱধানটো আমাৰ 3-4 তৰফৰ পৰা হয়। প্ৰথম ঘৰৰ পৰা হ'ব, আমি বাৰিষা অহাৰ আগে আগে ঘৰবিলাক মেৰামতি কৰি, গঁৰালবিলাক যোনবিলাক গঁৰাল আছে মেৰামতি কৰি যাতে মজবুত কৰি ৰাখোঁ, বৰষুণে যাতে পটককৈ ভাঙি পেলাব নোৱাৰে সেই ব্যৱস্থাখিনি কিন্তু আগতীয়াকৈ কৰি ল'ব লাগিব।
2: নহ'লে কেতিয়াবা দেখা যায় বানপানীৰ সময়ত এই মানে গাই গৰু বা গৰু গঁৰালটো বা গোহালিটো ভাঙি কিনে গৰুৰ ওপৰত পৰি কিনে গৰু মৰি থাকে, সেইটো সেই এটা কাৰণ
3: হয়। তাৰপিছতে নেক্সটটো হ'ল আপোনাৰ জীৱ জন্তুখিনি প্ৰিপেয়াৰ্ডনেছ। প্ৰিপেয়াৰ্ডনেছৰ ভিতৰত দুটা বস্তু পৰে, এটাটো হ'ল চিতাকৰণ, ভেকচিনেশ্যনখিনি পূৰা সময়মতে বাৰিষা অহাৰ আগে আগে কৰি থ'ব লাগিব। নেক্সটটো হ'ল ডিৱৰ্মিং মানে পেলু দৰৱ, পেলু দৰৱখিনি আগতে খুৱাই ৰাখিব লাগিব। এই দুটা বস্তু যদি আমি কৰি থৈছোঁ তাৰ মানে আমি জীৱ জন্তুটোক ভিতৰৰ পৰা মজবুত কৰি ৰাখিছোঁ আৰু যেতিয়াই সিহঁতৰ ৰোগ প্ৰতিৰোধক কৰা ক্ষমতাটো পূৰা বাঢ়ি

0: আহি থাকিব, পটককে পানীয়ে কিন্তু সিহঁতক পেলাই দিব নোৱাৰে, যোনবিলাক দুৰ্বল সিহঁতকে পটককে পেলাই দিব। তো এইখিনি কাম আমি আগৰ পৰা কৰি থ'ব লাগে। থাৰ্ডটো হ'ল আমি দানাখিনি আগৰ পৰা যোগান কৰি ৰাখিব লাগে। এতিয়া যদি আমি পশুৰ দানাৰ কথা কওঁ, খুব দিন আমি ঠাণ্ডা বাৰিষা দিনত 15 দিন বা 20 দিনৰ পিছত জমা কৰি ৰাখিব নোৱাৰোঁ, যিহেতু আমাৰ জলবায়ুত হিউমিডিটিটো বহুত বেছি হয় অসমত বা নৰ্থ ইষ্টত, আৰু সেইকাৰণে আমি প্ৰিজাৰ্ভ কৰি বহুত দিন ৰাখিব নোৱাৰোঁ। ভেঁকুৰ চেঁকুৰ ধৰে, আৰু ভেঁকুৰ ধৰিলে মানে তাৰ পৰা আকৌ বেলেগ বেমাৰ হ'ব। কিন্তু আমি যেনেকৈ মই অলপ আগতে কৈছিলোঁ, চাইলেজ আমি কৰিব পাৰোঁ, ফিড ব্লক আমি গোটাই থ'ব পাৰোঁ, সেয়ে আমি থ'ব পাৰোঁ। লগতে আমি ইউৰিয়া ট্ৰিটেড, মলেচেছ ট্ৰিটেড, ট্ৰিটেড যোনবিলাক হেৰি ষ্ট্ৰ, সেইবিলাক আমি গোটাই থ'ব পাৰোঁ, বা আমি এনেকুৱা ওখ ঠাইত কিছুমান ঘাঁহ খেতি কৰি থ'ব পাৰোঁ, যাতে এইখিনি বস্তু থাকি গ'লে মানে আমি সেই দুৰ্যোগৰ সময়ত, কাৰণ এইবাৰ যোনটো পানী হৈছে শিৱসাগৰ চৰাইদেউৰ যোৰহাটত, সেনেকুৱা পানী বহুত কম হয় আমাৰ ফালে। যদি সচৰাচৰ যোনবিলাক জেগাত পানী হয়, তেওঁলোকে আচলতে পানীৰ লগত জীয়াবলৈ শিকি গৈছে, আৰু তেওঁলোকে কিছু প্ৰিপেয়াৰনেছ আগৰ পৰা কৰি থয়। তো মই এতিয়া অনুৰোধ জনাম ইয়াৰ পৰা, প্ৰত্যেকজন কৃষকে যদি আগৰ পৰা এইখিনি যোগাৰ কৰি থৈ দিয়ে, তেতিয়াহ'লে কিন্তু তেওঁলোকে খুব ধুনীয়াকৈ এইখিনি সময়খিনি, বানপানীৰ সময়খিনিও কিন্তু জীৱ জন্তুখিনিক ভালকৈ ৰাখি পাৰ হৈ যায়, পাৰ হ'ব পাৰিব,
1: মোকাবিলা কৰিব পাৰিব। হয়, আমি চিটাকৰণৰ প্ৰসংগলৈ আহিছোঁ এতিয়া। আপুনি কৈছে পেলুৰ ডিৱৰ্মিঙৰ হেৰি কথা, সেইখিনি কোন সময়ত দিব?
2: আমাৰ ধৰক আমি বিফৰ মনচুন আৰু আফটাৰ ফ্লাড, গতিকে বিফৰ মনচুন বুলি কওঁতে আমি ধৰক বহাগ বিহুৰ আগে আগে, এপ্ৰিলৰ আগে আগে, যিকেইটা আপোনাৰ মাৰাত্মক বেমাৰ আছে, গৰু হওক ছাগলী হওক গাহৰি, বিশেষকৈ গৰুৰ ক্ষেত্ৰত আপোনাৰ চবকা, তাৰপিছতে আছে আপোনাৰ জহৰ বাত, মানে যিটো আপোনাৰ বিকিউ বুলি কওঁ, আৰু HS গলফুলা বেমাৰটো, সেইকেইটা বেমাৰৰ ভেকচিনকেইটা আমি দিব, দি থ'ব লাগে, মানে গোটেই আমাৰ যিখিনি গৰু আছে, তাৰোপৰি যিখিনি আপোনাৰ ছাগলী আছে, ছাগলীখিনি আপোনাৰ ধৰক PPR বুলি আছে, PPR বা গুড বুকচ বা এণ্ট্ৰ'ডক্সিমিয়া, এইখিনি ভেকচিন দিওঁ। আৰু এণ্ট্ৰ'ডক্সিমিয়াটো আপোনাৰ এইটো সময়ত হয় আপোনাৰ জুন জুলাই মাহৰ এইখিনিতে সময়, গতিকে আমি আমি যদি বিফৰ মনচুন আমি এপ্ৰিলৰ আগতে দি থওঁ, তেতিয়াহ'লে আমাৰ এণ্ট্ৰ'ডক্সিমিয়াত এইটো ভোগাৰ পৰা বহুত মানে আমাৰ বাচি থাকে ছাগলীখিনি। তাৰোপৰি যিখিনি গাহৰি আছে, গাহৰিখিনিকো আমি যিটো আপোনাৰ চুৱাইন ফিভাৰৰ ভেকচিন বা আমি চবকা ভেকচিন বা যিটো PPR মানে যিটো আছে, গতিকে সেইটো গোটেইখিনি ভেকচিন তাৰমানে PRRS যিটো আছে, সেইটো আপোনাৰ ভেকচিনখিনি দি থ'লে আমি বচাই থওঁ। বাকী হাঁহ কুকুৰা বা কুকুৰাখিনিতো আপোনাৰ চিডুল মতে থাকে, আপোনাৰ যি ব্ৰইলাৰে হওক বা আপোনাৰ লেয়াৰখিনিৰ হওক, সেইখিনিতে আপোনাৰ আপোনাৰ যিকেইটা ভেকচিনে আমাৰ ৰাণীখেত ডিজিজ ভেকচিন হওক বা যি হওক কামবোৰ ডিজিজ ভেকচিন হওক, বাকী যিকেইটা ভেকচিন আছে, কুকুৰাখিনিকো আমি কি কৰিব লাগে, আপোনাৰ যিখিনি মানে এটা কক্সিডিয়'ছিছ নামৰ বেমাৰ হয়, সেইটোৰ কাৰণে পৰজীৱিত জনিত ৰোগ, তাৰ কাৰণে আপোনাৰ ব্যৱস্থাটো লৈ থ'ব লাগে, মাজে মাজে সেইটো খুৱাই থাকিব লাগে লক্ষণ দেখাৰ লগে লগে। বাকী হাঁহখিনি কাৰণে দুটা আমাৰ মাৰাত্মক বেমাৰ হয়, সেইটো হ'ল আপোনাৰ ডাক প্লেগ আৰু তোমাৰ ডাক কলেৰা, গোটেইটো ভেকচিন উপলব্ধ। আৰু আজিকালি মানে পশুপালকসকলক বা আমাৰ যিখিনি আপোনাৰ হাঁহ কুকুৰা পালক আছে, আমি আমি জনাই থৈছোঁ বিভাগৰ ফালৰ পৰা, যিখিনি মানে গৰু হওক ছাগলী হওক বা গাহৰি হওক বা হাঁহ কুকুৰা হওক, যিখিনি আপোনাৰ প্ৰতিষেধক, যিখিনি ভেকচিন, সেইখিনি আপোনাৰ বিনামূলীয়াকৈ আপোনাৰ ওচৰৰ ৰাজ্যিক পশু চিকিৎসালয় আছে বা খণ্ড পশু চিকিৎসালয় আছে, তাৰ পৰা আপোনাৰ উপলব্ধ হয়, গতিকে দিয়াৰ ব্যৱস্থা কৰি আছে ইতিমধ্যে। হাঁ, গতিকে কোনোবাই যদি এনেকৈ দিব পৰা নাই, গতিকে ওচৰৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়ৰ লগত যোগাযোগ কৰি এই ব্যৱস্থাটো গ্ৰহণ কৰি
1: এতিয়াও তেওঁলোকে
2: সময় আছে, সময় আছে,
1: এতিয়াও চিটা
2: দিব পাৰে, দি আছে পৰ্যায়ক্ৰমে আমাৰ বিভাগে দি আছে।
1: আৰু এনেকুৱা সময়তে আমি আৰু কিছু কথা পাতিব লাগিব, যেনে জৈৱ সুৰক্ষাৰ কথা, যিটো বায়ো ছিকিউৰিটি বুলি কয়, এই জৈৱ সুৰক্ষাৰ কথাখিনি আমি আচলতে বাৰম্বাৰ পাতিব লাগিব, কাৰণ সেইখিনিৰ অভাৱৰ ফলতেই, জৈৱ সুৰক্ষাৰ ত্ৰুটিৰ ফলতেই বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। আৰু যিহেতু এতিয়া বানপানীৰ সময়ছোৱাত চব একাকাৰ হৈ যায়, তাত একো চিনচাব নাথাকে, য'ত বানাক্ৰান্ত অঞ্চলবিলাকৰ উপৰিও যিবিলাক বান প্ৰৱণ এলেকা আছে, বা আজিকালি এনেকুৱা কথা হৈছে ক'ত কেতিয়া বানপানী হৈ যায় ঠিক নাই, কাহানি নোহোৱা ঠাইতো বানপানী হয়, গতিকে সেইবিলাক ঠাইৰ মানুহবিলাকে জৈৱ সুৰক্ষাৰ সুরক্ষাৰ প্ৰতি কেনে ধৰণে লক্ষ্য ৰাখিব?
0: হয়, এতিয়া আচলতে বানপানীৰ সময়ত জৈৱ সুৰক্ষাৰ কথাটো খুব বেছিকে প্ৰসংগিত হৈ উঠে, কাৰণ আমি এতিয়া যেতিয়া মানুহে পানী হৈ যাব গোটেই লগতে ফাৰ্মৰ লগত অহা যোৱাটো মানে পানীৰ থ্ৰুদিয়ে মিডিয়া হৈ যায়, পানীটো এটা মিডিয়া হৈ যায়, সেইকাৰণে আমি কি কৰিব লাগে, যোনবিলাক ফাৰ্মত পানী হোৱাগে নাই, সোমোৱাগে নাই, সেইবিলাক ফাৰ্মত কিন্তু

একেবাৰে ষ্ট্ৰিক্ট বায়' ছিকিউৰিটিটো মেইনটেইন কৰিব লাগিব। এতিয়া জৈৱ সুৰক্ষা বুলি কোৱাৰ লগে লগে জৈৱ সুৰক্ষানো কি? জৈৱ সুৰক্ষা আচলতে এইবিলাক পদ্ধতি, যোনবিলাক পদ্ধতিৰ পৰা আমাৰ পৰা, মানুহৰ পৰা, জীৱ জন্তু বাহিৰৰ পৰা জীৱ জন্তুলৈকে বেমাৰবিলাক নাযায়, আৰু যদি জীৱ জন্তুত কিবা বেমাৰ হৈছে তাত যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আৰু যাতে আমাৰ যদি গঁৰালত বেমাৰ হৈ আছে সেই বেমাৰবিলাক যাতে বেলেগলৈ স্প্ৰেড নকৰোঁ, এই তিনিটা দিশ যদি আমি গোটেইকেইটা ঠিক কৰিব পাৰোঁ তেতিয়াহে জৈৱ সুৰক্ষা গোটেইখিনি এটা হেৰি মজবুত কৰি হ'ব ধৰে। আৰু এই প্ৰথমটো যেতিয়া আমি কৈছোঁ, আমি বাহিৰৰ পৰা যিকোনো বীজাণু আমাৰ ফাৰ্মলৈকে লৈ যাব নালাগে। সেইটোত কি আহিব, আমাৰ কৰণীয় আছে, আমি পটককৈ বাহিৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহিলোঁ বা ক'ৰবাৰ পৰা আহিলোঁ, পটককৈ ফাৰ্মত সেনেকৈ সোমাই যাব নালাগে। আমাৰ ঘৰত কোনোবা গেষ্ট আহিছে, তেওঁলোকে আমাৰ ফাৰ্মখন চাব বিচাৰিছে, আপোনালোকে কোনো চেনিটাইজ নকৰাকৈ তেওঁলোকক সোমাই যোৱাটো নিষেধ কৰিব লাগিব। তাৰ লগতে যেনেকুৱা নিগনি আছে বা কুকুৰ মেকুৰী, পটককৈ যাতে ফাৰ্মত

0: আমাৰ যদি গঁৰালত বেমাৰ হৈছে, সেই বেমাৰবিলাক যাতে বেলেগলৈ স্প্ৰেড নকৰোঁ, এই তিনিটা দিশ যদি আমি গোটেইকেইটা ঠিক কৰিব পাৰোঁ, তেতিয়াহে জৈৱ সুৰক্ষা গোটেইখিনি এটা হেৰি মজবুত কৰি হ'ব ধৰে। আৰু এই প্ৰথমটো যেতিয়া আমি কৈছোঁ, আমি বাহিৰৰ পৰা যিকোনো বীজাণু আমাৰ ফাৰ্মলৈকে লৈ যাব নালাগে। সেইটোত কি আহিব, আমাৰ কৰণীয় আছে, আমি পটককৈ বাহিৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহিলোঁ বা ক'ৰবাৰ পৰা আহিলোঁ, পটককৈ ফাৰ্মত সেনেকৈ সোমাই যাব নালাগে। আমাৰ ঘৰত কোনোবা গেষ্ট আহিছে, তেওঁলোকে আমাৰ ফাৰ্মখন চাব বিচাৰিছে, আপোনালোকে চেনিটাইজ নকৰাকৈ তেওঁলোকক সোমাই যোৱাটো নিষেধ কৰিব লাগিব। তাৰ লগতে যেনেকুৱা নিগনি আছে বা কুকুৰ মেকুৰী, পটককৈ যাতে ফাৰ্মত সোমাই নাযায়, চৰাই চিৰিকটি যাতে অহা যোৱা কৰি থাকিব নোৱাৰে, সেইখিনি কিন্তু আমি গোটেই পদ্ধতিখিনি মানি চলিব লাগিব। আৰু গঁৰালটোৰ ভিতৰত আগতে আমি পাতিছোঁ যেনেকুৱা ভেকচিনেশ্যন আৰু ডিৱৰ্মিং, পেলু দৰৱটো আৰু ভেকচিনেশ্যনটো। এতিয়া পেলু দৰৱটোৰ কথা কওঁতে এটা কথা আগতে থাকি গ'ল, মই ইয়াতে কৈ যাব বিচাৰিছোঁ, পেলু দৰৱটো আমি বছৰত দুবাৰকৈ দিবই লাগে। আৰু যোনবিলাক অঞ্চল খুব বেছি পেলুৰ লগত প্ৰভাৱিত, সেইবিলাক অঞ্চলত বছৰত দুবাৰতকৈ বেছি তিনিবাৰলৈকে যদি পৰীক্ষা কৰে, পায়খানা পৰীক্ষা কৰে, তেতিয়াহ'লে তেওঁলোকে যদি পেলু পায়, তেতিয়া কিন্তু সঘনাই পেলু দৰৱ সেইখিনি জেগাত দুবাৰ তিনিবাৰলৈকে দিব পৰা যায়। এতিয়া পেলু দৰৱটো দুবাৰ যদি আমি ষ্টেণ্ডাৰ্ড ধৰি লওঁ, সেইটো হ'ল মনচুন অহাৰ আগে আগে, মানে বিফৰ এপ্ৰিল, বিফৰ এপ্ৰিল আমি গোটেইবিলাক জীৱ জন্তু, হাঁহ কুকুৰা মুৰ্গীলৈকে যদি আমি পেলু দৰৱটো খুৱাই ৰাখোঁ, আৰু লাষ্টত আপোনাৰ আফটাৰ মনচুন মানে দুৰ্গা পূজাৰ সময়ত, সেইখিনি সময়তো আকৌ এটা ড'জ আমি দিব লাগিব। খালি পেলু দৰৱ দিওঁতে এটা কথা সাধাৰণতে মানুহে ভুল কৰে, পেলু দৰৱ দিওঁতে আজি যদি এপালি দিলে, পিছৰ পালি যোনটো 14-21 দিনৰ ভিতৰত দিব লাগে, সেই পালিটো দিয়াত কিন্তু ভুল কৰে। সেই ভুল কৰাৰ লগে লগে কি হৈ যায়, আমি যে প্ৰথম পালি দৰৱ দিলোঁ, এই দৰৱটো যে নিদিলোঁ, তেতিয়া দিয়া নিদিয়া একে হৈ যায়, একে কথা হৈ যায়। কাৰণ আজিৰ দিনত এনেকুৱা কোনো পেলু দৰৱ নাই যিয়ে কণীটোক মাৰি পেলাব পাৰে, আৰু পেলুৰ কণীবিলাক থাকি যায়, থাকি গ'লে এটা সময়ত সেই কণীৰ পৰা আকৌ পোৱালি হৈ জন্ম হৈ যায়। তো সেইকাৰণে আমি এটা ড'জ যদি আজি দিলোঁ, 14-21 দিনৰ ভিতৰত ৰিপিট কৰিব লাগিব, বহাগৰ বিহুৰ আগে আগে এইটো কৰিলে, আৰু দুৰ্গা পূজাৰ আগে আগে আকৌ সেইটো ৰিপিট কৰিলে, দুটা ড'জ কিন্তু দিব লাগিব। আৰু পেলু দৰৱ দিওঁতে আৰু এটা কথা, পেলু দৰৱটো সদায় এটা দৰৱে খুৱাই থাকিব নালাগে। কিছুমানে কি কৰে, ফেনটাষ্টো আজিকালি খুব পপুলাৰ, ফেনবেণ্ডাজল, যিহেতু সি প্ৰেগনেঞ্চি ছেফ এটা দৰৱ হয়, মানে আমাৰ কৃষকসকলে নিজে নিজে খুৱাই থাকে, আৰু প্ৰত্যেকবাৰে যদি সেই দৰৱটোৱে খুৱাই থাকে, তেতিয়া আস্তেকৈ সি এনথেলমেণ্টিক ৰেজিষ্টেঞ্চ ডেভেলপ কৰে, আৰু সেই দৰৱটো কিন্তু সেই এনিমেলটোৰ গাত কাম নকৰা হৈ যায়। তো এনেকুৱাকৈ আমি এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ, যেনেকুৱা আমি এণ্টিবায়'টিক এতিয়া বেমাৰ হৈছে, আমি যদি এণ্টিবায়'টিক যধে মধে দি দিওঁ, যিমান দিব, এতিয়া চাপোজ দৰৱৰ নাটনি হ'ব, নাটনি হোৱাৰ লগে লগে কেম্পবিলাক বহিব, মানুহ বহুত যেতিয়া আহি যাব, যিমান ড'জ পাব লাগে কেতিয়াবা নাপায়গৈ। তো তেতিয়া কি হৈ যায়, সেই নোপোৱাৰ ফলত সি কমকৈ যে ড'জটো পালে, তাৰপিছত আকৌ এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ ডেভেলপ কৰিব। তো সেইকাৰণে আমি ড'জৰ ক্ষেত্ৰতো, পেলু দৰৱেই হওক বা যিকোনো দৰৱৰ ক্ষেত্ৰত হওক, আমি পশু চিকিৎসকক যদি পৰামৰ্শ লৈ নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াবা নিজৰ
1: আমাৰ সময় চমু চাপি আহিছে। শেষত খুব চমুকৈ জানিব বিচাৰিছোঁ, এই বানপানীৰ সময়ছোৱাতে আমি কিছুদিন আগেয়ে মন কৰিলোঁ যে আকৌ গাহৰিৰ ক্ষেত্ৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ এটা মূৰ দাঙি উঠিছে, পুনৰ নিষিদ্ধ কৰিছে নেকি কিছু জেগাত, মই সেই বিষয়ে ভালকৈ নাজানো। গতিকে এই আফ্ৰিকান চুৱাইন ফিভাৰক লৈ শেহতীয়া কিছু তথ্য আছে নেকি?
2: শেহতীয়া কিছু তথ্য মানে যোৱা আপোনাৰ 16 তাৰিখে, 16 জুলাই তাৰিখে আপোনাৰ ICRA তাৰমানে আপোনাক কৰিলে কি, যিটো আমাৰ হাই ছিকিউৰিটি যিটো আপোনাৰ ৰিচাৰ্চ চেণ্টাৰ আছে, তাৰ পৰা আপোনাৰ আফ্ৰিকান চুৱাইন ফিভাৰৰ যিটো মানে ভেকচিন, সেইটো ভেকচিনটো আপোনাৰ হেৰি কৰিছে, মুকলি কৰিছে।
1: ভাল খবৰ তেতিয়া,
2: সেইটো কাৰণে আমাৰ আমাৰ গাহৰি পালকসকলৰ কাৰণে এইটো ভাল খবৰ,
1: আৰু তাৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছে,
0: ভেকচিনটো ৰিলিজে কৰিছে
2: ভেকচিনটো। হয়,
1: এটা সময় অনুসৰি যদি সেই ভেকচিন দিয়ে তেতিয়াহ'লে গাহৰি পালকসকলৰ কাৰণে এটা সকাহ আৰু তেওঁলোকে সাম্ভাৱ্য ক্ষতিৰ পৰা হাত থাকিব পাৰিব। কাৰণ আগে আমি দেখোঁ যে আফ্ৰিকান চুৱাইন ফিভাৰ যেতিয়া হয় তেতিয়া বহুত গাহৰি তেনেকুৱাকৈ মাৰি পেলাবলগীয়া হয়, পুতি পেলাবলগীয়া হয়। যদিও

0: ক্ষতিপূৰণ পায়,
1: কিন্তু ক্ষতিপূৰণ
0: তথাপি
1: যিমান পাব লাগে সেইখিনি
0: হয়
1: নাপায়,
0: সিমান নাপায়। তো কিছু হ'লেও ক্ষতি হয়েই গাহৰি পালকৰ। গতিকে এইটো নিশ্চয় আমাৰ কাৰণে এটা ভাল খবৰ যে আফ্ৰিকান চুৱাইন ফিভাৰৰ চিতা মুকলি কৰি দিয়া হৈছে। গতিকে আজি আমি এইখিনি কথা পাতিলোঁ, বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন আমি যিমান পাৰি আমি ৰাইজক জনোৱাৰ চেষ্টা কৰিছোঁ এই কথাবোৰ। আৰু আমি আশা কৰিছোঁ যে য'ত য'ত বান হৈছে ইয়াতেই যাতে হাম কাটে আৰু যাতে বান নাহক দুনাই, আৰু ৰাইজ সুস্থ হৈ থাকক, তেওঁলোকৰ পশুধন হাঁহ কুকুৰাও ৰক্ষা পৰক। ইয়াকে আশা কৰি আজিৰ এই আলোচনাটি ইমানতে সামৰিছোঁ। আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ। বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন শৰণীয়াই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3,000 रूपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रूपए से 200 रूपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে। এই জিলাকেইখনত যিহেতু এইকেইদিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে যিসকল খেতিয়কে এতিয়ালৈকে মূল পথাৰত কঠীয়া ৰোৱাৰ কাম শেষ কৰিব পৰা নাই, সেই খেতিয়কসকলে বৰষুণৰ সুবিধালৈ চাই অতি সোনকালে কঠীয়া ৰোৱাৰ কাম শেষ কৰিব লাগে। যিসকল খেতিয়কে ইতিমধ্যে মূল পথাৰত সময়মতে ৰোৱাৰ কাম শেষ কৰিছে, সেই খেতিয়কসকলে মূল পথাৰখন সঘনাই নিৰীক্ষণ কৰি থাকিব লাগে, কাৰণ এই সময়ত ধান খেতিত মজা খোৱা পোক আৰু টোপলিকটা পোকৰ আক্ৰমণ দেখা দিব পাৰে। আগষ্ট মাহৰ মাজভাগলৈকে তিল খেতিৰ বাবে উপযুক্ত সময়। যিহেতু অহা সপ্তাহত কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়ত তিল খেতিৰ বাবে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। মাটি শুকাই যোৱাৰ লগে লগে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰি দিব। বৰষুণ হোৱাৰ ফলত শিমলুৱালুৰ খেতিডৰাৰ বনবাটৰ প্ৰকোপ বৃদ্ধি হয় বাবে খেতিডৰাৰ পৰা অলাগতিয়াল বনবাট আদি নিৰাই দিব। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মিঠামৰাৰ শস্যডৰাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, যাতে বিছা পোকৰ আক্ৰমণ হলে তাক ৰোধ কৰিব পৰা যায়। বৰষুণ হোৱাৰ সম্ভাৱনাৰ বাবে মৰাপাটৰ পথাৰত বিছা আৰু চিটিকা পোক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে বাঁহৰ জেংপুটি চৰাই বহাৰ ব্যৱস্থা কৰিব পাৰে। বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গুৰুৱাৰ ব্যৱস্থা কৰক। গুৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। পাণ গছৰ গুৰিত পানী জমা হ'বলৈ নিদিব। বৰ্তমান সময়ত পাণৰ পাত পচা ৰোগ বিভিন্ন ঠাইত দেখা পোৱা গৈছে। এই ৰোগৰ প্ৰতিৰোধৰ বাবে বৰডক্স মিশ্ৰণৰ 1% অহা ছেপ্টেম্বৰ মাহলৈকে মাহত 2 বাৰকৈ প্ৰয়োগ কৰিব পাৰে। আদা, হালধি খেতিডৰা ৰাইজম ৰোগ বেমাৰৰ পৰা বচাবলৈ খেতিডৰাত পানী জমা হ'বলৈ নিদিব আৰু বৰষুণৰ পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰি ৰাখক। কুঁহিয়াৰৰ গছবোৰ বৰষুণ আৰু প্ৰবল বতাহত হালি নপৰিবৰ বাবে 3-4ডাল কুঁহিয়াৰ গাগছ একেলগ কৰি বান্ধি দিব। কুঁহিয়াৰৰ ৰেড ৰোট বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিডৰাত পানী জমা হ'ব নিদিব আৰু আক্ৰান্ত গছ উভালি পেলাব। কল খেতিৰ বাবে পোখা পুলিবোৰ ৰুই শেষ কৰক। কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয়। বাছনি কৰা পুলিটোৰ ওজন 1.5 কেজিৰ পৰা 2 কেজি হ'লে ভাল। 1 ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ল'ব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, শাওনীয়া মাহৰ বীজ আগষ্টৰ মাজভাগলৈ সিঁচিব পাৰি। এই খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। বিভিন্ন ঠাইত অতিৰিক্ত খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকসকলে বৰ্ষাকালীন মাহৰ বীজ সিঁচিবৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটি প্ৰস্তুতিৰ সময়ত 3 বাৰ হাল বাই মৈয়াই মাটিডৰা চাহ কৰি ল'ব। পথাৰৰ পৰা যাতে অতিৰিক্ত পানীভাৱ

ওলাই যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। হালধিৰ খেতিডৰা সময়মতে পৰিচৰ্যা কৰি গুৰিত মাটি চপাই দিয়াৰ ব্যৱস্থা কৰক। ডাৱৰীয়া নাইবা বৰষুণৰ বতৰত সাৰৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰাখিব। অনুকূল বতৰৰ বাবে টেঙাজাতীয় গছত গামোচিছ নামৰ এবিধ বেমাৰে দেখা দিব পাৰে। এই বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে বাৰীখনৰ পৰা অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পৰাকৈ প্ৰয়োজন অনুযায়ী সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। ইতিমধ্যে সংক্ৰমিত গছবোৰৰ আক্ৰান্ত অংশবোৰ কটাৰীৰে চুৰুকি পটাচ পানীৰে ধুই দুই তিনিদিন পিছত সেই অংশত বৰ্ড মিশ্ৰণ সানি দিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ। কল খেতিত ডাৱৰীয়া আৰু সেমেকা বতৰৰ বাবে বাঞ্চিটপ ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। এই ৰোগৰ বিস্তাৰ ৰোধ কৰিবলৈ ৰগৰ বা ডাইমেক্ৰন প্ৰতি লিটাৰ পানীত 1 মিলিলিটাৰ হিচাপত স্প্ৰে' কৰি ৰোগ বিয়পোৱা মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগে। সেমেকা বতৰ আৰু আৰ্দ্ৰতাৰ বাবে জলকীয়া বা গোলমৰিচৰ খেতিত ৱেইল্ট বা মৰহি যোৱা ৰোগ হ'ব পাৰে। এই মৰহি যোৱা ৰোগৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কেৱল ফৰকাল বতৰত লতাৰ গুৰিত 150 গ্ৰাম ট্ৰাইকোডাৰ্মা মিহলিত নিমৰ খৈল আৰু গোবৰৰ মিশ্ৰণ প্ৰয়োগ কৰক আৰু মাটিখিনিৰ লগত ভালদৰে মিহলাই দিয়ক। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মগুমাহ আৰু মাটিমাহৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম স্থগিত ৰাখক। এই সময়ত গৰমৰ পৰা এৰী পলুবোৰক ৰক্ষা কৰিবলৈ এৰী পলু পালকসকলে পলু পালন কৰা ঘৰটোৰ দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰবোৰ দিনৰ ভাগত খুলি দি বতাহ চলাচল কৰিবলৈ দিব লাগে। জমা কৰি থোৱা এৰা কেচেৰু পাতবোৰ ভিজা মৰাপাতৰ বস্তাৰে মেৰিয়াই থৈ মাজে মাজে পানী ছটিয়াই থাকিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।

এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ বজাৰ দৰৰ সবিশেষ। বেঙেনা প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 4000 টকা, তিতাকেৰেলা 3000 টকাৰ পৰা 3500 টকা, তিয়ঁহ 2200 টকাৰ পৰা 2600 টকালৈ, বিলাহী 1600 টকাৰ পৰা 2500 টকালৈ, ৰঙালাও প্ৰতি কুইণ্টলত 1600 টকাৰ পৰা 2200 টকালৈ, অমিতা 1600 টকাৰ পৰা 2000 টকা, গাজৰ 5500 টকাৰ পৰা 6000 টকা, জলকীয়া 11000 টকাৰ পৰা 13000 টকালৈ, কোমোৰা 1800 টকাৰ পৰা 2500 টকালৈ, জিকা 2500 টকাৰ পৰা 3000 টকাৰ ভিতৰত, ভোল 2500 টকাৰ পৰা 3000 টকাৰ ভিতৰত, মূলা প্ৰতি কুইণ্টলত 1800 টকাৰ পৰা 2500 টকালৈ, বিট 5000 টকাৰ পৰা 6000 টকালৈ, বন্ধাকবি 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, ফুলকবি প্ৰতি কুইণ্টলত 5000 টকাৰ পৰা 6000 টকাৰ ভিতৰত, স্কোৱাছ 2000 টকাৰ পৰা 4000 টকা, কেপচিকাম 5000 টকাৰ পৰা 6000 টকা, পটল 2500 টকাৰ পৰা 3000 টকা, ভেন্দি 2200 টকাৰ পৰা 3000 টকাৰ ভিতৰত, কচু 3500 টকাৰ পৰা 5000 টকাৰ ভিতৰত, লাও 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, পালেং শাক 120 মুঠিত 100 টকা, উৰহি 1500 টকাৰ পৰা 2000 টকাৰ ভিতৰত, লেচেৰা প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, লেচেৰা প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকালৈ, কাজি নেমু প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ধনিয়া পাত 100 মুঠাত 100 টকা, ভাতকেৰেলা প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু অন্য মাহজাতীয় শস্যৰ বজাৰ দৰৰ সবিশেষ। সাধাৰণ চাউল প্ৰতি কুইণ্টলত 3300 টকাৰ পৰা 4050 টকালৈ, গোমধান 2000 টকাৰ পৰা 2200 টকাৰ ভিতৰত, গোটামগু প্ৰতি কুইণ্টলত 9600 টকাৰ পৰা 12500 টকাৰ ভিতৰত, মচুৰ 7700 টকাৰ পৰা 7800 টকাৰ ভিতৰত, বুটৰ প্ৰতি কুইণ্টলৰ দাম 6900 টকাৰ পৰা 8200 টকাৰ ভিতৰত, মাটিমাহৰ প্ৰতি কুইণ্টলৰ দৰ 10600 টকাৰ পৰা 13500 টকাৰ ভিতৰত, মগু দাইল 8900 টকাৰ পৰা 11400 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলত 7200 টকাৰ পৰা 9100 টকা, ৰহৰ দাইল প্ৰতি কুইণ্টলত 10200 টকাৰ পৰা 12800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7100 টকাৰ পৰা 7800 টকাৰ ভিতৰত, আলুৰ দাম প্ৰতি কুইণ্টলত 1000 টকাৰ পৰা 1600 টকাৰ ভিতৰত, পিঁয়াজ 3500 টকাৰ পৰা 4800 টকা, সৰিয়হ প্ৰতি কুইণ্টলৰ দাম 6500 পৰা 6750 টকাৰ ভিতৰত, তিল 14000 টকাৰ পৰা 16000 টকা, ধনিয়া 15000 টকাৰ

0: এই কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি। শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ, আৰু অলপ ইমাৰজেঞ্চি বাবেও সাঁচ, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী। কিন্তু কাণফুলি কি হব, যাবানে বিডিও ইনজেকশ্যন?
1: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। এতিয়া নিবেদন কৰিছো মিতালী চৌধুৰীৰ কণ্ঠৰ এটি মীৰা ভজন।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অহা 9 আগষ্টৰ পৰা উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব বুলি শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰকাশ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ কাইলৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন, জনসাধাৰণক স্বগণনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ৰাজ্যপাল

0: লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ আহ্বান, অহা 4 মাহৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ প্ৰকাশ, আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছত মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু ছাউথ ইউনাইটেড এফ চিৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষয় ক্ষতিৰ বাস্তৱিক মূল্যায়ন আৰু স্বচ্ছভাৱে সময়মতে পুনৰ্বাসন সাহায্য সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই জৰীপৰ দিহা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে প্ৰতিটো প্ৰভাৱিত পৰিয়ালৰ সৈতে থিয় দিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ।
1: আমি প্ৰচেষ্টা কৰিছো যে বানাক্ৰান্ত ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰো। 9 তাৰিখৰ পৰা আমি জৰীপো আৰম্ভ কৰিম, যাতে বানাক্ৰান্ত ৰাইজক আমি যিমান সোনকালে পাৰো আমি সহায়ৰ হাত আগবঢ়াব পাৰো। যাৰ ক্ষতি হৈছে আমি দি দিম, আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে, গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছো। নাগালেণ্ড চৰকাৰে কি নীতি ল'ব কি নীতি নল'ব সেইটো ভাৰত চৰকাৰৰ থ্ৰুদি আমি কথা পাতিব লাগিব, কিন্তু অসমৰ ভিতৰত কোনো ইলিগেল তাতে মাইনিং নহয়।
0: মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে 1 লাখ লোকৰ নাম সাহায্য লাভ কৰিবলগীয়া লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ আশ্ৰয় শিবিৰত থকা বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। ডঃ শৰ্মাই ৰাজীৱ গান্ধী ইনষ্টিটিউট অব পেট্ৰলিয়াম টেকনলজি প্ৰতিষ্ঠানত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি থকা 1,400 গৰাকী বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে বানত প্ৰাণহানি হোৱা 10 জন লোকৰ নিকটাত্মীয়ক 5 লাখ টকাকৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইয়াৰ পাছত তেওঁ পানবেচাকে ধৰি বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকৰ অভাৱ অভিযোগ সন্দৰ্ভত মত বিনিময় কৰে। শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। উজনি অসমত প্ৰলয়ংকাৰী বানৰ কাৰণ আৰু খনন কাৰ্য সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জটিলতাৰ বাবে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হ'ব। বানৰ কাৰণ নিৰ্ণয়ৰ বাবে উপগ্ৰহীয় তথ্যৰ সহায়ত IIT গুৱাহাটী বা ৰুৰ্কীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ জৰিয়তে বিজ্ঞানসন্মত অধ্যয়ন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।
1: নগৰৰ পানীটো ব্ৰহ্মপুত্ৰৰ অলপ সীমাটোৰ ওপৰত থাকিলে পানীখিনি ওলাই যোৱাত অসুবিধা হয়। পাম্প আদি লগাব পাৰি নেকি তাৰ ব্যৱস্থা আমি কৰি আছো। যোৱাকালি অইল ইণ্ডিয়াৰ পৰাও পাম্প আহিছে, আমি চেষ্টা কৰিম যিমান সোনকালে পাৰি পানীটো ফ্লাছ আউট কৰাৰ কাৰণে। হাইৱেটো এটা মথাউৰি টাইপ হৈছে আৰু হাইৱেটোৰ কাৰণে ইফালৰ পৰা পানী সিফালে অহা নাই। আচলতে শিৱসাগৰ চৰাইদেউ জিলাত আগত বানপানী নাছিল কাৰণে হাইৱেটোৰ ডিজাইনটো তেনেকুৱা হ'ল। এতিয়া মই NHIDCIলক অনুৰোধ কৰিম যাতে ক্ৰছ ড্ৰেইনেজ কৰি দিয়া যায়, কাৰণ এইটো আগত তেনেকুৱা হোৱা নাছিল কাৰণে এইফালে তেওঁলোকে ক্ৰছ ড্ৰেইনেজ খুব কম দিছিল।
0: কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ 2টা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনত এইবাৰৰ বানত ৰাজ্যৰ মুঠ 25খন জিলাৰ 2,281খন গাঁৱৰ 11 লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হয়। বানৰ ফলত 3,771টা বাসগৃহ

0: পুনৰূপে ধ্বংস হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যপালগৰাকীয়ে আজি লোকভৱনত অনলাইন স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি কয় যে এই প্ৰক্ৰিয়া সৰল, নিৰাপদ, স্বচ্ছ আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল। তেওঁ কয় যে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায়। এই প্ৰক্ৰিয়াই সঠিক আৰু নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ অৱদান আগবঢ়াই ৰাষ্ট্ৰীয় দায়িত্ব পূৰণ কৰাৰ সুযোগ বহন কৰা বুলি শ্ৰী আচাৰ্যই মন্তব্য কৰে।
2: जनगणना हमारे लोकतंत्र का एक राष्ट्रीय कर्तव्य है और दायित्व है। जनगणना 2027 के अंतर्गत सेल्फ एन्यूमरेशन स्वगणना पोर्टल के माध्यम से आज मैंने स्वयं अपनी स्वगणना को बहुत ही आसान ढंग से पूर्ण कर लिया और इसी के साथ मैं अपने असम के प्रिय नागरिकों से अपील करता हूँ, आप भी इस बहुत ही राष्ट्रीय अभियान में उत्साहपूर्वक भाग लें।
1: লোকপিয়লৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এই প্ৰক্ৰিয়াই ফলপ্ৰসূ পৰিকল্পনা, সুশাসন আৰু ৰাজহুৱা সেৱাৰ সমবিতৰণৰ ভেটিগ্ৰহ দিয়ে। তেওঁ কয় যে লোকপিয়লৰ নিৰ্ভুল তথ্যই কল্যাণমুখী আঁচনি গ্ৰহণ কৰাৰ লগতে সম্পদৰ সম আবণ্টন আৰু তথ্য আধাৰিত উন্নয়ন নীতি গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৰ্বাত্মক আৰু বহনক্ষম উন্নয়নত লোকপিয়লৰ ভূমিকা অসীম বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰি ৰাজ্যৰ জনসাধাৰণক স্বগণনাৰ সুযোগ গ্ৰহণ কৰিবলৈ আৰু 16 আগষ্টৰ ভিতৰত নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে নিজৰ পৰিয়ালৰ সদস্য, বন্ধু, ওচৰ চুবুৰীয়া আৰু সতীৰ্থসকলকো লোকপিয়লত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ যোগাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অহা 4 আগষ্টৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। আজি তামোলপুৰৰ কচুবাৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খন স্বাস্থ্যমন্ত্ৰী সিংহল আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনৰ 90% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু অহা 4 মাহৰ ভিতৰত বাকী 10% কাম সম্পূৰ্ণ হ'ব বুলি শ্ৰীসিংহলে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ পাছত আন্তঃবিভাগত ৰোগী চোৱাৰ কাম আৰম্ভ হ'ব। ভাৰতীয় চিকিৎসা পৰিষদৰ অনুমোদন লাভ কৰাৰ পাছত অহা বছৰ চিকিৎসা মহাবিদ্যালয়ৰ কামো আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
3: তামোলপুৰত নিৰ্মিত অৱস্থাত থকা মেডিকেল কলেজৰ পৰিদৰ্শন আমি কৰিলোঁ। প্ৰায় 170 বিঘাত এই ডেভেলপমেণ্টটো হৈ আছে। এই মেডিকেল কলেজ বহুত ধুনীয়াকে বনোৱা হৈছে, ধুনীয়া আৰ্কিটেকচাৰ আছে। মেডিকেল কলেজ প্ৰায় নিৰ্মাণাধীন, নিৰ্মাণ সম্পূৰ্ণ হৈছে। 10% কাম বাকী আছে, কিন্তু শেষত 10% কামত কিছু সময় লাগে। মই ভাবো যে আৰু 4 মাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইনস্পেকচন কৰিম। ইনস্পেকচনৰ পিছত সৰুকে OPD এটা আমি ইয়াত আৰম্ভ কৰিম আৰু OPD আৰম্ভ হোৱাৰ পিছত NCI-ক আমি আবেদন জনাম। NCI-ৰ অনুমোদন হোৱাৰ পিছত অহা বছৰ ইয়াত কলেজ হয়।
1: শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আজি চৰাইদেউত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান প্ৰভাৱিত 110খন বিদ্যালয়ৰ গৃহ, শ্ৰেণীকোঠা, আচবাব, শিক্ষণ সামগ্ৰী আৰু অন্যান্য আন্তঃগাঁথনি সামগ্ৰীৰ ক্ষয়ক্ষতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। বানৰ ফলত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহত শীঘ্ৰে শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বিদ্যালয় শিক্ষা বিভাগে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2019 আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ৰাজ্যৰ চৰকাৰী, প্ৰাদেশিকৃত, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ বাবে বিদ্যালয় পৰিচালনা সমিতি গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অধিসূচনা মতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত পূৰ্বৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ পৰিৱৰ্তে বিদ্যালয় পৰিচালনা সমিতি গঠন কৰিব লাগিব। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত এই সমিতি গঠন কৰিব লাগিব। বিদ্যালয় পৰিচালনা সমিতিত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, শিক্ষাবিদ, স্থানীয় চৰকাৰী কৰ্তৃপক্ষৰ প্ৰতিনিধি, বিষয় বিশেষজ্ঞ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ হাৰ অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ'ব। অধিসূচনাত উল্লেখ কৰা মতে সমিতিয়ে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীসকলৰ পুনৰ নামভৰ্তি কৰা, প্ৰধানমন্ত্ৰী পৰিপুষ্টি শক্তি নিৰ্মাণ আঁচনি আৰু স্বাস্থ্য সম্পৰ্কীয় পদক্ষেপসমূহ পৰ্যবেক্ষণ কৰা, বিদ্যালয়ৰ বাজেট পুনৰীক্ষণ কৰা আদি কাম কাজসমূহৰ তদাৰক কৰিব লাগিব। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: প্ৰসিদ্ধ গীতিকাৰ আনন্দীৰাম দাসৰ পুণ্যতিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। বনকোৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলিও অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, লাচিত বৰফুকন, পাৰঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ দুখন প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। 1959 চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোৰ আৰু নিউ আৰ্ট প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত

কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত তেওঁৰ গীতসমূহে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে বহু প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰি আহিছে বুলি মত প্ৰকাশ কৰে। শিল্পীগৰাকীৰ সৃষ্টিৰাজি আজিও সমানেই প্ৰাসংগিক আৰু প্ৰেৰণাদায়ক বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনকোঁৱৰ আনন্দীৰাম দাসৰ অৱদানে অসমীয়া গীতি সাহিত্য তথা সংগীত জগতক স্বকীয় মৰ্যাদা প্ৰদান কৰি গৈছে বুলি মত প্ৰকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পৰ্যন্ত 73 সাক্ষীয়ে সাক্ষ্য দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাক্ষীসকলৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 394 সাক্ষীৰ নাম সন্নিৱিষ্ট হৈছে। যোৱা নিশা আৰু আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। অনিলনগৰ, হাতীগাঁও, ৰুক্মিণীগাঁও, কাহিলিপাৰা, দক্ষিণগাঁও, বেলতলাৰ চাৰ্ভে আদি অঞ্চলত কৃত্ৰিম বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অনিলনগৰত SDRFএ নাৱেৰে স্থানীয় লোকক যাতায়াতৰ ক্ষেত্ৰত সহায় কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মাই অনিলনগৰত উপস্থিত হৈ বান সমস্যাৰ বুজ লোৱাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। কাছাৰ জিলাৰ লক্ষীপুৰ থানা এলেকাৰ ভুৱন পাহাৰৰ পাদদেশৰ মতিনগৰ অঞ্চলত অসম আৰক্ষী আৰু আছাম ৰাইফলছে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু হেৰইন জব্দ কৰে। অভিযানকালত 3 লোকক গ্ৰেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা 14 কিলোগ্ৰাম ওজনৰ নিচাযুক্ত টেবলেট আৰু 223 গ্ৰাম হেৰইন জব্দ কৰা হয়। জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য আনুমানিক 28 কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে আৰক্ষীয়ে NDPS আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলীয় শৃংখলা ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত দৰং জিলা কংগ্ৰেছ কমিটীৰ অন্তৰ্গত বেছিমাৰী ব্লকৰ 10 আঞ্চলিক পঞ্চায়তৰ সদস্যক দলৰ পৰা বহিষ্কাৰ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে তৎকালে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত এই নিৰ্দেশ জাৰি কৰা হৈছে। দলীয় অনুশাসন বৰ্তাই ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হীৰেন্দ্ৰনাথ শৰ্মা আৰু পঞ্জীয়ক পংকজ বৰঠাকুৰে বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশ সামৰি ক্ৰীড়া আৰু যুৱ কল্যাণ তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সৈতে কালি আলোচনাত মিলিত হয়। এই পৰ্যালোচনা বৈঠকত বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা বিভিন্ন নতুন পাঠ্যক্ৰম, বিশ্ববিদ্যালয়খনৰ সাফল্য তথা সন্মুখীন হোৱা সমস্যাসমূহৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বুজ লয়। বিশ্ববিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী নিযুক্তিকে ধৰি অন্যান্য দিশসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰি পূৰ্ণতা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। 135 ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ ছাউথ ইউনাইটেড FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে প্ৰতিযোগিতাৰ 135 ইতিহাসত এতিয়ালৈ 17 খিতাপ দখল কৰিছে। ইপিনে বিগত বছৰ ডুৰাণ কাপ প্ৰতিযোগিতাত আত্মপ্ৰকাশ ঘটা ছাউথ ইউনাইটেড FCয়ে শক্তিশালী মোহন বাগানৰ বিৰুদ্ধে সৰ্বশক্তিৰে খেলপথাৰত অৱতীৰ্ণ হ'ব বুলি ফুটবল অনুৰাগীয়ে আশা প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অহা 9 আগষ্টৰ পৰা উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব বুলি শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ কাইলৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন। জনসাধাৰণক স্বগণনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আহ্বান। অহা 4 মাহৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ প্ৰকাশ। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছত মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু ছাউথ ইউনাইটেড FCৰ খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এখন বৈঠক অনুষ্ঠিত হৈছে আৰু দেশৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই 27খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু 19খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে ড্ৰাগছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিছে। ভাৰতে 2021 চনৰ পৰা 2026 চনৰ ভিতৰত 37খন দেশৰ পৰা 274জন অপৰাধীক ঘূৰাই আনিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পলাতক অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে 2018 চনত পলাতক অৰ্থনৈতিক অপৰাধী আইন প্ৰণয়ন কৰিছে। ইয়াৰ উপৰি ভাৰতে পলাতক অপৰাধীৰ বিৰুদ্ধে যুঁজিবলৈ এক সংহত চোৰাংচোৱা নেতৃত্বাধীন আৰু প্ৰযুক্তিচালিত আৰ্হি প্ৰস্তুত কৰিছে। মন্ত্ৰালয়ে কয় যে 2014 চনৰ পূৰ্বে ভাৰতৰ মাত্ৰ 37খন দেশৰ সৈতে প্ৰত্যাৰ্পণ চুক্তি আছিল আৰু অৰ্থনৈতিক পলাতক অপৰাধীৰ সৈতে মোকাবিলা কৰিবলৈ বা তেওঁলোকৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দিষ্ট কোনো আইন নাছিল। 2014 চনৰ পৰা 2013 চনৰ ভিতৰত ভাৰতে বছৰি গড়ে মাত্ৰ 4জন পলাতক অপৰাধী প্ৰত্যাৰ্পণ নিশ্চিত কৰিছিল, আনহাতে 110টা প্ৰত্যাৰ্পণ অনুৰোধ বিবেচনাধীন হৈ আছে। মন্ত্ৰালয়ে পুনৰ কয় যে পূৰ্বৰ চৰকাৰসমূহৰ পলাতক অপৰাধী ঘূৰাই অনাৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ আছিল যদিও বৰ্তমান চৰকাৰে এই বিষয়টো ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে লৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে পলাতক অপৰাধীৰ বিৰুদ্ধে 3টা কৌশল যেনে বিশ্বব্যাপী প্ৰচাৰ, শক্তিশালী সমন্বয় আৰু দক্ষ কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশ্বাহে পলাতক অপৰাধীৰ বিষয়টো দেশৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক স্থিতিশীলতা, আইন শৃংখলা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও মন্ত্ৰালয়ে উল্লেখ কৰে যে ইণ্টাৰপল ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। বিগত বছৰত অন্য 401জন পলাতক অপৰাধীৰ বিৰুদ্ধেও জাননী জাৰি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ভাৰত পল আৰম্ভ কৰি ইণ্টাৰপলৰ সৈতে 1400তকৈও অধিক সংস্থাক সংযোগ কৰি তথ্য বিনিময়ৰ বাবে প্ৰয়োজনীয় সময় যথেষ্ট হ্ৰাস কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰালয়ে উল্লেখ কৰে যে অপাৰেচন ত্ৰিশূলৰ জৰিয়তে বাহিৰৰ দেশত আত্মগোপন কৰি থকা পলাতক অপৰাধীৰ সঠিক স্থান নিৰ্ণয় কৰিবলৈ কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তি আৰু ডিজিটেল ফুটপ্ৰিণ্ট ব্যৱহাৰ কৰা হৈছে। সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 গৃহীত হয়। পূৰ্বে লোকসভাত গৃহীত হৈ থকা এই বিধেয়কখন আজি ৰাজ্যসভাত গৃহীত হয়। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল। এই নতুন বিধেয়কখনে পঞ্জীয়ন পলম হোৱাৰ বাবে অধিক কঠোৰ ব্যৱস্থা কৰাৰ লগতে জন্ম মৃত্যুৰ সময়মতে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰিব। বিধেয়কখনত উল্লেখ আছে যে যদিহে কোনো জন্ম বা মৃত্যুৰ খবৰ এবছৰতকৈ অধিক কিন্তু দুবছৰৰ ভিতৰত দিয়া হয় তেন্তে জন্ম বা মৃত্যুৰ সত্যতা পৰীক্ষণৰ পাছত জিলা দণ্ডাধীশ বা মহকুমাধিপতিৰ অনুমোদন সাপেক্ষেহে পঞ্জীয়ন কৰিব পাৰিব। বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ অন্তত মন্ত্ৰী ৰায়ে কয় যে পঞ্জীয়ন পলম হোৱাৰ সম্ভাৱ্য অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন অনা হৈছে। তেওঁ কয় যে যদি কোনো জন্ম বা মৃত্যু তথ্য পঞ্জীয়নৰ বাবে দুবছৰতকৈ অধিক সময়ৰ পাছত দিয়া হয় তেন্তে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশতহে পঞ্জীয়ন কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে দুবছৰতকৈ অধিক পঞ্জীয়ন পলম হোৱাৰ ব্যৱস্থাৰ বাহিৰে বাকী ব্যৱস্থাটো বহুলাংশে অপৰিৱৰ্তিত হৈ আছে। মন্ত্ৰী ৰায়ে কয় যে এই সংশোধনীৰ উদ্দেশ্য এয়ে যে চৰকাৰে দেশত জন্ম হোৱা প্ৰতিটো শিশুৰ যথাযথ পঞ্জীয়ন হোৱাটো নিশ্চিত কৰিব বিচাৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ দেশজুৰি বৰ্তমান প্ৰায় 3.5 লাখ পঞ্জীয়ন কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। তেওঁ আৰু কয় যে 2014 চনত প্ৰায় 86.6% জন্ম পঞ্জীয়ন হোৱাৰ বিপৰীতে 2024 চনত 99%তকৈও বেছি পঞ্জীয়ন হৈছে। একেদৰে মৃত্যুৰ পঞ্জীয়নৰ ক্ষেত্ৰত প্ৰায় 72.5%ৰ পৰা 99.4% বৃদ্ধি পাইছে। তেওঁ আৰু কয় যে ভাৰতে সাৰ্বজনীন আৰু সঠিক জন্ম মৃত্যুৰ পঞ্জীয়নৰ লক্ষ্যৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতেই তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই

0: ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যপালগৰাকীয়ে আজি লোকভৱনত অনলাইন স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি কয় যে স্বগণনা প্ৰক্ৰিয়া সৰল, নিৰাপদ, স্বচ্ছ আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল। তেওঁ কয় যে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায়। এই প্ৰক্ৰিয়াই সঠিক আৰু নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ অৱদান আগবঢ়াই ৰাষ্ট্ৰীয় দায়িত্ব পূৰণ কৰাৰ সুযোগ বহন কৰা বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। লোকপিয়লৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এই প্ৰক্ৰিয়াই ফলপ্ৰসূ পৰিকল্পনা, সুশাসন আৰু ৰাজহুৱা সেৱাৰ সমবিতৰণৰ ভেটি গঢ় দিয়ে। তেওঁ কয় যে লোকপিয়লৰ নিৰ্ভুল তথ্যই কল্যাণমুখী আঁচনি প্ৰস্তুত কৰাৰ লগতে সম্পদৰ সম আবণ্টন আৰু তথ্য আধাৰিত উন্নয়ন নীতি গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৰ্বাত্মক আৰু বহনক্ষম উন্নয়নত লোকপিয়লৰ ভূমিকা অসীম বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰি ৰাজ্যৰ জনসাধাৰণক স্বগণনাৰ সুযোগ গ্ৰহণ কৰিবলৈ আৰু 16 আগষ্টৰ ভিতৰত নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে নিজৰ পৰিয়ালৰ সদস্য, বন্ধু, ওচৰ চুবুৰীয়া আৰু সতীৰ্থসকলকো লোকপিয়লত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ যোগাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰিক্সৰ দুৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে। দুদিনীয়া বৈঠকত সম্পত্তি উদ্ধাৰৰ ওপৰত ব্ৰিক্ছ বিশেষজ্ঞ গোটৰ দ্বিতীয়খন বৈঠক অন্তৰ্ভুক্ত কৰা হয়। উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব ৰচনা শ্বাহে প্ৰতিনিধিসকলক সম্বোধন কৰি পলাতক অপৰাধীক বিচাৰি উলিওৱা, প্ৰত্যাৰ্পণৰ সমৰ্থন, চুৰি সম্পত্তি উদ্ধাৰ আৰু অপৰাধী আৰু অবৈধ ধনৰ সীমা অতিক্ৰম কৰি চলাচল কৰিব পৰা সুৰুঙা বন্ধ কৰাৰ বাবে অধিক সহযোগিতাৰ আহ্বান জনায়। বহনক্ষম আৰু সৰ্বাংগীন বিকাশৰ বাবে দুৰ্নীতি সদায় এটা প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে দুৰ্নীতিয়ে ৰাজহুৱা সম্পদসমূহ, চিকিৎসালয়, বিদ্যালয় আৰু আন্তঃগাঁথনিমূলক কাৰ্যত বাধা প্ৰদান কৰি জনসাধাৰণৰ আস্থাক ক্ষতিগ্ৰস্ত কৰে। তেওঁ উল্লেখ কৰে যে দুৰ্নীতিৰ প্ৰত্যাহ্বানৰ পৰা কোনো দেশ মুক্ত নহয় আৰু কোনো দেশে ইয়াক অকলে নিৰ্মূল কৰিব নোৱাৰে। অবৈধ অৰ্থ প্ৰবাহ ৰোধ, ৰাজহুৱা সম্পদৰ সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি নিবাৰক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে সামূহিক, সমন্বিত আৰু স্থায়ী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি তেওঁ আহ্বান জনায়। দুদিনীয়া কাৰ্যসূচীত দুৰ্নীতি প্ৰত্যাৱৰ্তনৰ বাবে বিচৰা পলাতক অপৰাধীক বিচাৰি উলিওৱাৰ বাবে আনুষ্ঠানিক সহযোগিতাৰ ব্ৰিক্ছ হৈছে এখন মঞ্চ। ব্ৰিক্ছ নেটৱৰ্ক অব ল এনফৰ্চমেণ্ট প্ৰেক্টিচনাৰ আৰু ব্ৰিক্ছ বিশেষজ্ঞ গোটৰ দ্বিতীয়লানি আলোচনাৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। এই কাৰ্যসূচীত নৈতিক প্ৰশাসনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হয়। দেশৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই 27খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু 19খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে ড্ৰাগছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিছে। আজি লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অবৈধ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় আৰু ড্ৰাগছ সেৱনৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ সমন্বয়ত যুৱ প্ৰজন্মক ড্ৰাগছৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ চোৰাংচোৱাৰ নেতৃত্বত অভিযান আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে। শ্ৰীৰায়ে কয় যে ভাৰতত ড্ৰাগছ সৰবৰাহ আৰু সেৱন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক আইন বলবৎকাৰী সংস্থা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰা হৈছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে 2021 চনৰ পৰা 2026 চনৰ ভিতৰত 36খন দেশৰ পৰা 274জন পলাতক অপৰাধীক ঘূৰাই আনিছে। সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। হায়দৰাবাদত আজিৰে পৰা দুদিনীয়া ব্ৰিক্ছৰ দুৰ্নীতি নিবাৰক কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে আৰু দেশৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই 27খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু 19খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে ড্ৰাগছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম এফৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

0: সহায়েৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এই আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে শোণিতপুৰ জিলা দিৱস উপলক্ষে এক অনাতাঁৰ প্ৰতিবেদন।
2: আকাশবাণী তেজপুৰ শ্ৰোতালৈ সম্ভাষণ জনাইছোঁ, আগবঢ়াইছোঁ কালি 3 আগষ্ট তাৰিখে শোণিতপুৰ জিলাৰ উদ্যোগত আয়োজন কৰা শোণিতপুৰ জিলা দিৱসৰ এটি অনাতাঁৰ প্ৰতিবেদন।

0: দিবসৰ কাৰ্যসূচীসমূহ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছিল। পুৱা 6 বজাত আনন্দচন্দ্ৰ আগৰৱালা উদ্যানত যোগাসন সূৰ্য নমস্কাৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিছিল শোণিতপুৰ জিলাৰ আয়ুক্ত শ্ৰীযুত আনন্দ কুমাৰ দাসে। এই অনুষ্ঠানত শিশুৰ পৰা বয়োজ্যেষ্ঠ বহু লোকে অংশগ্ৰহণ কৰিছিল। ছয় বাজি 15 মিনিটত তেজপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা বেগাই খোজকৰা প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিছিল বৰচলা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ঋতুবৰণ শৰ্মাই। পুৱা 9:30 বজাত ঢেকীয়াজুলিত অনুষ্ঠিত কৰা 42ৰ বিপ্লৱৰ ঢেকীয়াজুলিৰ 13গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পুৱা 10 বজাত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ শোণিতপুৰ জিলা শাখাই তেজপুৰত অনুষ্ঠিত কৰে জ্যেষ্ঠজনৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ। পুৱা 10:30 বজাত ভালুকপুঙত অনুষ্ঠিত কৰা বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক মাননীয় পদ্ম হাজৰিকাদেৱে। সন্ধিয়া 6 বজাত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে জিলা দিৱসৰ মূল অনুষ্ঠান। অনুষ্ঠানৰ শুভাৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত শ্ৰীযুত আনন্দ কুমাৰ দাস ডাঙৰীয়াই এইদৰে কয়।
1: আপোনাৰ সকলো অৱগত আছে, অসম চৰকাৰে শেহতীয়াকৈ যিকোনো স্থায়ী অঞ্চল আৰু জিলাসমূহৰ ঐতিহাসিক পটভূমি পুনৰুজ্জীৱিত কৰি সেই ঠাই জিলাসমূহৰ সামগ্ৰিক বিকাশৰ কাৰণে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে। চৰকাৰে নিজ নিজ অঞ্চলৰ ভৌগোলিক স্থিতিৰ বিষয়ে বোধগম্য হোৱাৰ লগতে নতুন প্ৰজন্মক ইতিহাস অনুসন্ধিৎসু কৰি ঐতিহ্যৰ প্ৰতি এক মানসিকতা গঢ়ি তোলাৰ প্ৰয়াস কৰি আহিছে। চৰকাৰে এনে চিন্তাৰ অংশ হিচাপে বিগত সময়ছোৱাত ৰাজ্যৰ প্ৰতিখন জিলাৰ ভাষা সাহিত্য সংস্কৃতি ইতিহাস ক্ৰিয়াৰ লগতে আৰ্থসামাজিক বিকাশ আৰু উত্তৰণৰ আভাস জিলা দিৱসৰ যোগেদি দিয়াৰ প্ৰচেষ্টা কৰি আহিছে। চৰকাৰে এনে আলোকসন্ধানী আশাব্যঞ্জক প্ৰয়াসৰ অংশ হিচাপে যোৱা 3টা বছৰৰ দৰে এইবাৰো আমি জিলা দিৱসটো উদযাপন কৰিব লৈছোঁ। এদিনা কাৰ্যসূচীৰে বৰ্তমান সামগ্ৰিক অসমৰ পৰিৱেশ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোতে আমাৰ শোণিতপুৰ জিলাখন আমি নতুন জিলা হিচাপে লাভ কৰিছিলোঁ। অবিভক্ত দৰং জিলাৰ পৰা ফালৰে কাটি আহি আজি শোণিতপুৰ জিলাখন প্ৰতিষ্ঠা হৈছিলে আৰু আজি এই শুভক্ষণটোত শোণিতপুৰ কিছু ইতিহাস কিছু প্ৰসিদ্ধ ঘটনা যে মই পুনৰ আপোনাৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস এটা কৰিছোঁ। আৱমন কালৰ পৰাই শোণিতপুৰ তথা তেজপুৰ অসমৰ প্ৰেক্ষাপটত এক সুকীয় স্থান দখল কৰি আহিছে। প্ৰাগৈতিহাসিক কালত প্ৰসিদ্ধ হৰিহৰ যুদ্ধত বৈষ্ণৱ আৰু থলুৱা শৈৱ জনগোষ্ঠী সংঘাতৰ ফলত যি ৰক্তপাত হৈছিল তাৰ পাছত হোৱা শান্তি প্ৰতিষ্ঠাৰ পাছত বৈষ্ণৱ আৰু শাক্তৰ এক সংমিশ্ৰণ হৈছিল আৰু সমন্বয় হৈছিল আৰু এই সমন্বয় পোনপ্ৰথমতে এই তেজপুৰতে হৈছিলে। বানৰেশ্বৰ দেৱতা দেৱাদিদেৱ শিৱৰ 2 পদচিহ্নৰে সৃষ্ট ৰুদ্ৰপথ আৰু ভৈৰৱপথ ধামেৰে আজিও শোণিতপুৰ প্ৰসিদ্ধ হৈ আছে। পুৰাণখ্যাত থলুৱা জনগোষ্ঠীয় ৰজা বানাহৰী প্ৰতিষ্ঠা কৰিবলৈ তৎপৰ হোৱা দ্বিতীয় কাশীধাম অসমৰ প্ৰথমখন শিক্ষা কেন্দ্ৰৰ পৃষ্ঠভূমি এই শোণিতপুৰে হয়। ৰজা বানৰ দ্বাৰা প্ৰতিষ্ঠিত মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ ভাৰতৰ সৰ্বোচ্চ শিৱলিংগ হিচাপে আজিও পৰিচিত হৈ আছে, স্বীকৃত হৈ আছে। বানৰ জীয়ৰী উষা অসমৰ প্ৰথমগৰাকী নৃত্য প্ৰতিৰক্ষী আৰু বানৰ উষাৰ সখীয়েক চিত্ৰলেখা প্ৰথমগৰাকী চিত্ৰকলাবিদ ৰূপে কিম্বদন্তীত প্ৰচলিত হৈ আছে। ঐতিহাসিক কালচোৱাত প্ৰাচীন অসমৰ প্ৰখ্যাত ৰাজবংশ শালস্তম্ভ ৰাজবংশৰ প্ৰথমখন ৰাজধানী হৰপেশ্বৰ বা হৰূপেশ্বৰ এই তেজপুৰতে আছিলে, এই শোণিতপুৰতে আছিলে। এই ৰাজবংশৰ কুখ্যাত ৰজা হৰ্যবৰ্মৰ জাৰি কৰা নহৰীয়া তেজপুৰ শিলালিপিখন অসমৰ প্ৰথম শিলালিপি য'ত তাৰিখ আৰু সময় উল্লেখ আছে। হৰ্যবৰ্মৰ পৰিণাতি শোণিতপুৰৰ ৰজা শ্রী হর।

শংকৰদেৱে সমগ্ৰ উত্তৰ ভাৰত দখল কৰাৰ পাছত তেওঁ উৰিষ্যাৰ প্ৰখ্যাত জগন্নাথ মন্দিৰটো নিৰ্মাণ কৰা বুলি উৰিষ্যাৰ ইতিহাসত এতিয়াও বৰ্ণনা হৈ আছে। এই ৰজা হৰ্ষৰ জীয়ৰী ৰাজ্যমতী নেপাল ৰজা জয়দেৱৰ সৈতে বিবাহত আবদ্ধ হৈছিলে আৰু তেতিয়াৰ পৰাই নেপাল আৰু অসমৰ সংস্কৃতিৰ এক সমন্বয় স্থাপন হৈছিল। শালস্তম্ভ বংশৰ কিছু পূৰ্বৰ বুলি বিবেচিত অসমৰ প্ৰথম তথা প্ৰাচীনতম ঐতিহাসিক কীৰ্তিচিহ্নৰূপে স্বীকৃত নদীমাতৃ গংগা আৰু যমুনাৰ অপূৰ্ব ভাস্কৰ্য সম্বলিত দহ পৰ্বতীয় শিলৰ দুৱাৰখন এই শোণিতপুৰৰ গৌৰৱপূৰ্ণ ইতিহাসৰ সাক্ষী। আহোম যুগৰ পৰাক্ৰমী অসমীয়া সৈন্যই কুখ্যাত ভৰৰী যুদ্ধত মোগলৰ প্ৰথমটো আক্ৰমণ প্ৰতিহত কৰিছিল আৰু তাৰ সাক্ষী হিচাপে কলীয়া ভোমোৰাত ৰঞ্জয় শিলালিপি এতিয়াও বিৰাজমান হৈ আছে। ব্ৰিটিছৰ উপনিৱেশিক সময়ছোৱাত আধুনিক অসমৰ প্ৰথমটো ব্যৱসায়িক প্ৰতিষ্ঠান মায়াসিং মেঘৰাজে 1828 চনত তেজপুৰৰ ধুনুৱা নগৰতে প্ৰথম প্ৰতিষ্ঠা কৰিছিলে। অসমৰ চাহ গছৰ আৱিষ্কাৰক ৰবাৰ্ট ব্ৰুচ আৰু অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ চাহ খেতিয়ক আলেকজেণ্ডাৰ ব্ৰুচৰ এপিটাফো এই তেজপুৰতেই বিৰাজমান হৈ আছে। আনহাতে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত শোণিতপুৰে অসমক আজিও নেতৃত্ব প্ৰদান কৰি আহিছে। অৰুণোদয় যুগত খ্ৰীষ্টান মিছনাৰীসকলৰ লগত হাত মিলাই প্ৰগতিৰ স্বপ্ন দেখা প্ৰথমজন অসমীয়া খ্ৰীষ্টান আৰু অসমীয়া লেখক নিডুৱেলি ফাৰৱেল আমাৰ এই শোণিতপুৰৰে আছিলে। 1876ত হৰবিলাস আগৰৱালাই মহাপুৰুষজনৰ অমৰ কীৰ্তি কীৰ্তন ঘোষা আৰু নামঘোষাৰ প্ৰথম গ্ৰন্থ প্ৰকাশ এই শোণিতপুৰতে কৰিছিলে। 1887ত তেজপুৰত প্ৰতিষ্ঠিত হোৱা জুবিলি পুথিভঁৰালটোৱে অসমৰ প্ৰথম পুথিভঁৰাল যিটো আজি আমি ইয়াত উপস্থিত হৈ আছোঁ এইটো জিলা পুথিভঁৰালটোৱে প্ৰথম অসমীয়া প্ৰথম পুথিভঁৰাল বুলি বিবেচিত হৈ আছে। 1888ত কলিকতাত প্ৰতিষ্ঠিত হোৱা অসমীয়া ভাষা উন্নতি সাৰ্বজনীন সভাৰ প্ৰথম ভাগৰ একমাত্ৰ শাখাৰূপে তেজপুৰৰ অসমীয়া ভাষাৰ উন্নতি সাৰ্বজনীন সভাই আজিও তেজপুৰ জীৱনক পোহৰাই ৰাখিছে। 1901 চনত শোণিতপুৰৰ পৰাই অসমৰ প্ৰথমখন দ্বিভাষিক বাৰ্তা কাকত আসাম মন্ত্ৰী ৰায় বাহাদুৰ পদ্মনাথ গোহাঁই বৰুৱাৰ সম্পাদনা প্ৰকাশিত হৈছিল আৰু 1900 চনত সেইজন পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথমখন বুৰঞ্জীমূলক নাটক জয়মতী ৰচনা কৰিছিল আৰু প্ৰথমখন গ্ৰন্থ আকাৰে প্ৰকাশিত সামাজিক উপন্যাস ভানুমতী প্ৰকাশ কৰিছিলে। অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী পেঞ্চনাৰ আৰু অসম সাহিত্যৰ প্ৰথমগৰাকী সভাপতি আছিল আমাৰ পদ্মনাথ গোহাঁই বৰুৱাই। বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাত পাঠ্যপুথি ৰচনাৰ প্ৰথম ধাৰাটো প্ৰৱৰ্তন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই। পদ্মনাথ গোহাঁই বৰুৱাৰ কৃপাৰে বলিয়ান হৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই 1916 চনত অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন আছাম ছাত্ৰ সন্মিলন প্ৰতিষ্ঠা কৰিছিল আৰু মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ ফলত অসমলৈ বয় আনি অসমত জাতীয় কংগ্ৰেছৰ ভেটি প্ৰতিষ্ঠা কৰিছিলে। 1927 চনৰ তেজপুৰ ছাত্ৰ সন্মিলনৰ অধিৱেশনত অসমৰ জাতীয় সংগীতভাৱে প্ৰতিষ্ঠিত ওমৰ আপোনাৰ দেশ গানটো প্ৰথমবাৰ শোণিতপুৰতে পৰিৱেশিত হৈছিলে। 1907 চনৰ লক্ষীৰাম বৰুৱাৰ পৰিচালনাত বান থিয়েটাৰত প্ৰথমটো অৰ্কেষ্ট্ৰা পাৰ্টি বা বাদ্যযন্ত্ৰ পাৰ্টিও এই শোণিতপুৰতে প্ৰতিষ্ঠা হৈছিলে, শোণিতপুৰতে জন্ম লাভ কৰিছিলে। এই শোণিতপুৰৰ বান থিয়েটাৰতে অসমৰ প্ৰথম মহিলা দ্বাৰা পৰিৱেশিত নাটকখন মঞ্চস্থ হৈছিলে। 1934 চনত প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ' চিত্ৰকণ ষ্টুডিঅ' ইয়াতেই প্ৰতিষ্ঠা হৈছিলে আৰু প্ৰথমখন বোলছবি ইয়াতেই জয়মতী নিৰ্মাণ হৈছিলে আৰু প্ৰথমখন বোলছবি জোনাকী ছবিগৃহত প্ৰথমবাৰৰ কাৰণে ইয়াতেই প্ৰদৰ্শিত হৈছিলে। অসমৰ প্ৰথমগৰাকী বোলছবি আলোকচিত্ৰশিল্পী প্ৰতাপ বৰুৱা এই শোণিতপুৰৰে। এই তেজপুৰতেই ডক্টৰ ভূপেন হাজৰিকাই মহাপুৰুষজনাৰ জীৱনৰ আধাৰত প্ৰথমটো গীত ৰচনা কৰিছিল আৰু পৰিৱেশন ইয়াতেই কৰিছিলে। প্ৰসিদ্ধ জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাই এই শোণিতপুৰৰে আছিলে আৰু এইজন সাহিত্যিকে মাধুৰী কবিতা ৰচনাৰে অসমীয়া সাহিত্যলৈকে ৰোমান্টিক যুগৰ সূচনা কৰিছিলে। থলুৱা সুৰৰ ভিত্তিত গীত ৰচনা কৰি গছে গছে পাতিলে সুৰে হৰাই এই গীতটো পোন প্ৰথমবাৰৰ বাবে বান থিয়েটাৰ ৰংগমঞ্চত প্ৰথমবাৰৰ বাবে পৰিৱেশিত হৈছিলে। তেজপুৰৰ সাহিত্যিক তৈলকুমাৰ ভট্টাচাৰ্যই ইংৰাজ যুগৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস সাঁচিপদৰ পুথি তেওঁ ৰচনা কৰিছিল আৰু এইজন সাহিত্যিকে মহাকাব্যৰ ভেটিত প্ৰথমখন অসমীয়া উপন্যাস উত্তৰাকাণ্ড ৰচনা কৰিছিলে। অসহযোগ আন্দোলনৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী আছিল শোণিতপুৰৰ জানকী দেৱী।

0: ইয়াৰ পিছতেই বংকিম শৰ্মাৰ দ্বাৰা ৰচিত আৰু ভূপেন শৰ্মাৰ দ্বাৰা পৰিচালিত অবিভক্ত শোণিতপুৰ জিলাৰ সামগ্ৰিক ইতিহাসক সংপৃক্ত কৰি লিখা এখনি গীতিয়ালক্ষ্য পৰিৱেশন কৰে।
1: শাস্ত্ৰকাৰসকলে কয়, পুৰণি ৰুধিৰপুৰী আজিৰ শোণিতপুৰ, তেজপুৰ বানৰ নগৰ, উষা চিত্ৰলেখাৰ দেশ, বৰলুইটৰ পাৰত সৌৱা, অগ্নিগড়, বামুনি পাহাৰ, ঔগুৰি, ধেনুখনা, ৰুদ্ৰপদ ঐতিহাসিক সাক্ষী হৈ আছে বহু যুগৰ পৰা।

0: তেজপুৰত গুপ্তযুগৰ শৈলদ্বাৰে শালস্তম্ভৰ নিপতি হৰ্জৰ বম্বাই খনা হজৰা পুখুৰীয়ে তথা ষষ্ঠ শতিকাৰ অগ্নিগড় বামুণী পাহাৰ গৌৰদলৰ পৰাই থাকে অতীত গৌৰৱৰ গাথা। এই তেজপুৰেই কলা সংস্কৃতিৰ পাতনি মেলা কঠীয়াতলী। ইয়াতেই সৃষ্টি হৈছিল বহুকেইজন প্ৰবাদ পুৰুষৰ। সাহিত্য, সংগীত, নাটকৰ শোভাযাত্ৰাৰ শুভাৰম্ভৰ ঠাই এই তেজপুৰ। স্বনামধন্য পদ্মনাথ গোহাঁই বৰুৱাই ইয়াতেই আৰম্ভ কৰিছিল নাটকৰ যাত্ৰা, নাটক তেতুল তামোলৰে।
1: আজি মাছৰ পৰা মই বাপেকে এইখিনিতে খালৈ পৰা এটা পৰকাৱৈ আৰু এজনী মূৰঠি পুঠি লৈ পোন চাতে খৰি কাটিমগৈ পাই পথাৰৰ পৰা আহি নৌ পাওঁতেই বাপেকে খৰি কাটি পেট পাবগৈ। আই পৰাও আঞ্জা দিয়াৰ ভাগ ল'ম নহয় মই বাপেকে। জাকৈয়া নাহে মানে মই বাপেকে এইখিনিৰ পৰা নল'লোৱে নহয়। ভাল মনত পৰিছে আজি পিনিহি পাতকো মাতি পঠিয়াইছে নহয়। সেই পাত আহি পালে আমাৰ কাৱৈ মাছে মোৰ চুপাত হৈছে আৰু আই আৰু পোপায়েকো তেওঁলৈকে হেধাউতি জোঁৱাই পোৱালি আহিব বুলি চুন্দুৰ গাত ততেই নাইকিয়া।
0: আধুনিক অসমীয়া সংগীতৰ গুৰিবঠা ধৰি ব্ৰিটিছ শাসনৰ পৰাধীন অসমত প্ৰায় বিলুপ্ত হোৱা অসমীয়া ভাষা সংগীতক পুনৰ জীপাল কৰিবলৈ ঊনবিংশ শতিকাৰ আৰম্ভণিতে কঠোৰ সংগ্ৰাম কৰি আহিছিল চিৰস্মৰণীয় সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাই। সংগীত গোহ, সংগীত সাধনা তেওঁৰেই দুখন উল্লেখনীয় কবিতা পুথি।

অসমৰ বিভিন্ন ঠাইৰ অভিনয় শিল্পী বাদ্যযন্ত্ৰী শিল্পীৰ সংগম থলি আছিল পান থিয়েটাৰ পান ৰংগমঞ্চ। সোণত সুৱগা চৰাই আহিছিল আন এগৰাকী আধুনিক গীত সংগীতৰ মহান স্ৰষ্টা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। গীত নাটক কথাছবি নিৰ্মাণেৰে অসংখ্য সৃষ্টিৰ স্ৰষ্টা ৰূপকোঁৱৰ লুইতৰ পাৰত ৰৈ যেন ভাবিছিল অসমৰ যশ কীৰ্তি চিৰযুগমীয়া হৈ বৈ থাকক লুইতৰ পানী।

এই পুণ্যভূমিতেই আন এক প্ৰবাদ পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংযোগ ঘটিছিল। বিচিত্ৰ জীৱন ৰাভাদেৱৰ বিভিন্ন ৰূপৰ সমন্বয়ৰ প্ৰতীক আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা।

বান রঙ্গমঞ্চৰ মজিয়াৰ পৰাই বিশ্বখ্যাত শিল্পীলৈ ৰূপান্তৰিত হোৱা সংগীত সূৰ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সোণালী শৈশৱৰ বহু কথাই আজি আমি গৌৰৱৰেই সোঁৱৰোঁ।

0: এই ঠাইটি মণিকাঞ্চন সংযোগ ঘটিছে আন এক প্ৰবাদপুৰুষ মহান শিল্পী নটসূৰ্য ফণীহৰণৰ।
1: মানুহৰ সমাজত বৈষম্য সহিব পৰা নাছিল, ৰজা প্ৰজাৰ বিভেদৰ কুসংস্কাৰ মানি ল'ব পৰা নাছিল। এক অসহ্য বাস্তৱৰ মুখামুখি হয় মানুহৰ জীৱন। সেই বাস্তৱ এক সামাজিক নাটকৰ ভাষাৰে কয়,
2: এঘৰত থাকে বিপুল সম্পদ লাখ লাখ ঘৰ দৈন্য, এঘৰত থাকে অফুৰন্ত আহাৰ লাখ লাখ ঘৰ শূন্য, কিয় এনে হয়, কিয় হয়? চিকিৎসা কৰাব নোৱাৰি, পুষ্ট খুৱাব নোৱাৰি, এইদিনতে দুটাকৈ সন্তান হেৰুৱা দৰিদ্ৰ হত ভাগ্য পিতাহাৰ।

0: শ্ৰোতা, ইমান পৰে। কালি 3 আগষ্টত শোণিতপুৰ জিলাৰ উদ্যোগত আয়োজন কৰা শোণিতপুৰ জিলা দিৱসৰ এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। অনুষ্ঠানটি যুগুতাই সম্পাদনা কৰি আগবঢ়ালে শান্তনু শইকীয়া, প্ৰযোজনা গৌতম নাথৰ।
1: ইমান পৰে শ্ৰোতাসকলে, শোণিতপুৰ জিলা দিৱস উপলক্ষে যোৱাকালি অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহৰ একনাতাৰ প্ৰতিবেদন শুনিলে। এই আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 16 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা তথ্য অনুসৰি সূৰ্যোদয় আছিল 4:23 আৰু সূৰ্যাস্ত সময় 5:56। আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি পাওঁ 1859 চনৰ আজিৰ এই দিনটোতেই নৰৱেৰ ঔপন্যাসিক নিউট পেণ্ডাৰচন হামছুৰ জন্ম হয়। তেওঁৰ বিখ্যাত উপন্যাস আছিল হাংগাৰ। 1920 চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নবেল বঁটা। ১৯১৪ চনৰ আজিৰ এই দিনটোতেই জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ মূল যুদ্ধ ঘোষণা কৰা হয় আৰু ইয়াৰ পৰাই প্ৰথম মহাসমৰ আৰম্ভ হয়। 1929 চনৰ আজিৰ এই দিনটোতেই প্ৰখ্যাত কণ্ঠশিল্পী কিশোৰ কুমাৰৰ জন্ম হয়। তেখেত যদিও এগৰাকী ভাৰতৰ বাঙালী গায়ক, গায়ক হিচাপেও তেখেতৰ খ্যাতি থকাৰ উপৰিও অভিনেতা হিচাপেও তেখেতৰ আছিল এক বিশেষ পৰিচয়। তেখেতৰ অভিনীত বিখ্যাত কেইখনমান হাস্যমধুৰ চলচ্চিত্ৰ হ'ল বাপ ৰে বা, চলতি কা নাম গাড়ী, হাফ টিকেট, পৰচন হাংগামা,

हर दीवाना बर्ती का नाम दारी यार बादेव बहु कई खन सिनेमा तेखेते नौकरी बंदी दर गगन की चाउमे दर का राही प्रभृति विभिन्न चरित्र तेखेते अभिनय करिसिल किशोर कुमार नाना समय गीतिकार सुरकार प्रयोजक परिचालक चित्रनाट्य हिसाबेव तेखेतर बरगणी समूह आगबढ़ाई गई 1937 চনৰ জেনেৰেল ফ্ৰাংকোৰ নিজেকৈ স্পেইনৰ প্ৰধানমন্ত্ৰী তথা সামৰিক বাহিনীৰ সৰ্বাধিনায়ক ৰূপে ঘোষণা কৰিছিল 1939 চনৰ আজিৰ এই দিনটোতে ডিব্ৰুগড়ৰ পৰা ইংৰাজী সাপ্তাহিক কাকত ৰূপে আছাম ট্ৰিবিউন প্ৰকাশ পায় আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন অসমীয়া দৈনিক বাতৰি কাকত দৈনিক অসমৰ প্ৰথম প্ৰকাশ হয় 1965 চনৰ আজিৰ এই দিনটোতে সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা 1972 চনৰ আজিৰ এই দিনটোতে উগাণ্ডাৰ ৰাষ্ট্ৰপতি ইডি আমিঙে 40,000 এছীয় লোকক লৈ উগাণ্ডা ত্যাগৰ নিৰ্দেশ দিছিল 1900 চনৰ আজিৰ এই দিনটোতে ব্ৰিটেইনৰ ৰাণী মাতৃ এলিজাবেথৰ জন্ম হয় তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয় 1967 চনৰ আজিৰ এই দিনটোতেই এই অধিৱেশনৰ সংস্থাৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে ইয়াৰ বৰ্তমান ব্যৱহৃত পতাকা প্ৰতীক আৰু সংবিধান গ্ৰহণ কৰা হয় এই অধিৱেশনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ ধাৰাটোৰ সূচনা কৰা হয় 1997 চনৰ আজিৰ এই দিনটোতে স্বেচ্ছাসেৱী অনুষ্ঠান এৱাৰ্ড এনিৰ সচিব প্ৰধান সঞ্জয় ঘোষৰ মৃত্যু ঘোষণা কৰা হয় তেওঁক 4 জুলাই অৰ্থাৎ 1997 চনৰ এই দিনটোতেই অপহৰণ কৰা হৈছিল আৰু ইয়াক লৈ দেশ বিদেশত এক প্ৰতিবাদে জিকাৰ খাই উঠে

0: এইসমূহৰ বিষয়ে আমি বিশদভাৱে আপোনাৰ পৰা জানিবলৈ বিচাৰিম।
1: ধৰি লওক মহিলাৰ বিৰুদ্ধে হিংসা বা অপৰাধসমূহক ইংৰাজীত কোৱা হয় ভায়লেঞ্চ এগেইনষ্ট ওমেন বা ক্ৰাইম এগেইনষ্ট ওমেন। ইয়াক লিংগ আধাৰিত হিংসা বুলিও কোৱা হয়। গতিকে ইয়াত বিভিন্ন ধৰণৰ সমস্যা আছে, মই বিশদভাৱে বিভিন্ন দিশবিলাক সামৰিবলৈ চেষ্টা কৰিম।
0: হয়,
1: দৈনন্দিন জীৱনৰ প্ৰতিখন ক্ষেত্ৰতে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ঘটনা ক্ৰমান্বয়ে বাঢ়ি আহিছে। মহিলাৰ ওপৰত হোৱা হিংসা আৰু অত্যাচাৰ যিটো প্ৰায়ে অতিশয় নৃশংস হৈ পৰে আৰু মানসিকভাৱে মহিলাগৰাকীক পংগু কৰি তোলে। এতিয়া সাম্প্ৰতিক সময়ত চাওক, দেখা যায় যে গৃহস্থ হিংসা এতিয়া এক আন্তঃৰাষ্ট্ৰীয় সমস্যালৈ পৰ্যবেক্ষিত হৈছে। এই হিংসা সামৰি লৈ মানে শাৰীৰিক, মানসিক আৰু যৌন উৎপীড়ন, এই কথাবিলাকে পুৰুষ মহিলা দুয়ো ঘৰুৱা হিংসাৰ বলি হ'ব পাৰে, কিন্তু মহিলাই মূলত আক্ৰান্ত হয়। মহিলাৰ এই ঘৰুৱা হিংসাৰ এই এনেধৰণৰ কথাবিলাকত ৰাষ্ট্ৰসংঘৰ জনসংখ্যা প্ৰতিবেদন অনুসৰি ভাৰতৰ 2/3 মহিলাই, বিবাহিত মহিলাই ঘৰুৱা হিংসাৰ বলি হয়। বিশেষকৈ 15-39 বছৰ বয়সৰ ভিতৰৰ মহিলাসকল বেছি
0: ঘৰুৱা হিংসাৰ
1: বলি হোৱা দেখা যায়। এনে মহিলা মানে 70% মহিলাই ধৰ্ষণ বা বলপূৰ্বক সম্ভোগৰ বলি হোৱা এনেকুৱা ধৰণৰ ঘটনাৰ লগত ভুক্তভোগী হোৱা দেখা যায়। সামগ্ৰিকভাৱে 55%তকৈ অধিক মহিলাই ঘৰুৱা হিংসাৰ বলি।
0: তাৰে কিছু সংখ্যকে হয়তো সেই বিষয়ে অৱগত কৰে আৰু বহুতে সেইখিনি সহ্য কৰি থাকে।
1: এতিয়া নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছৰ তথ্য অনুসৰি 2022 চনত মহিলাৰ বিৰুদ্ধে হিংসাৰ ক্ষেত্ৰত 4,45,256 গোচৰ পঞ্জীয়ন হৈছিল। অৰ্থাৎ প্ৰতিদিনেই 1,220 গোচৰ মহিলাৰ পৰা পোৱা গোচৰ। গতিকে প্ৰেক্ষাপটত এনে হিংসাৰ ঘটনা তাতোতকৈ বহুত বেছি আচলতে। এইবিলাক পোহৰলৈ অহা কথাহে, আন্ধাৰত থাকি
0: আন্ধাৰত বহুখিনি থাকি যায়।
1: কৰ্মস্থানত হাৰাশাস্তি, নাৰী সৰবৰাহ, যৌন আতিশয্য, ঘৰুৱা হিংসা, শিল্প আৰু ভাষাত লিংগৰ প্ৰাধান্য আদিবোৰে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত বা নিৰাপত্তাৰ ক্ষেত্ৰত ব্যাঘাত জন্মায়। এতিয়া আমি এনে কিছু উদাহৰণৰ কথা উনুকিয়াব পাৰোঁ যে মহিলাসকল কেনেকৈ অপৰাধৰ বলি হয়। যৌতুকৰ বাবে নিৰ্যাতন হয়, ঘৰুৱা হিংসাৰ বাবে হয়, শাৰীৰিক নিৰ্যাতন হয়, মানসিক নিৰ্যাতন হয়, যৌন নিৰ্যাতন হয়, ধৰ্ষণ হয়, ধৰ্ষণৰ চেষ্টা কৰা হয় মহিলাসকলক, যৌন হাইৰাণী হয়, ষ্টকিং বা পিছ লোৱা, কোনোবাই পিছ লৈ থাকে মানুহৰ অপকাৰ কৰিবৰ কাৰণে, এনেধৰণৰ অপৰাধো হয়, বা অশ্লীল মন্তব্য কৰে, অশ্লীল ছবি বা ভিডিঅ' মহিলাসকলৰ প্ৰচাৰ কৰে, চাইবাৰ ক্ষেত্ৰত চাইবাৰ হাইৰাণীও হয় মহিলাৰ। চাইবাৰ হাইৰাণটো মহিলাসকলে এতিয়া বিশেষভাৱে ভুক্তভোগী হৈ আছে। অনলাইন ব্লেকমেইল হয়, মানৱ সৰবৰাহ হয়, জোৰ জবৰদস্তি বিবাহ দিয়া হয় ছোৱালীসকলক, বাল্য বিবাহ দিয়া হয়, জোৰ জবৰদস্তি শ্ৰম কৰোৱা হয়, এচিড আক্ৰমণ হয়। এই ধৰণৰ ঘটনাবোৰ সচৰাচৰ মহিলাৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত ঘটি থকা ঘটনা। আইনী নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ ন্যায় ব্যৱস্থাত থকা নিৰাপত্তাসমূহ এনেধৰণৰ। ধৰি লওক ভাৰতীয় সংবিধানৰ সমতাৰ অধিকাৰ আছে, গতিকে পুৰুষে যেনেকৈ আইনৰ সহায় ল'ব পাৰে মহিলাৰো সেই অধিকাৰ নিশ্চয় আছে। লিংগৰ ভিত্তিত বৈষম্যৰ বিৰুদ্ধেও সুৰক্ষা আছে নাৰীৰ, কিয় নিজক কোনোবাখিনিত যদি অসমতা বা বৈষম্যমূলক বিবেচনা কৰে সেই ক্ষেত্ৰত আইনৰ সহায় ল'ব পাৰে। সমান সুযোগৰ অধিকাৰ আছে সকলো ক্ষেত্ৰতে।
0: এই যিকেইটা আপুনি কথা ক'লে, সমতাৰে হওক বা সমান সুযোগৰে হওক, কৰ্মক্ষেত্ৰত বেছিকৈ দেখা যায় এইখিনিৰ বলি হোৱা নহয় জানো, ভুক্তভোগী মহিলা কৰ্মক্ষেত্ৰত বেছি থাকে।
1: এইখিনি সাধাৰণতে ভুক্তভোগী হয় মহিলাসকল। ইয়াতে ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা বিচাৰিব পৰা আইন আছে, যৌতুক নিষিদ্ধকৰণ আইন আছে, কৰ্মক্ষেত্ৰত যৌন হাইৰাণীৰ পৰা সুৰক্ষা পাবৰ বাবে আইন আছে, বাল্য বিবাহ নিষিদ্ধকৰণ আইন আছে, বা ধৰ্ষণৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা আইন আছে, এচিড আক্ৰমণৰ বিৰুদ্ধেও আইন
0: প্ৰণয়ন হৈছে,
1: মানস সৰবৰাহৰ বিৰুদ্ধেও আইন প্ৰণয়ন হৈছে, যৌন অপৰাধৰ বিৰুদ্ধে আইন আছে, মহিলাৰ গোপনীয়তাৰ অধিকাৰ ৰাখিব পৰা আৰু এই সুৰক্ষা আইনে প্ৰদান কৰিছে, আইনী সহায় লাভৰ অধিকাৰ আছে, আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিব পৰা অধিকাৰ আছে, আৰু FIR পঞ্জীয়নৰ অধিকাৰ সম্পূৰ্ণভাৱে আছে। আদালতৰ ওচৰত ন্যায় বিচাৰিবলৈ পুৰুষৰ সমানে নাৰীৰো সম অধিকাৰ আছে, গতিকে ক্ষতিপূৰণ লাভৰ অধিকাৰ আছে। যদি কেতিয়াবা মহিলাসকল বিভিন্ন কাৰণত ক্ষতি হয়, শাৰীৰিক, মানসিক, আৰ্থিক বিভিন্ন দিশৰ পৰা, তাৰ বাবে ক্ষতিপূৰণ বিচাৰিবলৈ আইনে সেই সুৰুঙা
0: দি থৈছে।
1: এতিয়া কৰ্মক্ষেত্ৰৰ কথা আপুনি কৈছিলে নহয়, কৰ্মক্ষেত্ৰত সুৰক্ষিত পৰিৱেশ লাভৰ বাবে মহিলাৰ

0: অধিকাৰ আছে,
1: সমান মজুৰি অধিকাৰ আছে, মাতৃত্বকালীন সুবিধা পাবৰ বাবে আইনী সুৰক্ষা আছে, সম্পত্তিৰ অধিকাৰ আছে, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা আছে, বিভিন্ন ধৰণৰ ধাৰা মতে তেওঁলোকে বিভিন্ন
0: কেনেকৈ সুবিধাসমূহ পাব বিবাহ বিচ্ছেদৰ সময়ত মহিলাগৰাকীয়ে,
1: তাৰ কাৰণে আইনৰ ব্যৱস্থা আছে, নিশ্চয় উপযুক্ত অধিবক্তাৰ লগত আলোচনা কৰি আইনৰ ক্ষেত্ৰত আগবাঢ়িলে তেওঁলোকে নিশ্চয়
0: সুফল পাব। হয়,
1: আৰক্ষী আৰু প্ৰশাসনৰ পৰা সুৰক্ষা বিচৰাৰ অধিকাৰ আছে, যে কোনো প্ৰশাসনিক বিষয়াই যে মই আপোনাৰ নিৰাপত্তা নিদিম সেই কথা ক'ব

0: আগবাঢ়িলে তেওঁলোকে নিশ্চয়
1: সুফল পাব।
0: আৰক্ষী আৰু প্ৰশাসনৰ পৰা সুৰক্ষা বিচৰাৰ অধিকাৰ আছে, যে কোনো প্ৰশাসনিক বিষয়াই যে মই আপোনাৰ নিৰাপত্তা নিদিম সেই কথা ক'ব
1: নোৱাৰে।
0: আমি যিহেতু সাধাৰণ নাগৰিক, আমি মহিলা, আমি বিচাৰিব পাৰোঁ আমি তেখেতসকলৰ সহায়। তেখেতসকলে নিজে নোৱাৰিলেও আমাক নিৰ্দিষ্ট এটা দিশ আমাক দেখুৱাবলৈ তেওঁলোক বাধ্য
1: হয়।
0: এতিয়া মহিলাৰ মৰ্যাদা আৰু সন্মান ৰক্ষাৰ সাংবিধানিক সুৰক্ষা আছে, গতিকে আমি যিকোনো কথাত আমি অপমানিত হ'লে আমি মাত মতাৰ অধিকাৰ আছে। গতিকে মহিলাসকলে সেই কথা ভয় কৰিব নালাগে।
1: বহু মহিলাই আচলতে গাৰ্হস্থ্য হিংসাত বিশেষকৈ বা কৰ্মসংস্থানত বহু কথা চিন্তা কৰি ভয়তে বা সন্মানৰ খাতিৰত মনে মনে থাকে, কিন্তু আচলতে মনে মনে নাথাকি তেওঁলোকে যদি সময়ত মাত মাতে সেই যি অপৰাধ হয় তেওঁলোকৰ ক্ষেত্ৰত তাৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰে, নহয় জানো?
0: হয়, এইটো তেওঁলোকক আচলতে অকণ সাহসৰ
1: প্ৰয়োজন।
0: সততে মহিলাসকলে ঘৰুৱা হিংসাৰ বলি হোৱা দেখা যায়। ই শাৰীৰিকো হ'ব পাৰে বা মানসিকো হ'ব পাৰে।
1: হয়,
0: ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলে পুলিচৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। ডমেষ্টিক ভায়লেন্স এক্টৰ 1/2005 অধীনত আদালতৰ সহায় ল'ব পাৰে। আদালতৰ পৰা প্ৰটেকশ্যন অৰ্ডাৰ লৈ হিংসা কৰা ব্যক্তিসকলক যোগাযোগৰ পৰা বাধা দিব পাৰে,
1: তেওঁৰ পৰা আঁতৰত
0: থাকিব পৰাকৈ। ৰেচিডেঞ্চ অৰ্ডাৰৰ জৰিয়তে নিজৰ বাসস্থানৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে। সেইটো আইনে আমাক দিছে, গতিকে আমাক আৰক্ষীয়ে সহায় কৰিব লাগিব, যে মই মোৰ নিজৰ থকা ঘৰটোত যদি মই নিৰাপদ নহয়, গতিকে আইনে আমাক সেইটো সুৰক্ষা দিব, আমি বিচাৰিব পাৰোঁ।
1: হয়, প্ৰতিজন নাগৰিকৰ দৰে মহিলাৰো নিজৰ ঘৰখনত সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে, হয়
0: নিশ্চয় আছে। মহিলাসকলোতো সমাজৰে
1: অংগ হয়।
0: এতিয়া মেইনটেনেঞ্চৰ বা আৰ্থিক সহায় বিচাৰিব পাৰে যিকোনো ক্ষেত্ৰতে, ক্ষতিপূৰণ পাব লগা যিকোনো পৰিৱেশত তেওঁলোকে আইনৰ সহায় লৈ ক্ষতিপূৰণ দাবী নিশ্চয়
1: কৰিব পাৰে। কাৰণ সাধাৰণতে দেখা যায় সাধাৰণ মহিলা এগৰাকী যিসকল আৰ্থিকভাৱে স্বাৱলম্বী নহয় তেওঁলোকে গোটেই জীৱন পৰিয়ালটোৰ কাৰণে সমৰ্পিত কৰি তোলে, গতিকে যেতিয়া তেওঁলোক এনেধৰণৰ অপৰাধৰ ভুক্তভোগী হয় তেতিয়া তেওঁলোকে সেইখিনি বিচাৰিব পাৰে মেইনটেনেঞ্চৰ। হয়,
0: প্ৰটেকশ্যন অফিচাৰ বা লিগেল ছাৰ্ভিচ অথৰিটিৰ সহায়তো বিনামূলীয়া আইনৰ ব্যৱস্থা আছে।
1: হয়,
0: গতিকে দুখীয়া মহিলাসকলেও মানে যে আইনৰ সহায় ল'বলৈ টকা পইচা লাগিব এনেকুৱা ধৰণৰ কথা ভাবি পেলাই পিছ পৰি থাকিব নালাগে,
1: বিনামূলীয়া তেওঁলোকে আইনী সাহায্য পাব পাৰে।
0: আপোনাৰ DLSA
1: হয়
0: তাৰ গৈ যদি কয় যে মোৰ নিজৰ আইনী সুৰক্ষাৰ বাবে আইনী নিৰাপত্তা লাগে বা অধিবক্তা নিযুক্ত কৰিব,
1: তেতিয়া তেওঁ তেনেধৰণে যি আমাৰ এই জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষলৈ গৈ তেওঁলোকে ক'ব পাৰে যে তেখেত যিহেতু আৰ্থিকভাৱে সক্ষম নহয় এগৰাকী অধিবক্তা নিজৰ পক্ষে থিয় কৰাবলৈ
0: অধিবক্তা নিয়োগ কৰি তেওঁৰ আইনী ক্ষেত্ৰত
1: সহায় কৰিব পাৰে। হয়,
0: এতিয়া বহু সময়ত কি হয়, হঠাতেইটো পুলিচৰ ওচৰ চাপিবলৈ দিগদাৰী হয়, দূৰো হয়, বহুতৰে মোবাইল এটাও নাথাকে যোগাযোগ কৰাৰ, তেনেকুৱা ক্ষেত্ৰত জৰুৰী বিপদৰ সময়ত তাৰমানে স্থানীয় সহায়কাৰী সংস্থাৰো সহায় ল'ব পাৰে,
1: বেচৰকাৰী সংস্থা
0: তেওঁলোকৰ দ্বাৰাও তেওঁলোকে
1: সহায় ল'ব পাৰে
0: যে আপোনালোকে মোক পুলিচৰ কাষ চপাই দিয়ক।
1: হয়,
0: গতিকে তেওঁলোকে সেই কথাটো যেতিয়া জানিব যে মোৰ ওচৰত থকা NGOটো মোক এইখিনি ক্ষেত্ৰত সহায় কৰিব
1: পাৰে,
0: গতিকে তেওঁলোকে নিশ্চয় হাত মেলি পোৱাতে
1: আগবাঢ়ি যাব।
0: এতিয়া চাওক, কোনো মহিলাই মানে ঘৰুৱা হিংসা সহ্য কৰি নিজৰ জীৱনৰ চৰম সিদ্ধান্ত নলৈ সাহসেৰে যদি আইনী সুৰক্ষা বিচাৰিব লাগে, তেতিয়াহ'লে তেওঁলোকে এই পদ্ধতিৰ মাজেৰে তেওঁলোকে যাব পাৰিব। ঘৰুৱা হিংসাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাসমূহ হৈছে 17, 18, 19, 20 এই ধাৰাসমূহৰ ভিতৰত তেওঁলোকে পাব পৰা প্ৰতিৰক্ষাবিলাক
1: সন্নিৱিষ্ট হৈ আছে।
0: তেওঁলোকে যিহেতু অধিবক্তা এগৰাকী ল'বই লাগিব,
1: অধিবক্তাগৰাকীয়ে সম্পূৰ্ণভাৱে তেওঁলোকক বুজাই দিব যে কোনটো ধাৰা মতে তেওঁলোকে সুবিধা পাব পাৰে।
0: গতিকে তেওঁলোকে আমি উপায়বোৰ দিব লাগিব যে আমি এই উপায়সমূহৰ মাজেৰে গ'লে আমি সুফল
1: পাব পাৰোঁ।
0: যৌতুকৰ বাবে হোৱা সমস্যা অন্য এক অত্যন্ত স্পৰ্শকাতৰ বিষয়।
1: হয়,
0: বহু মহিলাই ইতিমধ্যে নিজৰ নিজৰ জীৱন
1: হেৰুৱাইছে
0: বা আত্মহত্যা কৰিবলৈ নিজে নিজক শেষ কৰিছে বা বেলেগৰ দ্বাৰা মহিলাগৰাকীৰ জীৱন শেষ হৈ গৈছে। গতিকে নাৰীৰ সাহস, নাৰীৰ শিক্ষা ইয়াৰ মূল অন্তৰায়। আৰু এটা বিশেষ কথা, নাৰী অৰ্থনৈতিকভাৱে যেতিয়া স্বাৱলম্বী নহয় সিও এটা বিশেষভাৱে অন্তৰায় বুলি ভাবোঁ।
1: কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে শিক্ষা থাকিলেও বা আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পাছতো কিন্তু এই যি যৌতুকজনিত অপৰাধ হওক বা ঘৰুৱা হিংসাৰ বলি হোৱা দেখা যায়, আৰু আচল কাৰণ হৈছে সাহস আৰু লগতে সহায় সহযোগৰ অভাৱ। বহু ক্ষেত্ৰত দেখা যায় তেওঁ

0: তেওঁলোকে নিজৰ ঘৰখনৰ পৰাও সেইখিনি সহানুভূতি বা সহায় নাপায় আইনীভাৱে পদক্ষেপ লোৱাৰ ক্ষেত্ৰত।
1: হয়, সেইটো
0: হয়
1: কিন্তু সঠিক কথা। যিটো
0: হয়
1: সময়ত তেওঁক মানসিক নিৰাপত্তাৰ প্ৰয়োজন, সেই সময়ত তেওঁৰ মূৰত হাত থবলৈ
0: কোনো নাথাকে,
1: কোনো নাথাকে, গতিকে পলম হৈ যায় মানে।
0: সেই হয়তো আমাৰ বহু সংখ্যক নাৰীয়ে নিজকে শেষ কৰে, নাইবা অপৰাধীসকলৰ দ্বাৰা তেওঁলোকৰ জীৱন শেষ হৈ যায়।
1: হয় বা শেষ হৈ যায়। তো কাৰোবাৰ সাহস পালে, কাৰোবাৰ সহায় পালে, নিশ্চয় এখোজ আগবাঢ়িবলৈ তেওঁলোকৰ মানসিক প্ৰক্ৰিয়া এটা তেওঁলোকে আৰম্ভ কৰিব পাৰে। তেতিয়া প্ৰতিবাদৰ সাহস যদি গোটাব নোৱাৰে, তেওঁলোকৰ প্ৰতি অন্যায়টো হৈয়ে থাকিব। এতিয়া যৌতুকৰ পৰা ৰক্ষা পাবলৈ হ'লে এগৰাকী মহিলাই বিভিন্ন ধৰণে আইনৰ সহায় ল'ব পাৰে। তো পুলিচক অভিযোগ দাখিল কৰিব পাৰিব। ডাউৰী প্ৰহিবিশ্যন এক্ট 1961ৰ অধীনত যৌতুক দাবী কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। যৌতুকৰ বাবে শাৰীৰিক বা মানসিক নিৰ্যাতন হ'লে প্ৰটেকশ্যন অফ ৱুমেন ফ্ৰম ডমেষ্টিক ভায়লেন্স এক্টৰ অধীনত সহায় ল'ব পাৰিব। বহুকেইখন আইনে মানে তেওঁলোকক সহায়ৰ ৰাস্তাটো দি থৈছে।
0: সেই বস্তুখিনি জানিবলৈও তেওঁলোকে ওলাই আহিব লাগিব আৰু জানিবলৈ বিচাৰিব লাগিব।
1: 2023ৰ ধাৰা 85 আৰু 86,
0: হয়
1: 85 আৰু 86 ধাৰা অনুসৰি স্বামী বা স্বামীৰ আত্মীয়ৰ দ্বাৰা যদি তেওঁলোক নিষ্ঠুৰতাৰ বলি হয়,
0: বলি হয়,
1: সেই অভিযোগ তেওঁলোকে সেই ধাৰাবিলাকৰ অধীনত দাখিল কৰিব পাৰিব। আদালতৰ পৰা প্ৰটেকশ্যন অৰ্ডাৰ ল'ব পাৰিব, ৰেচিডেঞ্চ অৰ্ডাৰ ল'ব পাৰিব, মানিটেৰী ৰিলিফ বিচাৰিব পাৰিব। বিভিন্ন ধৰণে সহায় পোৱাৰ সুৰুঙা আইনে দিছে, কিন্তু আগবাঢ়ি আহি তেওঁলোকে সেইখিনি কথা জানি সুবিধাখন আদায় কৰিব পাৰিলেই হ'ল। এতিয়া জিলা আইন প্ৰাধিকৰণৰ পৰা বিনামূলীয়া আইনী শিক্ষা তেওঁলোকে ল'ব পাৰিব সকলো ক্ষেত্ৰতে, সকলো মহিলাই,
0: সকলো মহিলাই
1: বিপদত পৰা। জিলা আইন সেৱা প্ৰাধিকৰণটো মহিলাসকলৰ কাৰণে এটা শক্তি, যাৰ মানে নিজৰ অৰ্থনৈতিক অৱস্থা সুচল নহয়। যৌতুক দাবী কৰা বা যৌতুকৰ বাবে নিৰ্যাতন কৰা আইনমতে দণ্ডনীয়। মহিলাগৰাকীয়ে পুলিচ, আদালত বা বিনামূলীয়া আইনী সহায় লৈ নিজৰ অধিকাৰ আৰু সুৰক্ষাৰ নিশ্চিত কৰিব
0: পাৰিব।
1: স্বামী বা স্বামীৰ আত্মীয় নিষ্ঠুৰতাৰে যদি নিৰ্যাতন কৰে, BNS ভাৰতীয়
0: ন্যায় সংহিতাৰ
1: 2023ৰ 85ৰ অধীনত 3 বছৰ কাৰাদণ্ড বা জৰিমনা হ'ব পাৰে, বা দুয়োটাই হ'ব পাৰে। বা মহিলাগৰাকী যদি কিবা কাৰণত মৃত্যু হৈ যায়, তেতিয়হ'লে ধাৰা 80 অনুসৰি 7 বছৰৰ পৰা আজীৱন কাৰাদণ্ডলৈকে
0: পৰ্যন্ত হ'ব পাৰে,
1: হ'ব পাৰে, তেওঁলোক দণ্ডিত কৰিব পাৰে। আনহাতে এতিয়া ধৰ্ষণটো, ধৰ্ষণটো সততেইতো আমি দেখিয়েই থাকোঁ,
0: আৰু আজিকালি ক'বলৈ গ'লে প্ৰতিদিনে হৈ থাকে, শিশুৰ পৰা বৃদ্ধালৈকে ধৰ্ষণৰ বলি হয়। এতিয়া এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ,
1: অতি সম্প্ৰতি ধৰ্ষণ এক জটিল বিষয় হৈ পৰিছে। বিভিন্ন বাতৰি প্ৰতিদিনে ধৰ্ষণ সম্পৰ্কীয় ঘটনাই দেখিবলৈ পোৱা যায় বা শুনিবলৈ পোৱা যায়। সমাজত শিশুৰ পৰা বয়সস্থ মহিলালৈ ধৰ্ষণৰ পৰা কোনেও পৰিত্ৰাণ পোৱা নাই। মানুহৰ মানসিক অৱক্ষয়, সুস্থ বাতাৱৰণৰ অভাৱে এচাম পুৰুষক জীৱন্ত দানৱলৈ পৰ্যবেক্ষিত কৰে, নহয়নে?
0: হয়।
1: ধৰ্ষণ যেন এক নৃশংস খেললৈ ৰূপান্তৰ হৈ গৈছে। সমাজত ধৰ্ষণ সম্পৰ্কীয় এক ভয়ে সকলো সময়তে অভিভাৱকসকলক উদ্বিগ্ন কৰি ৰাখে, যে মোৰ ছোৱালীজনী আজি ওলাই গৈছে, সুস্থ হৈ
0: ঘৰলৈ ঘূৰি আহিবনে নাই,
1: আহিবনে,
0: সেইটো এটা
1: কিবা এটা বিপদত পৰিছো, মোৰ সৰু ছোৱালীজনী মই ঘৰখনত অকলে থৈ যাব
0: পাৰিম নে নাই।
1: এনেধৰণৰ উৎকণ্ঠা আৰু উদ্বিগ্নতাই মানুহক কোনো সময়তে মুক্তি দিয়া নাই। এতিয়া ধৰ্ষণৰ বলি হোৱা কন্যা সন্তান বা নাৰীয়ে শাৰীৰিক বা মানসিক অৱস্থাৰ সৈতে যুঁজিবলগীয়া হয়। সেই যুঁজখন কৰি থাকিবলগীয়া হোৱাটোতো তেওঁলোকৰ কাৰণে কম মানসিক যন্ত্ৰণা নহয়।
0: আৰু বহু ক্ষেত্ৰত আমাৰ সমাজত ধৰ্ষণকাৰীৰ বেছি শাস্তি ভুগিবলগীয়া হয় সেই ধৰ্ষিতাগৰাকী বা ধৰ্ষিতাৰ পৰিয়ালটোৱে, নহয় জানো?
1: সমাজৰ মাজত সহজ জীৱন যাপন
0: কৰিব
1: নোৱাৰে। এই ক্ষেত্ৰত ধৰ্ষণৰ বলি হোৱা মহিলাই ন্যায় পাবৰ বাবে আইনৰ সহায় ল'ব পাৰে। তেওঁলোকে কি পুলিচত FIR দিব পাৰে। ভাৰতীয় ন্যায় সংহিতাৰ 2023ৰ অধীনত ধৰ্ষণৰ অভিযোগত অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে। জৰুৰী অৱস্থাত পুলিচৰ সহায় লৈ নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে। চিকিৎসা পৰীক্ষা বা চিকিৎসা সেৱা লাভ কৰিব পাৰে আইনৰ দ্বাৰা। আদালতত আইনী সহায় লাভ কৰিব পাৰে আৰু বিচাৰৰ সময়ত ভুক্তভোগীৰ সুৰক্ষাৰ ব্যৱস্থা বিচাৰিব পাৰে।
0: হয়।
1: আকৌ যেতিয়া ভিক্টিম হ'ব পাৰে, আকৌ বেলেগ এটা সমস্যাৰ বলি হ'ব পাৰে, সেই সময়ত
0: তাৰ পৰা সুৰক্ষা বিচাৰিব পাৰে ন্যায়ালয়ৰ পৰা।
1: ধৰ্ষণ এক গুৰুতৰ অপৰাধ, ইয়াক নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰো যথেষ্ট ভূমিকা আছে। এতিয়া শাস্তিৰ ক্ষেত্ৰতো ধৰি লওক, ধৰ্ষণৰ গোচৰত অভিযুক্তগৰাকী 10 বছৰ অধিক কাৰাদণ্ড হ'ব পাৰে,
0: হয়,
1: বা জৰিমনাও হ'ব পাৰে। তাৰপিছত মৃত্যু যদি হৈ যায় ভুক্তভোগী বা গুৰুতৰভাৱে তেওঁৰ
0: আঘাতপ্ৰাপ্ত
1: হয়, তেতিয়া আজীৱন কাৰাদণ্ড তেওঁলোকৰ হ'ব পাৰে বা মৃত্যুদণ্ড হ'ব পাৰে। গতিকে এইখিনি ব্যৱস্থা ল'বলৈ ছোৱালীগৰাকীকে বা মহিলাগৰাকীকে হওক, সমাজে সহায়
0: সহায় কৰিব লাগিব।

0: সহায় কৰিবলৈ।
1: এতিয়া মানৱ সৰবৰাহৰ দৰে এক হিংসা বৰ্তমান চাৰিওফালে চানি ধৰিছে, হয়নে? মানৱ সৰবৰাহ বা ট্ৰেফিকিং হৈছে বল প্ৰয়োগ কৰি প্ৰতাৰণা বা শোষণৰ জৰিয়তে মানুহক সৰবৰাহ, ক্ৰয় বিক্ৰয় বা বেআইনীভাৱে স্থানান্তৰ কৰা এক গুৰুতৰ অপৰাধ। মানৱ অধিকাৰ খৰ্ব কৰা এনে কাৰ্যই সচৰাচৰ যৌন শোষণ, বলপূৰ্বক শ্ৰমদান কৰা বা অংগ সৰবৰাহ কৰাকে বুজায়। মানৱ সৰবৰাহ এই কথাটোৰ ভিতৰৰ কথাখিনি কৈছোঁ মই। এতিয়া অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ স্কিম টু কম্বেট ট্ৰেফিকিং এই নথি পত্ৰত ট্ৰেফিকিং বা মানৱ সৰবৰাহ ৰোধ কৰাৰ বাবে আঁচনিসমূহ সন্নিৱিষ্ট কৰা আছে।
2: হয়,
1: গতিকে আমি কিবা জানিবলৈ হ'লে সেই নথি পত্ৰসমূহৰো সহায় ল'ব পাৰোঁ। আইনী দিশ আৰু নীতি নিয়মসমূহ বুজিবৰ বাবে আছাম ষ্টেট পলিচি টু কম্বেট ট্ৰেফিকিং এণ্ড উইটছ হাণ্টিং এই চৰকাৰী নথিসমূহো পঢ়িব পাৰোঁ। তাতো বিশদভাৱে এই আইনী সুৰক্ষাৰ বিষয়ে লিখা আছে, কি কি পাব পাৰে, কি কি নাপাব পাৰে, কি হ'ব পাৰে, কি নহ'ব পাৰে। এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ 143 ধাৰা মতেও মানৱ সৰবৰাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আৰু কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ব্যৱস্থা দিয়া আছে। নাবালিকাৰ ক্ষেত্ৰত পস্কো এক্ট 2012 অধীনতো আইনী সুৰক্ষাৰ ব্যৱস্থা ল'ব পাৰি। মানৱ সৰবৰাহৰ দৰে অপৰাধে ভুক্তভোগী বহু সময়ত কোনো বিচাৰালয়ত বিক্ৰী কৰে, তেওঁলোকৰ অংগ বিক্ৰী কৰিবলৈ যায়, নিৰ্দিষ্ট কৰ্মক্ষেত্ৰত জোৰ জবৰদস্তি কাম কৰিবলৈ বাধ্য কৰায়, বা এই ক্ষেত্ৰত প্ৰত্যেকেই আনৰ কথাত ফুচুল খাব নালাগে। আচলতে কিছু সচেতনতাৰে যদি আগবঢ়া হয় নিজৰ কৰ্মক্ষেত্ৰত, মানুহক অগাধ বিশ্বাসো কৰিব নালাগে। এই কথাবিলাকৰ সচেতনতা বৃদ্ধি পালে হয়তো মানৱ সৰবৰাহৰ এই অপৰাধবিলাক কিছু হ্ৰাস কৰিব পৰা যাব চাগে। এই অপৰাধৰ আশংকা থকা মহিলাই কেতিয়াবা আগতীয়াকৈ গম পাই ন যে মোৰ এনেকুৱা এনেকুৱা হ'ব নেকি, মোক এনেকে কোনোবাই পিছা কৰিছে নেকি, বা মোক এই মোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিবা ল'ব পাৰে নেকি, তেতিয়া পুলিচ বা আদালতৰ সহায় ল'বলৈ সুৰক্ষাই হওক বা উদ্ধাৰ কাৰ্যই হওক বা পুনৰ উদ্ধাৰৰ ব্যৱস্থাই হওক আইনৰ সহায় ল'ব পাৰে। উদ্ধাৰৰ পিছতো আশ্ৰয় বা চিকিৎসা বা কাউন্সেলিং এই ধৰণৰ সুবিধাৰ বাবে আইনৰ ওচৰত সহায় বিচাৰিবলৈ তেওঁলোকক আইনে সুৰুঙা দি থৈছে, তাৰ বাবে ব্যৱস্থা আছে,
2: তেওঁলোকে ল'ব পাৰে,
1: ল'ব পাৰে সেইখিনি। এতিয়া এই ক্ষেত্ৰত শাস্তি কি হ'ব? তেওঁলোকে শাস্তি হ'ব পাৰে 7 বছৰৰ পৰা 10 বছৰলৈ কাৰাদণ্ড আৰু আজীৱনো হ'ব পাৰে। ফেক্ট অৱ দ্য কেছে কি হয় ঘটনা চাই। তথ্য প্ৰযুক্তি বৃদ্ধিৰ লগে লগে মহিলাসকল বহু সময়তেই এনে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায় যে ই এক ভয়ানক অপৰাধ হিচাপে ধৰা দিছে। মহিলাৰ অনুমতি অবিহনে তেওঁৰ ব্যক্তিগত অশ্লীল ছবি বা ভিডিঅ' প্ৰচাৰ কৰা, অশ্লীল মন্তব্যৰে হাইৰাণি কৰা, অশ্লীল বাৰ্তা দিয়া আদি বিভিন্ন সমস্যাৰ মুখামুখি হ'লে ই আইনগতভাৱে অভিযোগ কৰাৰ আইনগত সুবিধা
2: দিয়ে।
1: এই ক্ষেত্ৰত মহিলাসকলে ভয় নকৰি আইনৰ সহায় ল'বলৈ ওলাই আহিব লাগিব আৰু তেওঁলোকে সহায় পাবলৈ চাইবাৰ ক্ৰাইম পৰ্টেলত অনলাইন অভিযোগ দাখিল কৰিব পাৰে।
2: আৰু বৰ্তমান সময়ত এনেধৰণৰ অপৰাধ বহুত বাঢ়িছে।
1: গতিকে অনলাইন ব্যৱস্থাটো কিন্তু বৰ সুবিধাজনক ব্যৱস্থাও হৈছে, কাৰণ সেইটো এটা ৰেকৰ্ড থাকি যায় ন। এতিয়া চাইবাৰ ক্ৰাইম পৰ্টেলত যেতিয়া অনলাইন অভিযোগ এটা হয়, সেই অভিযোগটো কোনো নোহোৱা পটককে কৰিব নোৱাৰে, তাত কৰিব পাৰে। IT 2000ৰ যি এক্ট আছে, IT Act, তাৰ প্ৰাসংগিক ধাৰাৰ অধীনতো ব্যৱস্থা ল'ব পাৰে। BNS 2023ৰ অধীনত অশ্লীলতা বা অপমানজনক মন্তব্যৰ ক্ষেত্ৰত অভিযোগ কৰিব পাৰে। ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া বিষয়বস্তুটো ৰিপৰ্ট কৰি আঁতৰাবলৈ অনুৰোধ কৰিব পাৰে। সেইখিনিও বহুতে নাজানে, যদিও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে, কিনো কৰিব পাৰি, কেনেকৈনো ৰিপৰ্ট কৰিব পাৰি, সেইটো ৰিপৰ্ট কৰিবলৈ কাৰোবাৰ সহায় ল'ব পাৰি নেকি, পুলিচৰ সহায় ল'ব পাৰি নেকি, এই কথাবোৰতো তেওঁলোকে নাজানে যে আমি পুলিচৰ সহায় লৈ যে এইটো ৰিপৰ্ট কৰি বন্ধ কৰাব পাৰোঁ, তাৰপৰা উইথড্ৰ কৰাব পাৰোঁ বা ৰিমুভ কৰাব পাৰোঁ, সেই কথাবোৰ নলেজ
2: নাজানে।
1: হঠাতে মানে চিন্তিত হৈ যায় ন।
2: আৰু বৰ্তমান সময়ত মানে এই বস্তুটো সামাজিক মাধ্যমৰ জৰিয়তে মহিলাক আক্ৰমণ কৰা, খুব বেয়া কমেণ্ট কৰা বা বিভিন্ন ধৰণে হাৰাশাস্তি কৰা, মানসিক হাৰাশাস্তি কৰা, যি আপুনি ক'লে মহিলাৰ অশ্লীল ফটো বা ভিডিঅ' প্ৰচাৰ কৰা, এয়া ইমান বাঢ়িছে। কিন্তু মহিলাসকল যিহেতু তেওঁলোকৰ এই ক্ষেত্ৰত সুৰক্ষা সম্পৰ্কে সজাগ নহয়, গতিকে বহু ক্ষেত্ৰত তেওঁলোকে সেই ন্যায়সমূহ নাপায়,
1: কিংকৰ্তব্য বিমূঢ় হৈ যায় যেতিয়া এনেকুৱা এটা ঘটনা হৈ যায়। নিজৰ অশ্লীল ছবি এখন বা ফটো এখন যেতিয়া আপলোড হৈ যায় তেওঁলোকৰ চকুত পৰে, তেওঁলোকে হিতাহিত জ্ঞানটো হেৰুৱাই পেলায়, বহুতেতো
2: নিজকে শেষ কৰি দিয়ে।
1: কিন্তু তেওঁলোকে যে

0: তেনেকৈ পুলিচৰ সহায় লৈ সেইখিনি যে ৰিমুভো কৰাব পাৰে, সেই বস্তুটো তেওঁলোকৰ হেৰি না
1: মনলৈ নাহে বা বহুতে নাজানেও নাজানেও
0: হয়। গতিকে এতিয়া প্ৰয়োজনীয় সময়ত আদালতত গোচৰ তৰি আইনী সুৰক্ষা ল'ব পাৰে, সেই কথাটো তেওঁ অজ্ঞতা বা
1: জানিলেও মানে সেই সময়খিনিলৈ তেওঁলোকে নিজৰ জ্ঞান হেৰুৱাই পেলায়।
0: এতিয়া মহিলাসকলে যেতিয়া আইনৰ সহায় ল'বলৈ যায়, তাৰ স্ক্ৰীনশ্বট এভিডেণ্ট হিচাপে ৰাখিব পাৰে, ধৰি লওক লিংকটো ৰাখিব পাৰে, মেছেজ সংৰক্ষণ কৰি ৰাখিব পাৰে, সেইবিলাক ৰাখিলে এভিডেঞ্চ হিচাপে তেওঁ অভিযোগ কৰাত যথেষ্ট সহায় হয়। যেতিয়া অভিযোগৰ লগত যদি অনলাইন অভিযোগ কৰে, তাৰ লগত এইখিনি বস্তু তেওঁলোক যেতিয়া পঠাই দিব, গতিকে তেওঁৰ অভিযোগটো নিশ্চয় অথেণ্টিচিটিটো বাঢ়ি যাব, নহয় জানো? গতিকে এই ক্ষেত্ৰত এইখিনি সচেতনতা মানি ল'লে আমি ইয়াৰ পৰা
1: পৰিত্ৰাণ পাব পাৰোঁ
0: আৰু বাল্য বিবাহটো বহুদিনৰ পৰাই বাল্য বিবাহ চলি আহিছে,
1: যদিও বিভিন্ন আইনী সুবিধা লোৱা হৈছে, তথাপিও কিন্তু মনে মনে হ'লেও এই
0: কামবিলাক চলিয়ে আছে। ইয়াৰ কাৰণেতো কম বয়সীয়া ছোৱালীবোৰ ভিক্টিম হৈয়ে আছে, ভুক্তভোগী হৈয়ে,
1: শাৰীৰিক মানসিকভাৱে,
0: শাৰীৰিকেই হওক বা মানসিকেই হওক, সম্পূৰ্ণভাৱে ভাৰতীয় ন্যায় ব্যৱস্থাটো এতিয়া 18 বছৰ ঊৰ্ধৰ ছোৱালী, 21 বছৰ ঊৰ্ধৰ ল'ৰাৰহে বিবাহ
1: সম্পন্ন, বিবাহ
0: বয়সটো নিৰ্ধাৰণ কৰা আছে। গতিকে তাৰ তলৰ যেতিয়া ল'ৰা ছোৱালীয়ে বিবাহ কৰিব, সেই বিবাহখন কেতিয়াও ভেলিড বিবাহ নহয়, সেইখন বিবাহ ভংগ কৰিব পাৰে। গতিকে নিৰ্ধাৰিত বয়সৰ আগতে বিয়া কৰোৱা বা উৎসাহিত কৰা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰি, তেওঁ পিতৃ মাতৃয়ে নহওক কিবা। এতিয়া বাল্য বিবাহৰ বলি হোৱা ভুক্তভোগী আইনী ব্যৱস্থাৰ সহায় লৈ এই বিবাহ বাতিল কৰিব পাৰে। চাইল্ড মেৰিজ প্ৰটেকশ্যন এক্টৰ অধীনত গোচৰ তৰি এই অপৰাধৰ অপৰাধীক শাস্তি প্ৰদান কৰিব পাৰে। এতিয়া এই শাস্তি প্ৰদান কৰিবলৈ আগবাঢ়ি কোন যাব? সৰু ছোৱালীজনীতো নাযায়, গতিকে নিশ্চয় কাষৰ পাজৰৰ যোনে
1: দেখিছে বা শুনিছে
0: তেওঁলোকেই যাব লাগিব, তেওঁলোকেই আৰক্ষীক খবৰ দিব লাগিব। গতিকে এই ক্ষেত্ৰত সমাজৰ যথেষ্ট ভূমিকা আছে। বাল্য বিবাহৰ ফলত শিশুৰ ওপৰত যেতিয়া যৌন নিৰ্যাতন হয়, সেই সম্পৰ্কত পক্সো এক্টৰ অধীনতো সুৰক্ষা
1: পাব পাৰে
0: এতিয়া চাইল্ড মেৰিজ প্ৰটেকশ্যন অফিচাৰেও হস্তক্ষেপ কৰিব পাৰে ইয়াত, তেওঁ যেতিয়া কথাটো গম পায় বিবাহখনৰ হস্তক্ষেপ তেওঁ কৰিব পাৰে। অসম চৰকাৰে এই ক্ষেত্ৰত কিন্তু বিশেষ ভূমিকা নিজস্বভাৱে লৈ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে। ই এক মানে শুভ চিন্তন আৰু সজ প্ৰচেষ্টা বুলি আমি একেষাৰতে কিন্তু ক'ব লাগিব। বাল্য বিবাহ কৰোৱা ব্যক্তিৰ মানে যি অভিযুক্ত, যোনে কৰায়, যোনে তাৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ ক্ষেত্ৰত শাস্তি হিচাপে কাৰাদণ্ড হয় 2 বছৰলৈ বা 1,00,000 টকালৈকে জৰিমনা
1: হ'ব পাৰে। আৰু এই সজাগতা সভাসমূহ অনুষ্ঠিত হৈ থাকিব লাগে,
0: মানে শাস্তিসমূহো
1: জনাব লাগে।
0: আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, ধৰি লওক এতিয়া বিবাহিত ছোৱালীক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰে,
1: তেনেকুৱা ক্ষেত্ৰত কি কি সুবিধা হ'ব?
0: তেনেকুৱা ক্ষেত্ৰত যেতিয়া আপুনি ধৰি লওক হিন্দু পৰিয়ালৰ যদি সম্পত্তিৰ পুত্ৰৰ সমান অধিকাৰ কন্যা সন্তানৰ থাকে, আপুনি চাব এইটো বেলেগ এটা নিৰাপত্তা কিন্তু এগৰাকী ছোৱালীৰ,
1: বিশেষকৈ বৰ্তমান সময়ত বহু প্ৰয়োজন।
0: বহু সময়ত আমি ধৰক পাই থাকোঁ ন, বহু সময়ত নাৰীগৰাকীক স্বামী গৃহৰ পৰা কয় কি আনিলি কি নানিলি, বা এইখন তোৰ ঘৰ নহয়, তই এইখন ঘৰৰ পৰা ওলাই যা, ঘূৰি কলৈ যাব? পিতৃগৃহলৈ ঘূৰি গ'লে ক'ব যে স্বামীৰ ঘৰখনে তোৰ ঘৰ আছিলে, তই আকৌ ইয়ালৈ কিয় ঘূৰি আহিলি? গতিকে নাৰীৰ ঘৰ কোনখন, বৰ বেদনাদায়ক কথা কিন্তু এইটো। সেই ক্ষেত্ৰত কিন্তু এই আইনী ব্যৱস্থাটোৱে হিন্দু ছাকচেছন এক্টৰ 1956ৰ এইটো 2005 চনত সংশোধনী হৈছে। ইয়াত মানে কন্যা সন্তানে পুত্ৰ সন্তানৰ সমান পৈতৃক সম্পত্তিৰ অধিকাৰ ৰাইটটো পাব লাগিব, মানে লাভ কৰে। এই কথাটোৱে মানে ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে আইনৰ সহায় ল'ব পাৰে, প্ৰয়োজন অনুসৰি নিজৰ অংশৰ দাবী তেওঁলোকে কৰিব পাৰে। আৰু ছোৱালীজনী ডিপ্ৰাইভ কৰিবৰ কাৰণে যদি ককাই ভাই জাল দলিল বা প্ৰতাৰণাৰ কিবা জৰিয়তে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰে, তেওঁ পুলিচত অভিযোগ দাখিল কৰিব পাৰে। গতিকে এই সম অধিকাৰটো মই ভাবোঁ এগৰাকী নাৰীক পিছফালে ঘূৰি চালে এটা সাহসৰ
1: হয়। আৰু ইয়াৰ লগতে
0: এতিয়া এচিড আক্ৰমণটো এতিয়াতো এটা জ্বলন্ত সমস্যাৰ নিচিনা হয়, য'তে ত'তে এই অপৰাধৰ বলি হৈ বহু ছোৱালীৰ জীৱন বিপন্ন হৈ গৈছে। এতিয়া ভাৰতীয় ন্যায় সংহিতা 2023ৰ 124 নম্বৰ ধাৰা অনুসৰি এচিড আক্ৰমণ কৰি শৰীৰত স্থায়ী ক্ষতি কৰিলে কমেও 10 বছৰ কাৰাদণ্ড হয় আৰু লগতে জৰিমনাও হ'ব পাৰে, কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ'ব পাৰে। এচিড আক্ৰমণ কৰিবলৈ যদি চেষ্টাও কৰে তেতিয়াও সেই কথা প্ৰমাণ হ'লে 5 বছৰ বা 7 বছৰলৈ কাৰাদণ্ড হ'ব পাৰে, লগত জৰিমনাও হ'ব পাৰে। আৰু চিকিৎসালয়ৰ সম্পূৰ্ণ ক্ষতি

0: পূৰণ তেওঁলোকে দাবী কৰাৰ অধিকাৰ থাকে।
1: হয়, আৰু কেনেকুৱা ধৰণৰ অপৰাধসমূহ মহিলাৰ সৈতে সংঘটিত হয় সেইসমূহৰ বিষয়ে
0: পটককৈ চকু নপৰা কথা, মহিলাৰ সন্মান বা সামাজিক মৰ্যাদা নষ্ট কৰাৰ উদ্দেশ্যে মিছা অভিযোগ বা অপমানজনক মন্তব্য বা মানহানিকাৰক বক্তব্য প্ৰচাৰ কৰিলেও পৰিস্থিতি অনুসৰি আইনৰ সুবিধা ল'ব পাৰে। ভাৰতীয় সংবিধানে সমতা বা সমান সুযোগৰ বাবে অধিকাৰ সকলোকে প্ৰদান কৰি দিছে। গতিকে এই ক্ষেত্ৰত যদি মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ হয় তেতিয়াহ'লে এখন সুস্থ সমাজৰ বাবে, উন্নত সমাজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান নহয় জানো? কেৱলতো আইন প্ৰণয়ন কৰিলে এই সমস্যা সমাধান নহয়, আইনৰ সঠিক প্ৰয়োগ আৰু সামাজিক সচেতনতাও অতি প্ৰয়োজনীয়। এতিয়া চৰকাৰ, প্ৰশাসন, বিদ্যালয়, মহাবিদ্যালয়, পৰিয়াল বা সমাজৰ সকলোৱে মিলি মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ওলাই আহিবই লাগিব। বহু সময়ত পুলিচৰ সহৃদয়তাৰ অভাৱ দেখা
1: হয়।
0: অসৎ পুলিচ বিষয়াসমূহে বহু সময়ত ধৰ্ণাঢ্য স্বামী বা তেওঁৰ পৰিয়ালৰ লগত হোৱা বুজাবুজিৰ বাবে FIR গ্ৰহণ নকৰে। কিন্তু সেই ক্ষেত্ৰত FIR যদি গ্ৰহণ নকৰে বা উপযুক্তভাৱে অনুসন্ধান নকৰে, তেওঁলোকক ঘূৰাই পঠিয়াই দিয়ে। এই ক্ষেত্ৰত মহিলাসকলে জিলা আৰক্ষী অধীক্ষকক প্ৰত্যক্ষভাৱে যোগাযোগ
1: কৰিব পাৰে,
0: জিলা আয়ুক্তৰো সহায় ল'ব পাৰে। এতিয়া অনলাইন FIRটো এতিয়া যে বিৰাটেই সুবিধাজনক কথা, যোনসকল পুলিচ বিষয়াই ঘূৰাই পঠিয়াই FIRখন নোহোৱা কৰি দিয়ে, লুকাই দিয়ে বা FIRখন নোহোৱা কৰি দুই পক্ষৰ লগত বুজাবুজি এটা আনি পেলাই পুলিচ এজনে সেই মধ্যস্থতাকাৰী হৈ মানুহগৰাকী আৰু স্বামী পক্ষৰ পৰাও ভাল মোটা অংক এটা ৰাখি পেলাই সেই বস্তুবিলাক নোহোৱা কৰি পেলাই এখন পঠাই দিলে, এনেকুৱা ধৰণৰ ঘটনাবোৰতো হৈয়ে থকা ঘটনা। গতিকে এই কথাবিলাকত মানে FIR যেতিয়া নোহোৱা কৰিব নোৱাৰে, অনলাইন ব্যৱস্থাটো কিন্তু এইটো বিৰাট ডাঙৰ সুযোগ প্ৰদান কৰিছে, ৰেকৰ্ডটো থাকি যায়।
1: হয়, আজিৰ আমাৰ অনুষ্ঠান সামৰিব সময় হ'ল। বহুখিনি কথা আপোনাৰ সৈতে পাতিলোঁ, সেইখিনিয়ে নিশ্চয় আমাৰ আজিৰ শ্ৰোতাসকলক উপকৃত কৰিব। আমিও আশা কৰিম সমাজখন সচেতন হয় এই ক্ষেত্ৰত। আপুনি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: এইখন সুযোগ দিয়াৰ বাবে আপোনালোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ আইন আৰু আমি অনুষ্ঠানত মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধসমূহ আৰু আইনী ব্যৱস্থা সম্পৰ্কে হোৱা কথোপকথনটি শুনিলে। অংশগ্ৰহণ কৰিলে অধিবক্তা মণিমালা মহন্তই, অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: ইমান পৰে শ্ৰোতাসকলে আইন আৰু আমি অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ, খন্তেক পিছতে দিল্লীকণ্ঠৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ 8 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: who returned from the Commonwealth Games 2026 after delivering historic performances in boxing, judo and para-athletics. During the felicitation ceremony held in New Delhi, the medal winners were presented cash awards of 30 lakh rupees for gold, 20 lakh rupees for silver and 10 lakh rupees for bronze. Interacting with the athletes, Dr. Mandavia asked the athletes to think beyond their playing careers and become contributors to the next generation of Indian sport. The minister highlighted the revamped Khelo India scheme of worth rupees 36,000 crore. He said that this initiative will take care of greater continued investment in the growth of Indian sports in the coming years. In badminton, unseeded Indian pair of Krishna Prasad Garaga and Prithvi Krishnamurthy Roy upset 6 seeds C. Charoenkita Mon and W. Thongsa Naga of Thailand 21-16-21-18 to advance to the men's double second round at the Korea Masters Tournament in Asan today. However, India's other men's doubles pair of Achyuta Ditya Rao and Dodavarapu and Arjun Reddy Pochana lost 3-21-10-21 to second seed Choi Solgyu of Korea and Go Wei Sham of Malaysia. India Meteorological Department IMD has issued a red color warning for very heavy to extremely heavy rainfall over Assam and Meghalaya for tomorrow. Heavy rainfall is also expected over Delhi, Haryana, Chandigarh, Punjab, Himachal Pradesh, Uttarakhand, Bihar and parts of Northeast India to the next 2 days. Similar weather conditions are expected over Kerala, Mahe, Rajasthan, Tamil Nadu, Puducherry and Uttar Pradesh to the next 2 to 3 days. The Met Department also predicted thunderstorms accompanied by lightning and gusty winds over Jammu and Kashmir, Andhra Pradesh, Karaikal, Karnataka, Jharkhand, Odisha and Andaman and Nicobar Islands tomorrow. Meanwhile, parts of Delhi witnessed rainfall today. And now, before we end the bulletin, the headlines once again. Parliament passes Registration of Births and Deaths Amendment Bill to make delayed registration more stringent. Supreme Court directs Reserve Bank of India to prepare and circulate a SOP for dealing with mule accounts and bank accounts linked to cyber fraud. 274 fugitive criminals brought back to India from 36 countries between 2019 and 2026, says Home Ministry. New Delhi terms so-called local elections in Pakistan-occupied Jammu and Kashmir as complete farce. Sports Minister Dr. Mansukh Mandavia felicitates Indian medal winners after successful Glasgow Commonwealth Games campaign. And in badminton, Indian pair of Krishna Prasad Garaga and Prithvi Krishnamurthy Roy advances to men's double second round at Korea Masters Tournament in Assam. And that is all in the news at 9. Good night.
1: কিলোহার্স 1125 আর এফএম ব্যান্ডর 102.4 মেগাহার্জত আকাশবাণী তেজপুর আগবাবলে লওয়া হয়েছে সেউজী ধরনী অনুষ্ঠানটি।
2: নমস্কার প্রিয় শ্রোতা, আকাশবাণী তেজপুর কেন্দ্রের সেউজী ধরনী অনুষ্ঠানটিলে আপনার স্বাগত জানাইছো। প্রিয় শ্রোতা, আজি আমি এই অনুষ্ঠানত বাছি লওয়া বিষয়টি হৈছে বানপানী আৰু হঠাৎ অহা বানপানীৰ কাৰণ আৰু আমাৰ সজাগতা। এই বিষয়ে আজি আমি কথা পাতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱৰা ডাঙৰীয়াৰ সৈতে। আহকচোন শ্ৰোতাসকল, এতিয়া আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ।
3: নমস্কাৰ ডক্টৰ ভাগৱত প্ৰাণ দুৱৰা ডাঙৰ।
4: নমস্কাৰ,
3: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
4: হয়, ধন্যবাদ।
3: আজি আমি দেখিছো অসমত এটা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে বানপানীৰ বাবে, আৰু এই ধৰণৰ সমস্যা আমাৰ প্ৰায়ে দেখা পোৱা যায়। বানপানীটো হৈয়ে থাকে, কিন্তু ফ্লেশ ফ্লাডটো আজি কিছুদিনৰ পৰা নতুনকৈ আমি দেখিবলৈ পাইছো। আৰু আপুনি যিহেতু ভূবিজ্ঞানৰ লগত জড়িত এগৰাকী অভিজ্ঞ ব্যক্তি, আপোনাৰ পৰা আজি আমি কিছু পৰামৰ্শ আৰু সঠিক তথ্য কিছুমান আমি আপোনাৰ পৰা ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো বানপানী আৰু হঠাতে অহা বানপানী অৰ্থাৎ ফ্লেশ ফ্লাডৰ মাজত মূল পাৰ্থক্যনো কি?
4: হয়, বানপানী বুলিলে আমি নদী এখনেৰে যেতিয়া পানী বৈ আহে, তেতিয়াহ'লে পানী লাহে লাহে নদীখনত বাঢ়িব ধৰে, আৰু তেনেকে যদি বাঢ়ি নদীখনৰ

0: পাৰ বাগৰি পেলাই পানী যদি তাৰ ওচৰৰ দাঁতিকাষৰীয়া অঞ্চলত সোমাই আহে, তেতিয়াহ'লে আমি সেইটো আচলতে বানপানী বুলি কওঁ। বানপানী হ'বৰ কাৰণে মুখ্যতঃ লগা বস্তুটো হৈছে বৰষুণ। বৰষুণ বেছি হ'লে বানপানী হ'ব। ফ্লেশ ফ্লাড যদি আহে, সেইটো সাধাৰণতে পাহাৰীয়া অঞ্চলবিলাকত দেখা যায় আৰু মৰুভূমি অঞ্চলত দেখা
1: যায়।
0: তাতে কি হয়, ডাৱৰবিলাক হঠাতে ঠাণ্ডা হৈ পানীলৈ পৰিৱৰ্তন হৈ খুব জোৰেৰে অধিক মাত্ৰাত পানীখিনি নামি আহে আৰু ইমান পানীৰ তললৈ নামি আহে যে সিহঁতি বৈ যাওঁতে মানে যথেষ্ট তাহাঁতৰ ভলিউমটো বেছি হৈ যায়। গতিকে সেইকাৰণে সিহঁতি যেতিয়া যায় বহুত ওখ এটা উচ্চতালৈ গৈ পেলাই ভয়ংকৰ ৰূপ এটা লৈ পেলাই সি নামি আহে। আৰু বহুত সময় আমি দেখা পাওঁ যে যিবিলাক নদীবিলাকৰ কিছুমান নিজৰ বিশেষত্ব আছে, যে যিবিলাক কিছুমান নদীত আমি ইফিমেৰেল ষ্ট্ৰীম বুলি কওঁ, সেইবিলাকে মানে কি হয়, বৰষুণ আহিলে নদীখন উফন্দি উঠে আৰু বৰষুণ যোৱাৰ লগে লগে শুকাই যায়। গতিকে তেনেকুৱা ধৰণৰ নদীবিলাকত আমি ইফিমেৰেল ষ্ট্ৰীম বুলি কওঁ বা ইফিমেৰেল ৰিভাৰ, সেইবিলাকত আচলতে ফ্লেশ ফ্লাডটো আমি খুব বেছিকে দেখা পাওঁ। অসমৰ নিচিনা য'ত দীঘলীয়া সময়ৰ কাৰণে বৰষুণ আচলতে আহি থাকে, এনেকুৱা ধৰণৰ জেগা আমাৰ পেৰেনিয়েল ৰিভাৰ, আমাৰ যিমানবিলাক নদী আছে সেই নদীতে বছৰ ধৰি পানী থাকেই, সেইবিলাকক আমি পেৰেনিয়েল ৰিভাৰ বুলি কওঁ। গতিকে এনেকুৱা নদীত সাধাৰণতে ফ্লেশ ফ্লাড দেখা পোৱা নাযায়। এতিয়া আমাৰ অসমত যিবিলাক আমি অলপতে ধৰক যিটো আমাৰ দিখৌৰ আমি যিটো তাণ্ডৱ দেখা পালোঁ, এইবিলাকত কি হয় যে ওপৰৰ পৰা পানীটো হঠাৎ তললৈ নামি আহে। এতিয়া ইয়াত কাৰণ কেইবাটাও থাকিব পাৰে। এটা কাৰণ ধৰক আমি যদি আজি দিখৌৰ অৱবাহিকাটো যদি কথা ক'বলৈ যাওঁ, বহুত বৰষুণ আহিছে, পানীখিনি একেলগে তললৈ নামি আহিছে, এইটো এটা হ'ব পাৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, যে তাতে ধৰক মানে বৰষুণ দি থকা পানীখিনি ওলাই আহিব পৰা নাই, কিবা এটা কাৰণত, কিবা বাধা এটাৰ কাৰণে ওলাই আহিব পৰা নাই। আৰু সাধাৰণতে সেইটো কি হয়, ধৰক নদীৰ বান্ধ, বান্ধ মানে এইটো মই ক'ব বিচৰা নাই যে কোনোবাই বিদ্যুৎ শক্তিৰ কাৰণে আহৰণ কৰা বান্ধেই বনালেহে মানে বান্ধ বুলি ক'ম। তো এইটো এনেকুৱা হয় যে লেণ্ডশ্লাইড হৈ পেলাইও নদী এখন বন্ধ হৈ যাব পাৰে।
1: হয়,
0: আৰু তেতিয়া সেই পানীখিনি তাতে আচলতে গোট খাই জমা হৈ যায় আৰু এটা সময়ত পানীৰ যিহেতু ভৰ আছে, তাৰ শক্তি আছে, গতিকে সি হয়তো তেনেকুৱা ধৰণৰ লেণ্ডশ্লাইড হোৱা বান্ধ এটা ভাঙি দিব পাৰে।
1: হয়,
0: ভাঙি দিয়ে খুব জোৰেৰে তললে পানী নামনিলে নামি আহে। সেইটো কৰাৰ লগে লগে তাৰ লগত বোকা পানী পলস সকলোবিলাক তললে নমাই লৈ আহিব আৰু এইটো এইটো বহুত ডিভাষ্টেটিং হয়। এতিয়া ধৰক মই যদি দিখৌৰ কথালে যদি আকৌ যাব বিচাৰো, তাতে মোৰ যিটো ধাৰণা যে তাত যিহেতু কয়লা খনন কৰিবৰ কাৰণে তেওঁলোকে তাৰ অভাৰ বাৰ্ডেন মানে মাটিবিলাক খান্দিছিলে, খান্দি পাহাৰৰ পৰা নদীৰ তলত নমাই দিছিল আৰু দিওঁতে সেই নদী পথবিলাক খন্তেক সময়ৰ কাৰণে বন্ধ হৈ গৈছিলে আৰু এটা দীঘলীয়া সময়ৰ কাৰণে খুব বেছি মানে
1: বৰষুণ
0: প্ৰবল বৃষ্টিপাত আছিল। গতিকে তাত পানী জমা হৈ সেই যিটো অস্থায়ী মাটি খহাই দিয়াৰ এইবিলাকৰ সৈতে বা লেণ্ডশ্লাইড হৈ গোটেইখিনিয়ে বন্ধ কৰি থৈছিলে, সেইটো মুক্ত হৈ গ'ল আৰু তাৰ ফলতে আমি এনেকুৱা ধৰণৰ ডিভাষ্টেশ্যন দেখা পাইছো।
1: হয়, আৰু এনেধৰণৰ ফ্লেশ ফ্লাড অকল এয়াই নহয়, আগতেও হৈছে নহয় জানো, আৰু অসমতে বুলিয়ে নহয় ভাৰতৰ বিভিন্ন ঠাইত হৈছে। কাৰণসমূহ অকল এয়াই নে আৰু কিবা বেলেগ কাৰণ থাকিব?
0: এটা হৈছে মই আকৌ কৈছো হাই ইনটেনচিটি ৰেইনফল মানে অধিক মাত্ৰাৰ বৰষুণ। আমি আজিকালি খালি খুব ফ্ৰিকুৱেণ্টলি ক'ব বিচাৰিছো যে এইটো ক্লাউড বাৰ্ষ্ট বুলি পেলাই ডাৱৰ বিস্ফোৰণ, কিন্তু সেইটো এটা আচলতে ডেফিনেশ্যন এটা আছে যে মানে এক ঘণ্টাত যদি 4 ইঞ্চি বৰষুণ, তাৰ মানে প্ৰায় 100 মিলিমিটাৰ বা তাতকে অধিক বৰষুণ হয়, তেতিয়াহ'লে আমি তাক আচলতে ক্লাউড বাৰ্ষ্ট বা ডাৱৰ বিস্ফোৰণ বুলি কওঁ। কিন্তু ইয়াৰ আমাৰ যদি আজি দিখৌৰ কথালৈ যদি আকৌ আহোঁ, তেনেকুৱা ধৰণে আমাৰ বেলেগ বেলেগ জেগাতো অসমত হয়, অৰুণাচলতো হয়, সেইবিলাকত এইটো নহয় যে ই 4 ইঞ্চি বৰষুণ মানে এক ঘণ্টাৰ ভিতৰতে আহিব। এনেকুৱা হ'ব পাৰে যে মোৰ বৰষুণ আহিছে 4 ইঞ্চিতকৈ অধিকেই আহিছে, ধৰক মোৰ 5 ইঞ্চি 6 ইঞ্চি বৰষুণো আহিছে, কিন্তু দীঘলীয়া সময়ৰ কাৰণে আহিছে, এই গোটেই দিন ধৰা বৰষুণ আছে। গতিকে সেইটোক আমি ডেফিনেশ্যন মতে আমি আচলতে ডাৱৰ বিস্ফোৰণ বুলি নকওঁ, কিন্তু সেইবিলাকৰো ক্ষয় ক্ষতি থাকিব। এই গোটেই কথাটো আৰু এটা কথাৰ ওপৰত নিৰ্ভৰ কৰে যে এই যিটো নদীখনে পানী অনা জেগা, যিটোক আমি ৰিভাৰখনৰ কেচমেন এৰিয়া বুলি কওঁ, সেই অৱবাহিকাটোৰ শ্বেপটো কেনেকুৱা ধৰণৰ, সেইটোৱেও আচলতে কয় যে নদীখনত পানী ফ্লেশ ফ্লাড হিচাপে আহিব, সেইখন আমাৰ নৰ্মেল পানীৰ নিচিনাকে।

0: এইটো কথা। নদী এখনৰ ওপৰ ফালে ব্ৰাঞ্চিং হৈ যায় গছডালৰ নিচিনা, আচলতে ওপৰলে সৰু সৰু টিবুটৰী টিবুটৰী টিবুটৰী বহুত
1: বহুত থাকে,
0: সেইবিলাকে এখন গছ এডালৰ যিটো শ্বেপ তেনেকুৱা ধৰণে এটা দিয়ে, সেই শ্বেপটোৱে কব যে নদীখনত ফেচফাট আহিব নে নৰ্মেল বানপানী আহিব। সেই বেচিনটো কেতিয়াবা আমি কওঁ যে চাৰ্কুলাৰ হ'ব পাৰে, ইলংগেটেডো হ'ব পাৰে, নদীখনৰ কেচমেণ্টটো যদি দীঘলীয়া ধৰণৰ হয় তেতিয়াহ'লে বৰষুণৰ পানীবিলাক সোনকালে নদীখনলৈ আহিব আৰু মেইন নদীখনলৈ আহিলে পানীটো সোনকালে পাৰ হৈ পেলাই গুচি যাব। তাৰমানে কি হয় যে তেনেকুৱা নদীবিলাকত আমি বৰষুণ দিয়াৰ লগে লগেই আমি বানপানীটো তলত পাওঁ, আৰু সেইটো যদি চাৰ্কুলাৰ হয় বৃত্তাকাৰ হয় তেতিয়াহ'লে কি হয় যে পানীবিলাক গোট খাওঁতে বহুত সময় লাগে, মানে বৰষুণ দিয়াৰ বহুত সময়লৈকে নদীখনত বানপানী নাহে, পানীবিলাক আহি আহি এটা জেগাত গোট খাবলৈ বৈ আহোঁতে অলপ সময় লাগে,
1: সময় লাগে হয়।
0: যেতিয়া নদীখনত আহি পেলাই এটা জেগা পাই গ'ল তেতিয়া বহুত পানী একেলগে এটা জেগাত আহি যায়, তেতিয়া তাৰমানে সেই পানীখিনি বহুত জোৰত তললৈ নামি আহে। এই নদীবিলাকত খুন দিয়াৰ পিছত কেইবাঘণ্টা আমি সময় পাওঁ যে বানপানী আহিব, আমি সাৱধান হ'ব পাৰোঁ। আৰু ইখন নদীত কিন্তু মই যিটো ক'লো যে দীঘলীয়া যদি হয় সেইখনত আমি সাৱধান হ'বলৈ নাপাওঁ, সময় নাপাওঁ, তাৰমানে পানী ওপৰৰ পৰা লগে লগে বাগৰি তললৈ গুচি আহে।
1: হয়, এতিয়া আমাৰ আচলতে সজাগতাৰে অভাৱ হৈছে যে সাধাৰণ মানুহে আগতীয়াকৈ কেনেদৰে মানে সতৰ্কবাণী লাভ কৰিব পাৰে এই এনেধৰণৰ হঠাৎ হোৱা বানৰ।

0: নদী খনত বানপানী নাহে, পানীবিলাক আহি আহি এটা জেগাত গোট খাবলৈ বৈ আহোঁতে অলপ সময় লাগে,
1: সময় লাগে হয়।
0: যেতিয়া নদীখনত আহি পেলাই আহি পেলাই এটা জেগা পাই গল, তেতিয়া বহুত পানী একেলগে এটা জেগাত আহি যায়, তেতিয়া তাৰমানে সেই পানীখিনি বহুত জোৰত তললৈ নামি আহে। এই নদীবিলাকত খুন দিয়াৰ পিছত কেইবা ঘণ্টা আমি সময় পাওঁ যে বানপানী আহিব, আমি সাৱধান হব পাৰো। আৰু ইখন নদীত কিন্তু মই যিটো কলো যে দীঘলীয়া যদি হয়, সেইখনত আমি সাৱধান হবলৈ নাপাওঁ, সময় নাপাওঁ, তাৰমানে পানী ওপৰৰ পৰা লগে লগে বাগৰি তললৈ গুচি আহে।
1: হয়, এতিয়া আমাৰ আচলতে সজাগতাৰে অভাৱ হৈছে। সাধাৰণ মানুহে আগতীয়াকৈ কেনেদৰে মানে সতৰ্কবাণী লাভ কৰিব পাৰে এই এনেধৰণৰ হঠাৎ হোৱা বানৰ?
0: চাওক, সৰ্বসাধাৰণ মানুহে বানপানী যে আহিব সেইটো কবৰ কাৰণে তেখেতসকলৰ কাৰণে অসুবিধা হয়। এতিয়া ধৰক ব্ৰহ্মপুত্ৰৰ পাৰৰ কথাটো বেলেগ, তেওঁলোকে জানেই যে কেনেকৈ পানী আহিব। এতিয়া ধৰক যিটো আমাৰ দেখা পালো চৰাইদেউ, শিৱসাগৰ, যোৰহাট ডিষ্ট্ৰিক্টত, তেনেকুৱা ধৰণৰ বিলাকত বানপানী তেনেকে নহয়গৈ, তেওঁলোকে সেইটো নাজানে। গতিকে এই যে ফ্ৰেছ ফ্লাড, তাতে এবনৰ্মেল বৰষুণ আহিছে বা ওপৰত যে কিবা এনেকুৱা ধৰণৰ এক্টিভিটি চলি আছে, লেণ্ডশ্লাইড হৈছে, ক'ৰবাত ডেমিং হৈছে, সেই কথাখিনি কিন্তু মানে ৱাৰ্নিং দিয়া এটা ছিষ্টেম থাকিব লাগিব, যে ইয়াত তেওঁলোকে মনিটৰিং কৰিব লাগিব। আচলতে আমাৰ যিহেতু অসমৰ চাৰিওফালে পাহাৰীয়া ৰাজ্য কেইখনত বৰষুণ বহুত বেছি হয়, পাহাৰৰ পৰা পানীবিলাক নদী দি আমাৰ অসমলৈ বৈ আহে, গতিকে আমাৰ এটা ব্যৱস্থা থাকিব লাগিব যে প্ৰত্যেকখন ডাঙৰ ডাঙৰ নদীৰে আচলতে এটা ৱাৰ্নিং ছিষ্টেম এটা থাকিব লাগে, এটা মনিটৰিং ছিষ্টেম থাকিব লাগে। আৰু এটা কথা, বৰষুণ যে হ'ব সেইটো আচলতে মেটেৰিঅলজি ডিপাৰ্টমেণ্টে কয়, আমাৰ বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। গতিকে তেওঁলোকৰ যিবিলাক ইকুইপমেণ্ট আছে, মই ভাবো যে আমাৰ এতিয়াও আমি ইমানলৈকে আচলতে আমাৰ যেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টেশ্যন লাগে সেয়া আমাৰ অভাৱ আছে, যে মেন পাৱাৰো হয়তো অভাৱ আছে। এতিয়া সেইখিনি কিন্তু আমি কৰিব পাৰিব লাগিব। এতিয়া আপুনি বহুত সময়ত দেখা পাব যে বতৰ বিজ্ঞানত ক'ব যে এই আজিৰ পৰা ৰেড এলাৰ্ট দিছো, আজি চাৰিদিনৰ কাৰণে আপোনালোকে সাৱধানে থাকিব, বৰষুণ বহুত হ'ব পাৰে। তাৰপিছত দেখো যে আমি ৰ'দ বহুত আহিলে, বৰষুণেই নাহিলে। এইটো হৈছে তেওঁলোকৰ প্ৰিডিকশ্যন প্ৰব্লেম। তেওঁলোকে প্ৰিডিক্ট কৰিব লাগিলে তেওঁলোকক যেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টেশ্যন লাগে, যেনেকুৱা ধৰণৰ ডেটা লাগে, সেই ডেটা আচলতে তেখেতসকলৰ অলপ অভাৱ আছে। কিন্তু আজি যদি আপুনি যদি আমেৰিকাত যদি চাই, কোনোবা ইউৰোপীয়ান কাণ্ট্ৰি এখনত যদি চাই, তেওঁলোকে যদি কয় যে অহা দুদিনত এনেকুৱা ধৰণৰ বৰষুণ আহিব, তেনেকুৱা বৰষুণ আহেই, কাৰণ তেওঁলোকে সেইটো ধৰণৰ ইনষ্ট্ৰুমেণ্টেশ্যন তেওঁলোকে ডেভেলপ কৰিছে। আমাক কৰি আছে কিন্তু বহুত কৰিবলগীয়া
1: যথেষ্ট। আচলতে বৰ্তমান অসমৰ যি পৰিৱেশ আৰু ভৌগোলিকভাৱেও অসমখন আন ঠাইৰ তুলনাত বেলেগ নহয় জানো, ইয়াৰ ক্ষেত্ৰতো আমি আৰুৱে সাৱধান হ'ব লাগিব নহয়নে?
0: একেবাৰে। আৰু এটা কথা, আজি আপুনি চাওক, মই শুনা মতে এতিয়াৰ যিটো অলপতে বানপানী হৈ গ'ল, তাতে নদীয়ে কেইবাটাও মাথাউৰি ভাঙিছে। আমাৰ ইয়াতে যদি আপুনি যদি মোক ফ্লেশ ফ্লাডৰ কাৰণ সোধে, সেইটো কিন্তু মেন মেড ফ্লেশ ফ্লাড বুলি ক'ব লাগিব, কাৰণ মানুহে আমি ষ্ট্ৰাকচাৰ দি বনাই পেলাই মাথাউৰি বনাই, মাথাউৰি এটা ষ্ট্ৰাকচাৰ হয়, মাথাউৰি বনাই পেলাই নদী দি পানীটো বৈ যাবলৈ দিলো, কিবা কাৰণত আমাৰ মাথাউৰিবিলাক দুৰ্বল হৈ গ'ল আৰু সেইবিলাক ভাঙি পেলাই পানী হঠাৎ সোমাই আহিলে। গতিকে নেচাৰেলি হোৱা ফ্ৰেছ ফ্লাডতকে এইটো কিন্তু বেছি ডেঞ্জাৰাছ, এইটো বেছি বিপদজনক, আৰু তাৰ ক্ষয় ক্ষতি আমি ইতিমধ্যে দেখা পাইছো।
1: হয়, এতিয়া আমাৰ সাধাৰণ জনগণক আমি হঠাৎ অহা বানৰ সময়ত কেনেকুৱা ধৰণৰ কামবিলাকৰ পৰা তেওঁলোক আঁতৰি থাকিব লাগে, তেনেকুৱা ধৰণৰ কিবা সাৱধানতা আছে নেকি ল'ব পৰা?
0: এতিয়া আচলতে আমাৰ মাজত এটা এৱেৰনেছৰ এটা প্ৰয়োজন আছে, যিটো সাধাৰণতে আমি সঘনাই বানপানী হৈ থকা অঞ্চলবিলাকত থকা ৰাইজৰ মাজত দেখা পাওঁ। মোৰ নিজৰ ঘৰ শিৱসাগৰ অঞ্চলতে আমি কোনোদিনে তেনেকুৱা ধৰণৰ বানপানী দেখা পোৱা নাছিলো। গতিকে এই এনেকুৱা ধৰণৰ কাৰণে তেওঁলোকৰ সাৱধানতা কেনেকে হ'ব লাগিব সেইটো তেওঁলোকৰ বিচাৰ বিবেচনাৰ মাজত মানে নাছিলেই। আৰু তেনেকে আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰাও যদি দেখা যায়, তেওঁলোকো তেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ নাছিল,
1: সাজু নাছিল। হয়,
0: সাজু নাছিল। গতিকে
1: নতুন
0: চবৰ কাৰণে হয়, গতিকে সেইকাৰণে এইটো কথা ক'বলৈ দিগদাৰী। কিন্তু তথাপিতো আমাৰ এটা এইবিলাকৰ কাৰণে এটা মক ড্ৰিলৰ দৰকাৰ আছে। এতিয়া মানুহবিলাকক মই যিটো দেখিছো, তেওঁলোকে বহুতেও নাজানে যে কোনফালে ওখ জেগা, কোনফালে দ জেগা গমেই নাপায়। তেওঁলোকে যেতিয়া বানপানীত ওলাই আহিব লগা হৈছে, তেওঁলোকে ওখ জেগালৈকে গৈ আছে নে দ জেগা ফালে গৈ আছে, তেওঁলোকে গমেই নাপায়। গতিকে সেইবিলাক মক ড্ৰিলৰ পাৰ্ট হিচাপে লৈ পেলাই আমি সকলো জেগাতে, আচলতে বানপানী ক'ত আহিবতো আমি এতিয়াও গম নাপাওঁ, সকলো জেগাতে আচলতে আমাৰ এৱেৰনেছ প্ৰগ্ৰাম লাগে, আৰু এইবিলাকৰ এটা ডিটেইল ফিজিঅ'গ্ৰাফী ষ্টাডি লাগে, আৰু সেইবিলাক মানুহৰ মাজত শ্বেয়াৰ কৰিব লাগে যে এনেকুৱা ধৰণৰ আৰু টিভিটো

0: ধৰ আপুনি এটা বেগত এনেকে বিস্কুট থৈ দিব, টৰ্চ লাইট এটা থৈ দিব, সেইটো আচলতে কোৱা কথা, কিন্তু প্ৰেক্টিকেলি সেইটো তেনেকুৱা ধৰণৰ কৰাৰ বহুত অসুবিধা। আৰু বহুত সময়ত বানপানীটো আহিছে মানে আপুনি আপোনাৰ নিজৰ ঘৰত নাথাকিবও পাৰে, ক'ৰবাত ৰাস্তাটো থাকিব পাৰে, বেলেগৰ ঘৰতো থাকিব পাৰে। আৰু এইটো যে নহয় যে বানপানী হোৱা অঞ্চলত কোনোবা বাহিৰৰ মানুহ গৈ পেলাই তাতে তেওঁলোকৰ ঘৰ নহয়, কিন্তু তাত কাৰোবাৰ আলহী খাবলৈ গৈ পেলাই তেওঁলোকৰ হওক বানপানী
1: ভুগিব লগা হৈছে,
0: তাৰে অঞ্চলৰ মানুহ সেইবিলাক বাহিৰত আছে কাৰণে তেওঁলোকে বানপানীৰ পৰা হাত সাৰি আছে। গতিকে সেই প্ৰিপেয়াৰনেছটো আমাৰ সকলোৱে লাগিব, এৱেৰনেছটো আমাৰ সকলোৱে লাগিব। আৰু এটা কথা, হেল্পিং হেণ্ড, মানে আমি যিটো দেখিছো যে প্ৰত্যেকে যোনে যাক যেনেকে সহায় কৰিব পাৰে সেইটো আমাৰ মাজত থাকিব লাগিব।
1: হয় হয়, আৰু যিটো আমাৰ দুৰ্যোগ প্ৰশমন বিভাগ সেইটো আৰু বেছি শক্তিশালী কৰিব হল, হয়নে?
0: হয় হয়,
1: প্ৰত্যেক জিলাতে,
0: প্ৰত্যেক জিলাতে আৰু তেখেতসকলৰ এই মক ড্ৰিলটো মানে খুব মানে ইনভলভ হৈ পেলাই তেওঁলোকে মক ড্ৰিল কৰিব লাগিব, ৰাইজৰ মাজত সোমাব পাৰিব লাগিব।
1: হয় হয়, যাতে নিজে নিজকে বচাব পাৰে, এতিয়া বহুতে পানীৰ লগত অভ্যস্ত নোহোৱাৰ কাৰণে মৃত্যু মুখত পৰিছে।
0: হয় হয়, আমাৰ প্ৰিপেয়াৰনেছটো এনেকুৱা হ'ব লাগে যে তেওঁলোকে এছ ডি আৰ এফৰ কাৰণে বা এন ডি এফৰ কাৰণে তেওঁলোকে ৰখিব নালাগে, ৰখিবই নালাগে, তেওঁলোকক আমি সেইটো লেভেলত প্ৰিপেয়াৰ কৰিব লাগিব।
1: হয় হয়, ধন্যবাদ ছাৰ, আপুনি বহুখিনি গুৰুত্বপূৰ্ণ কথা আমাক জনালে। যিহেতু আমাৰ সময়ো কম আমাৰ এই অনুষ্ঠানৰ, গতিকে আমি এই আলোচনাটো ইমানতে সামৰিব লাগিব। আৰু আপোনাৰ বহুমূলীয়া সময় দিলে আজি, আশা কৰিছো আমাৰ শ্ৰোতাসকলে এই অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ব আৰু এনেধৰণৰ বিপদৰ সন্মুখীন হ'ব পৰাকৈ নিজেও নিজকে সাজু কৰিবলৈ এতিয়াৰ পৰা চেষ্টা কৰিব।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণীয় অনুষ্ঠানত বানপানী আৰু হঠাতে অহা বানৰ কাৰণ আৰু সজাগতাৰ বিষয়ে কিছু কথা শুনিলে। এই বিষয়ে আমাক জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱাৰা ডাঙৰীয়ে। অনুষ্ঠানটিত থলিতে বাণীবন্ধন কৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: ইমানপুৰে শ্ৰোতাসকলে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে শ্ৰোতাসকলৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লোৱা হৈছে ফোন ইন গানে গানে অনুষ্ঠানৰ আজিৰ খণ্ডটি।
3: হেল্ল', আপুনি ক'ৰ পৰা কৰিছে, পুনতে পৰিচয় দিব।
4: তুমুকী।
3: বাৰু, বিহগুৰি তুমুকী।
4: হয়।
3: তেজপুৰৰ নহয় জানো?
4: হয় হয়।
3: ঠিক আছে, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
4: জোনাক গলা জাৰৰ নিশা।
3: জুবিন গাৰ্গৰ জোনাক গলা জাৰৰ নিশা, নহয় জানো?
4: হয় হয়।
3: আপুনি আমাৰ অনুষ্ঠানত প্ৰথমবাৰ ভাগ লৈছে?
4: হয়, প্ৰথমবাৰ।
3: আপুনি কি কৰে জনাব নেকি?
4: মই ASRLMৰ কেদাৰ।
3: ASRLMৰ কেদাৰ?
4: হয়
3: হয় হয়।
4: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কেদাৰ হয়।
3: হয়। বাৰু, যি নহওক, জীৱিকাৰ লগত যিহেতু কথাখিনি আপুনি জড়িত হৈ থাকে, গতিকে কেনেকুৱা ধৰণৰ জীৱিকাত আপুনি মহিলাসকলক বা গোটৰ লোকসকলক আপুনি সহায় কৰে?
4: মই মানে বিশেষকৈ কৃষিৰ লগত জড়িত আৰু উদ্যোগৰ লগত জড়িত।
3: হয় হয়। যিসকল মহিলা এটা মানে উদ্যোগ বা কৃষি খণ্ড আগবাঢ়িবলৈ বিচাৰে, ঋণ বা অন্যান্য ধৰণৰ তেনেকুৱা চৰকাৰী সা সুবিধাসমূহ?
4: হয়, চৰকাৰী এগ্ৰিকালচাৰ ফালৰ পৰা যিসকল যি মানে আপোনাৰ বস্তুবিলাক যোগান ধৰে আৰু চিট বা ধৰক ফাৰ্টিলাইজাৰ এইবোৰ, তেখেতসকলক বিভিন্ন ধৰণৰ ধৰক টেকনিকেল বস্তুবিলাক কৰিলো।
3: আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
4: আপোনাৰ কাকুমণি বৰা দেৱী, আৰু আছে জৰ্ণা দেৱী।
3: হয়, এইসকলে, নহয় জানো?
4: হয় হয়।
3: বাৰু, আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
4: হয় হয়।
3: আমাৰ অনুষ্ঠানত ভাগ ল'ব।
4: হয়,
3: ধন্যবাদ।
4: হয়।

0: হেল্ল'
1: হয়,
0: আপুনি কোনে কৈছে, পৰিচয় দিব?
1: মই মৈলাগাঁৱৰ পৰা কৈছো। মোৰ নাম অৰ্ষিক শিৱম।
0: অৰ্ষিত শিৱম,
1: হয়
0: তেজপুৰ মহিলা, নহয় জানো?
1: হয়
0: বাৰু, ঠিকে আছে। আমাৰ অনুষ্ঠানত প্ৰথমবাৰ ভাগ লৈছে নেকি?
1: প্ৰথমবাৰ মানে আমি বাৰু
0: ঠিক আছে। আপুনি কি কৰে বাৰু?
1: মই এইবাৰ ক্লাছ 10ত মেট্ৰিক
0: ক্লাছ
1: দিম এইবাৰ।
0: 10ত বৰ সৰু ল'ৰা
1: হয়
0: বাৰু। যি নহওক, আজি অনুষ্ঠানৰ পৰা কি গীত শুনিবা?
1: আজি মোৰ কাৰণে জুবিন গাৰ্গৰ আন্ধাৰ হব নোৱাৰো গানটো এবাৰ শুনিব
0: এন্ধাৰ
1: বিচাৰো।
0: হব নোৱাৰো, বৰ সুন্দৰ গীত। আমি যিহেতু পোহৰৰে যাত্ৰী, নহয় জানো?
1: হয়
0: গতিকে এন্ধাৰ আমাৰ বাবে বৰ ভাল লগা বিষয় নহয়। যেই নহওক, আজি তোমাৰ লগতে কোনে কোনে গীত শুনিব?
1: মোৰ লগৰ কেইজনমান বহি আছে মোৰ লগত।
0: নিশ্চয়। নাম কেইটা কি কি?
1: মোৰ নাম তেওঁ চেম্পিন শিৱম, নিপু বৰা, দুজন বহি আছে মোৰ লগত এতিয়া কাৰণে।
0: বাৰু, ঠিক আছে। যিহেতু ক্লাছ 10ত, পঢ়া শুনা কেনে চলিছে?
1: ঠিকে থাকে, চলি আছে আৰু।
0: ভৱিষ্যতে মেট্ৰিক পাছ কৰি, যিহেতু এটা আমাৰ লক্ষ্য থাকে, মেট্ৰিক পাছ কৰি তুমি কেনেকুৱা ষ্ট্ৰীমত পঢ়িম বুলি ভাবিছা, বা জীৱনটো কিদৰে গঢ়িম বুলি ভাবিছা?
1: মই এনে ছায়েন্স ল'ম বুলি এতিয়ালৈকে ভাবিছো বাৰু, এতিয়া ৰিজাল্টটোৰ লগত চাই কৰি আৰু মিলাই।
0: ঠিক আছে। মনত যেতিয়া আশা থাকে তেতিয়া পূৰণ হয়েই। ইংৰাজীত এটা কথা কয়, ইফ দেয়াৰ ইজ এ উইল, দেয়াৰ ইজ এ ৱে। গতিকে তুমি সেই শক্তিখিনি লৈ পেলাই আগবঢ়া, নিশ্চয় আগবাঢ়িব পাৰিবা।
1: হয়
0: বাৰু, ধন্যবাদ থাকিল আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে, আৰু গীতটি শুনাবলৈ লৈছো।
1: ধন্যবাদ
0: ধন্যবাদ।

0: হেল্ল' হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গান, আপুনি ক'ৰ পৰা কৰিছে পৰিচয়
1: হয়
0: দিব?
1: হয় মই ভাস্কৰ মৌনক
0: ভাস্কৰ
1: নিয়মীয়া পৰা
0: মৌন,
1: কৈছিলো।
0: হয় হয়, আমাৰ নিয়মীয়া শ্ৰোতা,
1: হয় হয় মই নিয়মীয়া শ্ৰোতা, মই
0: নিয়মীয়া শ্ৰোতা,
1: শুনোৱেই আপোনালোকৰ অনুষ্ঠানটো।
0: হয়, মোৰ মনত পৰিছে। আৰু আজি
1: হয়
0: আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয় হয় মানে এই সাম্প্ৰতিক পৰিস্থিতিৰ লগত হেৰি মিলি যোৱাকৈ মই এই জয়ন্ত হাজৰিকাৰ লুইতৰ বুলি এখন গানটো শুনিব বিচাৰিছো।
0: নিশ্চয় বৰ সুন্দৰ গীত, প্ৰাসংগিক গীত।
1: হয়
0: আৰু
1: হয়
0: এই গীতটি যিহেতু আপোনাৰ মনলৈ আহিছে,
1: হয়
0: আমাৰ যি অসমৰ পৰিৱেশ পৰিস্থিতি,
1: হয়
0: অৱশ্যে দেশৰ বাবে এক বিশেষ ধৰণৰ পৰিস্থিতি বুলি কব লাগিব, বৰ
1: হয়
0: হৃদয় বিদাৰক অৱস্থা।
1: হয় হয়
0: বাৰু
1: হয়
0: যি নহওক, আপোনাক এই গীতটি শুনামেই, কিন্তু
1: হয়
0: আপুনি আপোনাৰ পৰিচয় প্ৰসংগত জনাব।
1: মোৰ ঘৰত আছে, মোৰ এতিয়া মা দেউতা নাই বাৰু, বাকী মোৰ পৰিয়ালটো আছে, ল'ৰা দুটা আছে
0: হয়
1: আৰু মোৰ শ্ৰীমতী আছে।
0: হয়
1: আৰু আমি এতিয়া ওচৰত মোৰ গাঁৱৰ মানুহ আছে, ওচৰত বহি আমি 3-4 জন বহি এই অনুষ্ঠানটো উপভোগ কৰিব বিচাৰিছো।
0: নিশ্চয় নিশ্চয় বৰ ভাল কথা,
1: হয় হয়
0: জয়ন্ত হাজৰিকাৰ সেই লুইতৰ বলিয়াবান গীতটি শুনাব পাৰিম।
1: হয়
0: নিশ্চয় আপোনাৰ যিহেতু বন্ধুসকল লগত আছে, নাম কেইটা কৈলে আমাৰ অনুষ্ঠানটোত ভাল হব?
1: মোৰ লগত আছে জ্যোতিৰঞ্জন শইকীয়া,
0: হয়
1: অঞ্জন শইকীয়া আৰু নিহাৰিকা দেৱী।
0: নিহাৰিকা দেৱী,
1: হয় হয়
0: ঠিক আছে, সকলোকে ধন্যবাদ জনাইছো আৰু গীতটি শুনাবলৈ লৈছো।
1: হয় হয় হয় হয়
0: ধন্যবাদ।
1: ধন্যবাদ হয় ধন্যবাদ
2: আগে কবলৈ গলে মঞ্চনাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ। লিখা আছিল মোৰ দাদা ডক্টৰ ভূপেন হাজৰিকা।
3: লুইতৰ বলিয়াবা তই কলৈ নুধাপলি মেলিছ, হেৰি হেৰি হব কালৰূপ ধৰি।

বান্ত কেহেন উলিয়া বলিয়া হৈ দুয়োপাৰে উপচি পৰিত ধীৰ পৱত কাল ৰূপ ধৰিলে কাকনো বাৰে বাৰে খেদিত ধীৰ পৱত কাল ৰূপ ধৰিলে কাকনো বাৰে বাৰে খেদিত বান্তই তিঘিল নিঘিলাবি আশাৰে কঠীয়া নুটুৱাবি শিশুবধ ভাওনা নেপাতিবি ঘৰৰ চালতে শগুনক বহুৱাই মৰণৰ সবাহ নেপাতিবি ধীৰ পৱত কাল ৰূপ

0: হ্যালো
1: হেলো,
0: হ্যালো, আকাশবাণী তেজ প্ৰগ্ৰেমৰ ফোন ইন গানে গানে।
1: হয় হয়,
0: আপুনি কৰ পৰা কৈছে, পৰিচয় দিব।
1: মই পিঠাখোৱাৰ পৰা কৈছো।
0: পিঠাখোৱাৰ পৰা কোনে ক'লে বাৰু?
1: কৃষ্ণকান্ত নাথ।
0: কৃষ্ণকান্ত নাথ, তেজপুৰ পিঠাখোৱাৰ কৃষ্ণকান্ত নাথ।
1: হয়,
0: কৃষ্ণকান্ত নাথে আমাৰ অনুষ্ঠানৰ প্ৰথম ভাগ লৈছে নেকি?
1: নহয় নাই, মই মাজে মাজে শুনি থাকো বাৰু গানবিলাক।
0: হয় হয় হয়, তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানবিলাক প্ৰায় শুনে, নহয় ন?
1: হয় হয়,
0: ভাল লগা অনুষ্ঠানৰ ভিতৰত চাগে আপোনাৰ এইটোৱেই অনুষ্ঠান ভাল লাগে,
1: ফোনৰ গানে গানে এইটোৱেই
0: ফোন
1: ভাল
0: ইন
1: লাগে
0: গানে
1: বাৰু।
0: গানে। হয় হয়
1: হয়,
0: বাৰু, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই ভূপেন হাজৰিকাৰ ব্ৰহ্মপুত্ৰ জীৱনীমান এই
0: হয়
1: গানটো
0: হয়
1: শুনিব বিচাৰোঁ।
0: অতি প্ৰাসংগিক গীত।
1: হয় হয়,
0: বাৰু কৃষ্ণকান্ত নাথ আপুনি কি কৰে বাৰু?
1: মই ব্যৱসায় কৰোঁ আৰু লগতে খেতি, এতিয়া খেতিৰ পৰা উঠিছো আৰু।
0: হয়, খেতি বাতি বাৰু এইবাৰ বতৰটো ভালেই,
1: হয় হয়,
0: গতিকে যিসকলে শস্যৰ লগত জড়িত হৈ আছে তেখেতসকলে এই বতৰত বৰ সুন্দৰ কৰিব পাৰিছে। আৰু
1: হয় হয়,
0: আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: মোৰ লগত মোৰ বন্ধু দুজনমান আছে,
0: হয়
1: অঞ্জন দীপাংকৰ,
0: হয়
1: অঞ্জন
0: অঞ্জন
1: নাথ
0: অঞ্জন আৰু
1: দীপাংকৰ।
0: দীপাংকৰ নাথ।
1: হয়
0: বাৰু
1: হয়
0: ঠিক আছে, আমি আপোনাৰ লগতে তেখেতসকলকো সেই গীতটি শুনাব পাৰিম।
1: হয় হয়,
0: যিহেতু আমাৰ অনুষ্ঠানবিলাক বিভিন্ন প্ৰকাৰৰ হৈ থাকে, গতিকে এই অনুষ্ঠানৰ বিষয়ে আপুনি কিবা কবলৈ বা দিহা পৰামৰ্শ দিবলৈ বিচাৰে নেকি?
1: অনুষ্ঠানটো শুনি পেলাই ভালেই লাগিছে বৰ্তমান, আগলৈও এনেকেই চলাই গ'লে ভাল লাগিব।
0: নিশ্চয়, আৰু আমি যত্ন কৰিম,
1: হয়
0: যিহেতু অনুষ্ঠানৰ জীৱনী শক্তি আমাৰ শ্ৰোতাসকল, গতিকে এই শ্ৰোতাসকলৰ মনৰ যি খোৰাক, সেই খোৰাক দিবৰ কাৰণে আমি সদায় যত্ন কৰো। আৰু আপুনি অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে ভাল লাগিল, অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: আচ্ছা ঠিক
0: ধন্যবাদ।
1: আছে।
2: মহামিলনৰ তীৰ্থ এই ব্ৰহ্মপুত্ৰ আজি বহ্নিমান কিয়? আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ।

0: হেল্ল'
1: হেলো,
0: হয়, আকাশবাণী ট্ৰেন্সপ'ৰ্ট কেন্দ্ৰৰ ফোন ইন কেনে কেনে?
1: নমস্কাৰ,
0: নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে পৰিচয় দিব?
1: মই পৰিণীতা ভূঞাই ক'লোঁ, বালিপৰাৰ পৰা।
0: বালিপৰাৰ পৰা পৰিণীতা ভূঞা। বাৰু, আমাৰ
1: হয়,
0: অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই জুবিন গাৰ্গদেৱে গোৱা ফুল ফুলক ৰ'দৰে ফুল গানটো শুনাই দিলে ভাল পালোঁ হয়।
0: বাৰু, এই গীতটি শুনাব পাৰিম। গীতটি কোনে কোনে শুনিব?
1: মই আৰু মোৰ পৰিয়ালে শুনিবলৈ বিচাৰিছোঁ।
0: বাৰু, ঠিকে আছে। আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ধন্যবাদ থাকিল আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।
1: হয়, ধন্যবাদ
0: ধন্যবাদ।

0: ইমান ফলে শ্রোতাসকলে ফোনযোগে অনুরোধৰ গীতৰ অনুষ্ঠান ফোনিন কানে কানে শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ত্ৰৈলোক্য বৰাই আৰু প্ৰযোজনা কৰিলে ৰূপান্ত কুমাৰ দাসে।
1: শ্রোতাসকলৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোনিন গানে গানে শুনিলে।

0: শ্রোতাসকলে হিন্দী বোলছবি গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলি কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে আগলে লেগ যাবল ছবি কিছু কুমাৰকণ্ঠৰ এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে কালিয়াবুল ছবিৰ এই গীতটি।

0: অধ্যায়, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
2: শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানত কিশোৰ কুমাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণীৰ তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে আমনে চামনে বোলছবিৰ এই গীতটি।

শ্রোতাসকলে কিশোর কুমারৰ কণ্ঠৰ হিন্দী বোলছবি গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে সাগৰ বোলছবিৰ এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল অম্লানজ্যোতি দত্ত, নৱজ্যোতি ৰাভা আৰু বেলিফাং স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। আপোনালোকৰ মংগল কামনা কৰি প্ৰচাৰণ সহযোগী মল্লিকা দত্তৰ সৈতে মই ত্ৰৈলোক্য বৰাই অধিৱেশন সামৰিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।